এয়া আকাশবাণী নগাঁও। এফ এম ইণ্ডোৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আজি বুধবাৰ, অসমীয়া লেখেৰে 1948 চনৰ জেঠ মাহৰ 12 জেঠ আৰু ইংৰাজী লেখেৰে 2026 খ্ৰীষ্টাব্দৰ 27 মে'। পুৱা 5:55 হৈ যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই মন্তমণি বৰা, মোৰ লগত সম্পাদন কক্ষত আছে সুৱাগমণি মহন্ত আৰু নিয়ন্ত্ৰণ কক্ষত আছে নিজুম নাৰ্জাৰী।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

পৰী কাকতিৰ কণ্ঠত লোকগীত 9:30 সাতসৰী দিনৰ 10:00 পূৰ্ণকান্ত নাথৰ ৰচনাৰে নাটক চতুৰ্বৰ্গ। শ্ৰোতাই বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব পুৱাবেলা 11:05 পৰা 12:00, 12:15 পৰা 1:40, 1:50 পৰা 2:00, 2:30 পৰা 3:00, 3:05 পৰা 4:00, 4:02 পৰা 4:29 আৰু 5:05 পৰা 5:15। যুৱতৰংগ অনুষ্ঠানটি শ্ৰোতাই শুনিবলৈ পাব 4:30, 5:25 শ্ৰোতাই শুনিবলৈ পাব আমৈ। বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব 5:45। কৃষকবাণী অনুষ্ঠানটি শ্ৰোতাই শুনিবলৈ পাব 6:10। 7:05 বৃন্দগীত, 7:20 হীৰাদাসৰ কণ্ঠত আধুনিক গীত, 7:30 সুৰ লহৰী। শ্ৰোতাই প্ৰান্তে প্ৰান্তে অনুষ্ঠানটি শুনিবলৈ পাব 8:02। 8:22 সুৰেশ চেতিয়াৰ গীটাৰ বাদন শ্ৰোতাই শুনিবলৈ পাব। অসমীয়া বোলছবি গীতৰ অনুষ্ঠান শ্ৰোতাই শুনিবলৈ পাব 8:32। 9:15 ভজন আৰু নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আজি শ্ৰোতাই শুনিবলৈ পাব। আজিৰ অনুষ্ঠানত এম এছ গোপালাকৃষ্ণনৰ ভায়লিন বাদন শ্ৰোতাই শুনিবলৈ পাব, ৰাগ বিলাহাৰী, আৰু আৰ্শাদ আলী খানৰ খেয়াল ৰাগ মাৰুৱা শ্ৰোতাই শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান পৰিচিতি ইমানেই।

0: উপাসনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পালে ৰুদ্ৰ বৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠত ভক্তিমূলক গীত, অনিমা চৌধুৰীৰ কণ্ঠত লোকগীত আৰু কৌশিকী দেশকণৰ কণ্ঠত ভজন। শ্ৰোতালৈ এতিয়া নিবেদন কৰিছোঁ বিজ্ঞান প্ৰবাহ।
1: আকাশবাণী নগাঁও আগবঢ়াইছো মাহেকীয়া বিজ্ঞান আলোচনী অনুষ্ঠান বিজ্ঞান প্ৰবাহ। এই অনুষ্ঠানত আজি শুনিবলৈ পাব
2: নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ
1: আৰু বিজ্ঞানৰ কিছু বাতৰি। বিজ্ঞান প্ৰবাহ অনুষ্ঠানৰ আৰম্ভণিতে শুনক আলোচনা অনুষ্ঠান।
3: আজি আমন্ত্ৰণ কৰি আনিছো
1: নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হিৰণ্য শৰ্মা ডাঙৰীয়া। এয়া আমাৰ মাজত হিৰণ্য শৰ্মা।
4: নমস্কাৰ। আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আজি মাহেকীয়া বিজ্ঞান প্ৰবাহ অনুষ্ঠানত মই শ্ৰী হিৰণ্য শৰ্মা, নগাঁও চৰকাৰী উচ্চতৰ বালক বিদ্যালয় উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক, আমি আলোচনাৰ মাজলৈ যাব বিচাৰিছোঁ।
1: হয়, আপোনাক স্বাগতম জনাইছোঁ, পুনৰ স্বাগতম জনাইছোঁ,
4: ধন্যবাদ।
1: হয়, আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে, আমাৰ আজি আলোচনাৰ বিষয় অসমৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ। এই সম্পৰ্কে আলোচনা কৰাৰ আগতেই পোনপ্ৰথমে আমাৰ শ্ৰোতাই আমি জানিব বিচাৰিম যে জৈৱ বৈচিত্ৰ অৰ্থাৎ বায়'ডাইভাৰ্চিটি মানেনো কি?
4: হয়, জৈৱ বৈচিত্ৰ আচলতে বৈচিত্ৰ শব্দটোৱে বিভিন্নতা বা নানা ধৰণৰ সমাহাৰ, এই তেনেধৰণৰ কথা এটা বুজায়। এতিয়া জৈৱ বৈচিত্ৰ বুলি ক'লে আমি আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাত আমাৰ যিখিনি পৰিস্থিতিতন্ত্ৰ বুলি কোৱা হয়, এনে ক্ষেত্ৰত যিমানখিনি জীৱ উদ্ভিদ, কিছুমান আমি চকুৰে নেদেখা জীৱও থাকে বা ডাঙৰো থাকে, বৃহৎ আকাৰো থাকে, এনেধৰণৰ বা কিছুমান পানীৰ ভিতৰত থাকে, কিছুমান বতাহত থাকে, কিছুমান বা অন্য উদ্ভিদ বা প্ৰাণীৰ মাজত সোমাই থাকে, এনেধৰণৰ সমগ্ৰ জীৱকুলৰ যিটো উপস্থিতি অস্তিত্ব, সেই গোটেইটোক আমি একে এষাৰ জৈৱ বৈচিত্ৰ বুলি ক'ব পাৰোঁ। এতিয়া পৰিস্থিতিতন্ত্ৰ অনুসৰি বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত ভিত্তি কৰি জৈৱ বৈচিত্ৰবিলাক অলপ বিভিন্নতা আছে, সকলো ধৰণৰ বেলেগ বেলেগ হয়, কিন্তু গোটেই পৃথিৱীক সামগ্ৰিকভাৱে যিটো জৈৱ বৈচিত্ৰ, সেই ক্ষেত্ৰত আমি এই সমগ্ৰ জীৱৰ যিটো অস্তিত্ব থকা অঞ্চল পৃথিৱীৰ ক্ষেত্ৰত, গোটেই পৃথিৱীৰ পৃষ্ঠ, সেইটো জৈৱ গোলক বুলি কোৱা হয়। এতিয়া জৈৱ গোলকত থকা জীৱৰ সমগ্ৰ অস্তিত্বকে এককোষী জীৱ, অণুজীৱ, তেনেকুৱা ধৰণৰ অন্য উদ্ভিদ প্ৰাণী সকলোকে মিলাই আমি জৈৱ বৈচিত্ৰ বুলি এই শব্দটো একে আশাৰে ক'ব পাৰোঁ।
1: ক'ব পাৰোঁ হয়, ইয়াত মানে জৈৱ বৈচিত্ৰ বুলি কোৱাৰ লগে লগে জীৱ লগতে উদ্ভিদ কুলো সোমাব,
4: উদ্ভিদ কুলো সকলো সোমাব, আনকি অণুজীৱ যিখিনি আমি চকুৰে নেদেখোঁ, সেই নেদেখা অণুজীৱসমূহো ইয়াতে জৈৱ বৈচিত্ৰ ভিতৰত আমি অন্তৰ্ভুক্ত হ'ব।
1: হয়, জৈৱ বৈচিত্ৰ বুলি কোৱা, আপুনি এটা শব্দ ইয়াত আনিছে যে পৰিস্থিতিতন্ত্ৰ।
4: হয়,
1: এই পৰিস্থিতিতন্ত্ৰ বুলি কোৱাৰ লগে লগে আমি নিশ্চয় বুজি পাইছোঁ আমাৰ পাৰিৱেশিক অৱস্থাটোৰ কথা বুজা হৈছে। আমাৰ শ্ৰোতাক অকণ সৰু এটা কিবা উদাহৰণ দিলে তেতিয়া পৰিস্থিতিতন্ত্ৰটো আৰু ভালকৈ বুজি পাব, অকণমান অনুৰোধ কৰিম।
4: পৰিস্থিতিতন্ত্ৰ মানে কি, আমাৰ আমি বসবাস কৰা আমাৰ চৌপাশৰ যিখিনি জৈৱিক উপাদান, জৈৱিক উপাদান বুলি ক'লে সকলো ধৰণৰ জীৱ উদ্ভিদ বা অণুজীৱ এইখিনি কথা সোমালে, আৰু কিছুমান অজৈৱিক উপাদানো থাকে, যেনে মাটি, বালি, পানী, বায়ু, এনেধৰণৰ এই বস্তুবিলাক আৰু অন্যান্য কিছুমান খনিজ মূলৰ পৰা আদি কৰি এই গোটেইখিনিক আমি অজৈৱিক উপাদান বুলি কওঁ। এই জৈৱিক আৰু অজৈৱিক উপাদানৰ যিটো সমষ্টিগত যিটো তাৰ বিনিময় আদান প্ৰদান, এই গোটেই তন্ত্ৰটো যেতিয়া ভাৰসাম্য হৈ থাকে, তেতিয়া আমি সেইটোক আমি পৰিস্থিতিতন্ত্ৰ বুলি থুলমূলকৈ সহজভাৱে আমি বুজিব পাৰোঁ।
1: হয়,
4: আমাৰ বসবাস কৰা, আমি যিকোনো বসবাস কৰা আমাৰ বসতিৰ চৌপাশৰ দিশটোৱে হ'ব পাৰে, মোৰ ঘৰখনৰ চৌপাশৰ দিশটো হ'ব পাৰে, বা কোনোবা এটা মই এখন অৰণ্য অঞ্চললৈ গ'লে অৰণ্য অঞ্চলৰ কথা হ'ব পাৰে, নদীপৰীয়া এটা অঞ্চল হ'ব পাৰে,
1: বা
4: পুখুৰী এটা হ'ব পাৰে।
1: এতিয়া আপুনি কোৱাৰ দৰে যে আমাৰ ঘৰৰ চাৰিওফালে সেইটো এটা পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে, এটা পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে, সৰু বনাঞ্চল এখনো পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে। এই ক্ষেত্ৰত আমি যদি এতিয়া অসমৰ দিশলৈ চাওঁ, আৰু যিহেতু আমাৰ বিষয়টো নৈপৰীয়া বুলি পেলাই আমি উল্লেখ কৰিছোঁ, শ্ৰোতাই নিশ্চয় অপেক্ষা কৰি আছে যে নৈ পাৰত থকা জৈৱ বৈচিত্ৰৰ ওপৰতো আমি থুলমূলকৈ অলপ আলোচনা কৰোঁ। তো এই ক্ষেত্ৰত অসমৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ বুলিলে এনে অলপ কেনেকুৱা ধৰণে আমি আভাস ল'ম বাৰু?
4: হয় হয়, আজি এইটো ধন্যবাদ জনাইছোঁ আপোনাক যে এইটো এটা অগতানুগতিক বিষয় আপুনি আলোচনাৰ বাবে আগবঢ়াই আনিছে। জৈৱ বৈচিত্ৰৰ বিষয়ে সকলো আজিকালি শৈক্ষিক দিশতো বা একাডেমিক মানে এনেকুৱা ক্ষেত্ৰত বিদ্যায়তনিক দিশতো আমাৰ এইটো জৈৱ বৈচিত্ৰ বিষয়ে অধ্যয়ন কৰা হয়। কিন্তু পাৰ্টিকুলাৰলি আমি বিশেষকৈ নৈপৰীয়া এটা জৈৱ বৈচিত্ৰ বুলি ক'লে সেইটো এটা অকণমান বিশেষ ধৰণে গৱেষণামূলক কথা এটাহে হৈ পৰে। গতিকে এনেধৰণে সাধাৰণভাৱে আলোচনা কৰা নাযায়। কিন্তু আমাৰ একেবাৰে আমাক এৰিব নোৱাৰা এটা এটা এইটো বিষয়। এতিয়া অসম এখন নদীমাতৃক দেশ। ইয়াত আমাৰ মূলতঃ আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক দুখন নদী আছে, যদিও আমি ঘাইকৈ অসম ভূমি বুলি ক'লে, অসম উপত্যকা বুলি ক'লে আমি ব্ৰহ্মপুত্ৰ নদীখনক বুজাওঁ। ব্ৰহ্মপুত্ৰ নদীখন পৃথিৱীৰ এখন আটাইতকৈ দীৰ্ঘতম নদীৰ ভিতৰত এখন, আৰু অসমে ইয়াৰ এটা বৃহৎ অংশ অসমৰ ভিতৰৰে মধ্যভাগেৰে সেই আয়ুস ৰেখাৰ নিচিনাকৈ বৈ গৈছে। আৰু এই ব্ৰহ্মপুত্ৰৰ লগত কেইবাখনো নদী, উপনদী, সুঁতি ইয়াৰ লগত জড়িত হৈ আছে। গতিকে অসমখনৰ আচলতে যদি চাবলৈ যোৱা যায়, প্ৰতি 10 কিলোমিটাৰৰ ব্যৱধানত একোখন নদীৰ আমি উপস্থিতি দেখা পাওঁ। গতিকে অসমৰ এই জৈৱ বৈচিত্ৰত নদীৰ ভূমিকাটো, নদীপৰীয়া বা নদী দাঁতি কাষৰীয়া জৈৱ বৈচিত্ৰটো এটা একদম এৰিব নোৱাৰা এটা মানে অন্যতম বিষয় হৈ পৰে। গতিকে নৈ পাৰত আমি যিটো নদীপৰীয়া যিটো আমাৰ জৈৱ বৈচিত্ৰ বুলি কোৱা যায়, সেই জৈৱ বৈচিত্ৰ আমি কেইটামান ভাগত ভগাব পাৰোঁ। কেইটামান ভাগ, যেনে ধৰা জলজ একুৱাটিক বুলি কয়, জলজ প্ৰাণী, জলজ উদ্ভিদ, আৰু পানী আৰু মাটিৰ সংযোগস্থলৰ যিটো মধ্যোদ্ভিদ বুলি কয়, সেইটো এটা বেলেগ ধৰণৰ মানে তাৰ এটা অৰণ্যানীয় অঞ্চল বা তেনে জীৱকুলৰ এটা বৈচিত্ৰতা আছে। আৰু নদীৰ দাঁতি কাষত থকা বনাঞ্চল, আমাৰ অসমৰ কেইবাখনো বা আটাইকেইখন অভয়াৰণ্য হওক বা ৰাষ্ট্ৰীয় উদ্যান হওক বা অন্যান্য বনাঞ্চল হওক, যিকোনো এই গোটেই এই অৰণ্যাঞ্চলখিনি নদীৰ লগতহে জড়িত, নদীৰ কাষত। গতিকে অসমৰ যিটো এটা মানে যিটো কোৱা হয় অধ্যয়ন্ত জৈৱ বৈচিত্ৰৰ যিটো আমাৰ বনাঞ্চলিক স্থল, সেই গোটেইখিনি নদীৰ লগত জড়িত। গতিকে আমি আজি আলোচনাত আমি নদীপৰীয়া জৈৱ বৈচিত্ৰ, প্ৰথমতে আমি ধৰক আমি যদি জলজ উদ্ভিদৰ ফালে যাওঁ, জলজ উদ্ভিদ বুলি ক'লে, নদী বুলি ক'লে অকল নদীখনক কথা ক'লেই নহ'ব, নদী উপনদীখনক, নদীখনৰ লগতে ধৰক আপোনাৰ বিল, খাল বা সুঁতি একোটা, জুৰি একোটা, এনেধৰণৰ বিভিন্ন ধৰণৰ মানে পানীৰ যিবিলাক উৎস অঞ্চল বা পানীৰ লগত জড়িত অঞ্চল, সেই গোটেই কথাখিনি, জলাভূমি, এই গোটেই কথাখিনি আহে। গতিকে আমি এইবিলাকত আমি সচৰাচৰ চকুৰে আমি কি দেখা পাই আছোঁ, কিছুমান উদ্ভিদ আছে প্লাৱক, মানে পানীত ভাঁহি থাকে, তেনেকুৱা উদ্ভিদ কিছুমান আমি জেনেৰেলি দেখা পাওঁ, চকুৰে দেখা পাওঁ, কিছুমান চকুৰে নেদেখা আছে, কিছুমান চিনি পোৱা আছে, কিছুমান চিনি নোপোৱা আছে। মেটেকা আমি সদায় দেখা পাইছোঁ, বৰপুনি, পুনি, পিটনি, এনেধৰণৰ বহুত ধৰণৰ আপোনাৰ জলজ উদ্ভিদ যিবিলাক উপঙি থকা নিচিনা। আনহাতে কিছুমান আছে যে সি তাৰ গভীৰতাত গৈ সিপাৰে তাক মাটিত খোপনি ধৰি থাকে, তেনেকুৱা ভিতৰত আমি জেনেৰেলি সাধাৰণতে আমি দেখা পাওঁ ভেট ফুল, পদুম ফুল, এনেকুৱা ধৰণৰ, বা আৰু কিছুমান উদ্ভিদ আছে যিবিলাক আমি সচৰাচৰ ভালকৈ আছে, কুহিলা, এনেধৰণৰ অসংখ্য উদ্ভিদ, সেইখিনি উদ্ভিদ হৈছে পানীৰ লগত, সম্পূৰ্ণ পানীৰ লগত জড়িত, পানীত থাকে। আনহাতে পানী আৰু মাটিৰ সংযোগস্থলত এনে বহুত উদ্ভিদ নদীৰ লগত আমাৰ অসমৰ বনাঞ্চলত আমি দেখা পাওঁ। তাত আটাইতকৈ কমন বা আটাইতকৈ সাধাৰণ হৈছে তৰা, পাতিদৈ, নল, খাগৰি, ইকৰা, এনেধৰণৰ যিবিলাক উদ্ভিদ, এই উদ্ভিদখিনি নদীৰ পানী জুৱলি বা তেনেধৰণৰ পানীৰ লগত দাঁতি কাষৰীয়া এই অঞ্চলবিলাকত, বেত, এনেকুৱা বাঁহ, এনেকুৱা বহুত উদ্ভিদ আছে, আৰু কিছুমান অন্যান্য ডাঙৰ উদ্ভিদো থাকে, বৃক্ষজাতীয় উদ্ভিদো থাকে। এইখিনি আমি এই গ্ৰাছ

0: ঘাঁহনি লগত জড়িত এই উদ্ভিদখিনি আমি নদীৰ দাঁতি কাষত দেখা পাওঁ। আনহাতে প্ৰাণী বুলি ক'লে মূলতঃ আমি নদীত আমাৰ অসমৰ নদীৰ ক্ষেত্ৰত যদি আমি প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে অসমৰ নদীত মাছৰ উভৈনদীতা অসমত পোৱা এনেকুৱা স্থানীয় মাছ কিছুমান আছে যিবোৰ মাছ আমি অন্য পৃথিৱীৰ অন্য প্ৰান্তত হয়তো খুব দেখা নাপাওঁ। সাধাৰণভাৱে আমি দেখা পোৱা যিখিনি মাছ ৰৌ বাহু কুঁহি মিৰিকা এনেকুৱা তৰা গৰৈ শ'ল এনেধৰণৰ এই মাছবিলাকৰ উপৰিও সৰু বৰ বহুত ধৰণৰ কিছুমান মাছ আছে যেনে ধৰক দৰিকণা দৰিকণাৰে কেইবাটাও প্ৰজাতি তাৰপিছত আপোনাৰ পাভ নেৰিয়া বটিয়া চেঙেলি ভেচেলি খলিহনা এনেধৰণৰ অসংখ্য স্থানীয় লাওপেটা গংগাটোপ এনেধৰণৰ বহুত ধৰণৰ স্থানীয় অসমীয়া আমাৰ উভৈনদী মাছ নদীবিলাকৰ লগত আমি পাওঁ আৰু সেইটো এটা এটা বিশেষ ধৰণৰ জৈৱ বৈচিত্ৰতা অসমৰ নদীৰ লগত জড়িত হৈ আছে। আনহাতে অন্য কিছুমান সৰীসৃপো পোৱা যায়। সৰীসৃপৰ ভিতৰত ধৰক আপোনাৰ বিভিন্ন প্ৰজাতিৰ সাপ আছে, আপোনাৰ কাছ আছে, কিছুমান মনিটৰ লিজাৰ্ড বুলি কয় এনেধৰণৰ আছে, এইবিলাকক কাছ আপোনাৰ কাছৰো বহুত প্ৰজাতি, কাছ কিছুমান বৰ কাছ কিছুমান দুৰা কাছ কিছুমান দুৰা কাছ পাত কাছ এনেধৰণৰ সৰু বৰ অসংখ্য কাছৰ বহুত প্ৰজাতি আছে, সাপৰ অসংখ্য প্ৰজাতি আছে, এই গোটেইবোৰ নদীৰ লগত জড়িত এটা জৈৱ বৈচিত্ৰ অংগ। তেনেকুৱা কীট পতংগ, কীট পতংগৰো এটা মানে বৃহৎ এটা সংখ্যা নদী পানীৰ লগত জীয়া বা আপোনাৰ লংকৰি লিকৰি এনেধৰণৰ কিছুমান পানী পৰুৱা এনেধৰণৰ কিছুমান যিবিলাক আমি সাধাৰণ স্থানীয় মানে স্থলভূমিত কিছুমান নেদেখা পানীৰ লগত জড়িত কিছুমান আমি কীট পতংগ আমি তাতে নদী পাৰত আমি বৈচিত্ৰ তাত দেখা পাওঁ। তাৰপিছত আপোনাৰ আৰু কিছুমান স্তন্যপায়ী প্ৰাণীও আমি নদীৰ লগত আমি জড়িত থাকে যেনে উদ আৰু বিশেষকৈ অসমৰ আমাৰ ব্ৰহ্মপুত্ৰ বা কিছুমান বিশেষ ধৰণৰ ডাঙৰ উপনদীত আমি গেঞ্জেটিক ডলফিন বা শিহু শিহু এটা মানে দুষ্প্ৰাপ্য স্তন্যপায়ী অসমৰ নৈত আমি সেই জৈৱ বৈচিত্ৰতাত আমি দেখা পাওঁ। গতিকে এইখিনি হৈছে আপোনাৰ প্ৰাণী সম্পৰ্কীয়। তাৰপিছত আপোনাৰ আহিলে দাঁতি কাষৰীয়া যিটো বনাঞ্চল, দাঁতি কাষৰীয়া বনাঞ্চলত আমি ক'লোৱেই যে অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য এনেধৰণৰ বহুত কেইখন নদীৰ লগত আমাৰ জড়িত। কাজিৰঙা, পবিতৰা, লাওখোৱা, মনা, নামেৰি, ডিব্ৰু চৈখোৱা, সোণাই ৰূপাই এই এনেধৰণৰ যিবোৰ অৰণ্যাঞ্চল ইয়াত এটা মানে অভিজাত ধৰণৰ জৈৱ বৈচিত্ৰতা অৰণ্য অঞ্চল আমি নদীৰ লগত সম্পৃক্ত হিচাপে আমি দেখা পাওঁ, যিটো চিৰসেউজ বনানী বুলি কোৱা হয়। গতিকে অসমৰ নদীপৰীয়া যিটো জৈৱ বৈচিত্ৰ অতি মানে অতি অভিজাত অতি বিচিত্ৰময়। পৃথিৱীৰ সকলো প্ৰজা শ্ৰেণীৰ মানে অধ্যয়ন পিপাসু মানুহক অসমৰ এই জৈৱ বৈচিত্ৰই আকৰ্ষণ কৰে
1: আৰু সেই যেনেকৈ আপোনাৰ আচলতে বানপানীৰ সময়ত যেনেকৈ বহুত মানুহে দুৰ্ভোগ ভোগে কিন্তু সেই বানপানীও সেই নদীকেইখনেও মানে বহুত জৈৱ বৈচিত্ৰ মানে কঢ়িয়াই অনাত যথেষ্ট
0: অগ্ৰণী হয় সেইটো সেইখিনি কথা আমি প্ৰত্যাহ্বান বা এনেধৰণৰ কথাত আমি চাই কৰি আছোঁ। এতিয়া আপোনাৰ নদীপৰীয়া এতিয়া ধৰক আমাৰ এই ইয়াত এটা আকৌ অকণমান হেৰি আছে যে নদীত এতিয়া ধৰক ভাৰতবৰ্ষৰ নদীৰ লগত অসমৰ নদীৰ বৈচিত্ৰতাটো অকণমান ভিন্নতা আহে। মানে ইয়াতে আচল কথা হৈছে হিমালয়ান যিটো আমাৰ পাদদেশ ইয়াতে আমাৰ যিটো বায়ুমণ্ডলৰ বা জলবায়ুৰ যিটো পৰিৱেশ তাতে আমি কিছুমান আমি বিশেষ ধৰণৰ বৈচিত্ৰতা আমি অসম ভূমিত দেখা পাওঁ। অসমত বিশেষ ধৰণৰ উদ্ভিদৰ কিছুমান বিশেষত্ব বা প্ৰাণীৰ কিছুমান বিশেষত্ব আমি পখিলা বিভিন্ন ধৰণৰ পখিলা যিবিলাক পখিলা কিছুমান পখিলা আমি ভাৰতৰ অন্য স্থানত নাপাওঁ অসমত পোৱা যায় এনেধৰণৰ। তেনেকুৱা ধৰক এতিয়া একেবাৰে এটা সাধাৰণ উদাহৰণ দিবলৈ গ'লে আমাৰ একশিঙীয়া গড়, একশিঙীয়া গড়টো আমাৰ অসমৰ এটা ঐতিহ্য। এইটো অসমৰ এই একশিঙীয়া গড় আমি পৃথিৱীৰ প্ৰায় অন্য প্ৰান্তত তেনেকুৱাকৈ আমি দেখা পোৱা নাযায়। সেইটো আমাৰ এটা বিশেষ আমাৰ ঐতিহ্য তেনেকুৱা কথা ধৰণৰ আছে। হয়
1: হয় তে এই আমি আপুনি

0: বিষ্টহাবি কৈছে যে এই নৈখনৰ লগত জড়িত অসমৰ বিভিন্ন নৈ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী কেন্দ্ৰ কৰি পেলাই যি জৈৱ বৈচিত্ৰ সঁচাকৈ অভিজাত। বিভিন্ন বৈচিত্ৰময় জীৱ জন্তু, উদ্ভিদ, চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি কীট পতংগ সকলো উপলব্ধ
1: হয়।
0: এইখিনিতে আমি অকণমান যদি আমাৰ নগাঁও চহৰখনলৈ বা নগাঁও জিলাখনলৈ যদি অকণ চাপি আহোঁ, তাহলে কলং আৰু কপিলি, কলং কপিলি জৈৱ বৈচিত্ৰৰ বিষয়ে ক'লে আমাৰ শ্ৰোতাই যথেষ্ট ভাল পাব।
1: কলং আৰু কপিলি, কলংখনক আচলতে আমি আমাৰ ব্ৰহ্মপুত্ৰৰ এজন এটা সুঁতিয়ে ব্ৰহ্মপুত্ৰৰ পৰা হ'লে ব্ৰহ্মপুত্ৰতে বিলীন হৈছে। এতিয়া কপিলিও এখন খৰচ মানে পাহাৰীয়া, অকণমান যিটো কোৱা হয় অকণমান হ্ৰস্ব মানে চুটি নদী, গতিকে ইয়াত নদীখনৰ আমি অন্য বিশেষ কিছুমান অসম আমাৰ ব্ৰহ্মপুত্ৰৰ আন আন উপনৈতকৈ কলং আৰু কপিলিত অকণমান পাৰ্থক্য এটা দেখা পোৱা যায়। যে অন্য কিছুমান নদী, ধৰক এতিয়া আপুনি উত্তৰ অসমৰ, উজনি অসমৰ কিছুমান নদী, আপোনাৰ দিক্ৰং, সোৱণশিৰি, দিখৌ, এনেকুৱা নদীবিলাকত কি হয়, তাৰ দাঁতি কাষৰটো বালিচহীয়া, শিল আৰু বালি, ভৰলি, জীয়া ভৰলি, এনেকুৱা এই বুৰৈ, এনেকুৱা নদীবিলাকৰ ক্ষেত্ৰত কি হয়, তাৰ দাঁতি কাষটো অকণ বালিচৰ, আপোনাৰ শিল, এনেকুৱা ধৰণৰ এটা থাকে। গতিকে ইয়াত ইয়াৰ জৈৱ বৈচিত্ৰটো অকণমান তৃণভূমিৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হয়, যেনে উলুখেৰ, কহুৱা, ঝাওঁ, এনেকুৱা এইবিলাক উদ্ভিদ তাতে খুব বহুল পৰিমাণে বহুত থাকে। কিন্তু কলং আৰু কপিলিখনত অলপ গভীৰ, আৰু ইয়াতে একেবাৰে বহু ক্ষেত্ৰত আমি দেখা পাওঁ কলংখনৰ প্ৰায় দাঁতি কাষলৈকে মানুহৰ বসতি আছে, বসতি আছে। গতিকে এনে ক্ষেত্ৰত কলং আৰু কপিলিৰ ক্ষেত্ৰত বৈচিত্ৰটো অকণ বেলেগ হৈছে, কিয়নো ইয়াতে মানুহৰ কৃষিকাৰ্যটো ইয়াৰ লগত জড়িত হৈ জড়িত হৈ যায়। গতিকে যিটো প্ৰাকৃতিক জৈৱ বৈচিত্ৰতা সেইটোত অকণমান ইয়াতে সলনি হয়। আৰু কলং কপিলিৰ ক্ষেত্ৰত এই যে যিটো আমি সাধাৰণ নদীৰ পাৰত যিটো কহুৱা, উলুক, উৰু, নল, খাগৰি, কৰা, কহুৱা, বননিৰ এনেকুৱা ঘাঁহনি, বিস্তীৰ্ণ ঘাঁহনি ভূমি এটা পাওঁ, কলঙৰ কপিলিৰ পাৰত তেনেকুৱাকৈ আমি খুব এটা বিস্তীৰ্ণভাৱে তেনেকুৱা বস্তু আহি নাপাওঁ। কিন্তু এটা ডাঙৰ অৰণ্য, বৃক্ষ ধৰণৰ বৃক্ষবিলাকৰ আমি প্ৰাদুৰ্ভাৱ দেখা পাওঁ বৃক্ষ অঞ্চলবিলাকৰ। গতিকে এই ক্ষেত্ৰত এনেকুৱা, এতিয়া ধৰক আপোনাৰ কলং কপিলিৰ লগতে আমি আলোচনা কৰিলে চম্পাৱতী, আমাৰ কাষতে চাপানালা চম্পাৱতী, চম্পাৱতী নদীৰ কাষত আমি, মই শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা আমি কিবাকিবি অধ্যয়নৰ ক্ষেত্ৰত যাওঁতে আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ নদীপৰীয়া সেই বস্তুখিনি নাপালেও তাত আমি বিশেষ ধৰণৰ কিছুমান অৰণ্য দেখা পাইছোঁ। আনকি মই তাতে গছ ঢেকীয়া যিটো এতিয়া একদম বহু পৌৰাণিক যুগৰ, জুৰাছিক যুগৰ এইটো মানে প্ৰজাতি, তেনেকুৱা উদ্ভিদো আমি চম্পাৱতী নদীৰ পাৰৰ চাপানালা অঞ্চলত আমি দেখা পাইছোঁ। তেনেকুৱা চম্পাৱতী নদীত আমি শেলাই যিটো খৰচতা মানে প্ৰবাহমান নদীত এটা কিছুমান শেলাই বহুত প্ৰজাতি আছে, যে আমি জেনেৰেলি শেলাই বুলি ক'লে সেউজীয়া শেলাইটো কথা বুজি পাওঁ, কিন্তু আৰু অন্যান্য শেলাই থাকে, কিছুমান শেলাই আছে যে সাগৰতহে পায়। এতিয়া তেনেকুৱা এটা এবিধ শেলাই হৈছে ৰঙা শেলাই, ৰ'ডোফাইচি বুলি কয়। সেই ৰঙা শেলাই এটা প্ৰজাতি মানে আপোনাৰ ফ্ৰেছ ৱাটাৰ বা মিঠা পানীত পোৱা যায়। সেই চম্পাৱতীত আমি তেনেকুৱা ধৰণৰ এটা ৰঙা শেলাই প্ৰজাতি আমাৰ বিভিন্নজন গৱেষকে আৱিষ্কাৰ কৰা দেখা পাইছোঁ, বা আমিও তাতে অস্তিত্ব দেখা পাইছোঁ। গতিকে আমাৰ নগাঁও চহৰ, নগাঁৱৰ জিলাৰ কলং আৰু কপিলিৰ জৈৱ বৈচিত্ৰতাও কোনো গুণে কম
0: নহয় আছে। হয়, নৈপৰীয়া জৈৱ বৈচিত্ৰৰ লগত অৰ্থনৈতিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইয়াত প্ৰভাৱ আছে,
1: এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন। যে নদী এখন আচলতে, আমাৰ অসমখন যিহেতু নদীমাতৃক, গতিকে আমাৰ অসমৰ এটা মানে গৰিষ্ঠ অৰ্থনৈতিক ভূমিকা নদীৰ লগত জড়িত, নদীৰ কাষৰ এই জৈৱ বৈচিত্ৰতাৰ লগত জড়িত ভূমিকা। এতিয়া ইয়াতে মূলতঃ আমি অৰ্থনীতিৰ কথা ক'বলৈ গ'লে আপোনাৰ নদীত পোৱা যিখিনি বৈচিত্ৰময় সম্পদ, যেনে ধৰক মাছৰ কথা ক'লোঁ, এই মাছ, নদীৰ মাছ, আমাৰ অসমৰ নদীৰ মাছৰ এটা বৃহৎ বজাৰ আছে। গতিকে নৈপৰীয়া মানুহখিনিয়ে এই মৎস্য স্বীকাৰ কৰি ইয়াৰ এটা অসমৰ অৰ্থনীতিৰ প্ৰতি তেওঁলোকে এটা অৱদান আগবঢ়াই আহিছে, বা এইটো এটা অৰ্থনীতিত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তেনেকৈ যিখিনি আমি ক'লোঁ যে

0: নদীৰ দাঁতি কাষত পোৱা যিখিনি মধ্যুদ্ভিদ, নল খাগৰি, ইকৰা, বেত, বাঁহ, এই গছবিলাক এটা সময়ত আমাৰ এইবিলাকক গৃহ নিৰ্মাণ সামগ্ৰী বুলি কোৱা হৈছিল। গৃহ নিৰ্মাণ সামগ্ৰী, এই পাতিদৈ বুলি এটা আমাৰ আছে ন, পাতিদৈ বাংলাতে মূৰ্তা বুলি কয় বোধ কৰোঁ, যে এই পাতিদৈটোৰ দ্বাৰা আমি শীতল পাতি বনায়, গতিকে সেইটো এটা আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে কিন্তু এই পাতিদৈ। তেনেকৈ আপোনাৰ নল খাগৰি ইকৰাৰে আমাৰ নিৰ্মাণ সামগ্ৰী হয়, নদী পাৰত যিটো ঘাঁহনি, তৃণভূমিত যিটো উলু খেৰ, এই উলু খেৰ গৃহ নিৰ্মাণ সামগ্ৰী। তাৰপিছত আপোনাৰ ঝাওঁ বন পোৱা যায়, সেই ঝাওঁ বনবিলাকৰ পৰা কিছুমান আমি আকৌ ঝাৰু বন বুলি এটা পোৱা যায়, ঝাৰু যে এইটো এটা তেনেকুৱা মানুহে সেই ধৰণৰ কিছুমান এচাম মানুহে সেই ধৰণে বাণিজ্য কৰি অৰ্থনীতিত ধৰি গৈছে। তাৰপিছত আপোনাৰ বাঁহ আৰু বেত, এই দুইটা বস্তুটো মানে কুটিৰ শিল্প বা আমাৰ এনেকুৱা ধৰণৰ আজি বহুত এটাৰ গুৰুত্বপূৰ্ণ ভূমিকা। বাঁহৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সামগ্ৰী তৈয়াৰ কৰা হয়, বেতৰ পৰা সামগ্ৰী তৈয়াৰ কৰা হয়, এইবিলাক ৰপ্তানিও কৰা হয়, গতিকে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেনেকৈ ধৰক আপোনাৰ আৰু এটা মূল কথা যে অসমৰ নৈ পাৰৰ যিটো জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত আমি যিটো লেণ্ডস্কেপিং বুলি কয়, পৰ্যটকৰ আকৰ্ষণৰ এটা কেন্দ্ৰবিন্দু, গতিকে ইয়াত বহু ক্ষেত্ৰত আজিকালি বৰ্তমান দেখা যায় যে নৈ পাৰতে তেনেকুৱা ধৰণে বহু ধৰণৰ পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছে। এইটোতো এই পৰ্যটন ক্ষেত্ৰবিলাকেও দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰে, এতিয়া ইয়াতো এটা মানে অৰ্থনৈতিক গুৰুত্ব এটা চলি আছে। এনেধৰণে তাৰপৰা আপোনাৰ আৰু বনাঞ্চলখনত যিখিনি আমাৰ নদীপৰীয়া যিখিনি বনাঞ্চল, ইয়াত যথেষ্ট পৰিমাণৰ মানে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাঠ উৎপাদনকাৰী বৃক্ষ পোৱা যায়। এতিয়া এই কাঠ উৎপাদনকাৰী এইটোও এটা সম্পদ, গতিকে এই সম্পদো এই অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ। গতিকে নৈপৰীয়া যিটো জৈৱ বৈচিত্ৰ, এইটো আমাৰ অসমৰ প্ৰেক্ষাপটত ক'বলৈ গ'লে অসমৰ এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ভূমিকা নৈপৰীয়া দাঁতি কৰে, জৈৱ বৈচিত্ৰই পালন কৰে। আৰু এটা কথা মই আপোনাক এইখিনিতে উল্লেখ থওঁ যে আমি যিখিনি নদীৰ পাৰত যিখিনি নদীৰ মাছৰ কথা ক'লোঁ, ইয়াত এটা কথা মই ক'লোঁ যে আলংকাৰিক মাছ বুলি এবিধ আছে। আলংকাৰিক মানে ধৰক আপোনাৰ সাধাৰণ মাছ, চেঙেলি মাছ, খলিহনা মাছ, ভেচেলি মাছ, এনেধৰণৰ গংগাটোপ, এনেধৰণৰ কিছুমান মাছ আছে যিবিলাকত বাহিৰত মানে বিদেশত এই মাছবিলাকৰ মানে যিটো তাৰ গুৰুত্বপূৰ্ণ, তাৰ চাহিদা বহুত বেছি। এতিয়া এইবিলাক কেতিয়াবা চোৰাংভাৱেও এইবিলাক আমাৰ ইয়াৰ পৰা সৰবৰাহ কৰা শুনা যায়, আৰু এইবিলাকৰ কিন্তু এটা যদি বিশদ মানে ব্যৱস্থা কৰা যায়, অধ্যয়নৰ ক্ষেত্ৰত কৰা যায়, এইবিলাকৰ পৰা এটা অৰ্থনৈতিক গুৰুত্ব আহি পৰে।
1: দেখা পোৱা যায় মাজে মাজে এইবোৰ মানে স্থানীয় মাছ, এইবোৰ মাছ আলংকাৰিক মাছ হিচাপে আমিও শুনা পাওঁ যে বিভিন্ন ঠাইত মানে ইয়াৰ
0: যথেষ্ট চাহিদা যিবিলাক আমাৰ আমি অতি সাধাৰণভাৱে মৎস্য চিকাৰত আমি দেখা পাওঁ, কিন্তু সেইখিনি মাছক আমি কেনেধৰণে তাক আচলতে ব্যৱসায় কৰিব লাগে সেই কথাটো আমি নজনাৰ দোষত বহুত আমাৰ সেইবিলাক হেৰি হৈছে। আমি সেই জৈৱ বৈচিত্ৰতাৰ হেৰিয়াৰ ক্ষেত্ৰত আমি এই কথাখিনি ভাবুকিৰ ক্ষেত্ৰত আমি আলোচনা কৰিবলৈ যাম, কিন্তু এইখিনি ক্ষেত্ৰতে অৰ্থনৈতিক গুৰুত্বৰ ক্ষেত্ৰতো আমি কৈ আছো, ক'বলৈ বিচাৰিছোঁ যে এই যে আমি আমাৰ ক্ষেত্ৰত আমি অজ্ঞতাৰ কাৰণে আমি এই কথাটো নাজানো, এইটো এটা কিন্তু আমি ব্যৱসায়িক ভিত্তি হিচাপে ল'ব পাৰি আলংকাৰিক মাছৰ ব্যৱসায়টো।
1: হয় ধন্যবাদ। আপুনি যিহেতু ভাবুকি কথা উনুকি আহিছে, গতিকে প্ৰত্যাহ্বান সঁচাকৈ আছে। জৈৱ বৈচিত্ৰ ইমান সুন্দৰ, বিশেষকৈ আমাৰ নৈপুৰীয়া জৈৱ বৈচিত্ৰ ইমান সুন্দৰ, দাঁতিকাষৰীয়া অঞ্চলবোৰ ইমান যথেষ্ট আমি ধনী, কিন্তু এই ক্ষেত্ৰতো বহুত কিছুমান প্ৰত্যাহ্বান আছে।
0: হয় হয়,
1: যিবোৰ প্ৰত্যাহ্বানৰ কাৰণে আমি কোনো ক্ষেত্ৰত পিছুহুকি আহিবলগীয়া হৈছে।
0: হয়,
1: গতিকে এই ক্ষেত্ৰত আপোনাৰ চকুত পৰা প্ৰত্যাহ্বানসূচক কোনবোৰ মানে কাৰক বেছিকৈ জড়িত হৈ আছে?
0: হয়, এইটো এটা ডাঙৰ কথা হৈ পৰিছে যে যিকোনো ধৰণৰ পৃথিৱীৰ জৈৱ বৈচিত্ৰতাক এটা সাংঘাতিক ধৰণে আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অকল নৈপৰীয়া বুলি নহয়, আমি বিভিন্ন জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত যিটোৰ সেই আচলতে কি হৈছে যে পৃথিৱীত জীৱকুল বাচি থাকিবলৈ হ'লে উদ্ভিদ বাচি থাকিব লাগিব। উদ্ভিদৰ নিজৰ মানুহৰ লোভত কৰি এইবিলাকেও এই জৈৱ বৈচিত্ৰবিলাকৰ প্ৰতি ভাবুকি তৈয়াৰ কৰি সৃষ্টি কৰে। তাৰোপৰি আপোনাৰ বৰ্তমান গোটেই সমগ্ৰ পৃথিৱীত যিটো জড়িত

0: যিটো জলবায়ু পৰিৱৰ্তন বা আপোনাৰ উষ্ণতা, গোলকীয় উষ্ণতা বৃদ্ধি, এইবিলাকেও এই প্ৰভাৱ জৈৱ বৈচিত্ৰতাৰ অনিষ্টত ভূমিকা আৰম্ভ কৰিছে। গতিকে এই গোটেই সমস্যাবোৰ আচলতে এটা জীৱ বৈচিত্ৰক, প্ৰাকৃতিক জৈৱ বৈচিত্ৰটো মানে কি এটা ভাৰসাম্যতাৰে জীয়াই থকা, ভাৰসাম্যতাৰে চলি থকা এটা পৰিস্থিতিতন্ত্ৰ। এই পৰিস্থিতিটো এটা উপাদানৰ যদি হানি বিঘিনি ঘটে, গতিকে পৰিস্থিতিতন্ত্ৰটোৰ বিসংগতি আহে, আৰু বিসংগতি আহিলে তাৰ বিনাশ আৰম্ভ হয়। আৰু এই প্ৰাকৃতিক তন্ত্ৰ এটা বিনাশ হ'লে কিন্তু তাৰ লগত জড়িত বহুকেইটা বস্তু তন্ত্ৰ বিনাশ হয়।
1: এইটো এতিয়া যিহেতু প্ৰত্যাহ্বানখিনিৰ লগত মানে ইয়াৰ গুৰুত্বটো সোমাই আছে, প্ৰত্যাহ্বান যেতিয়া আহিব ইয়াৰ গুৰুত্ব আঘাত আহিব, কওকচোন সেই গুৰুত্বৰ বিষয়ে দুআষাৰমান কওকচোন।
0: এতিয়া ধৰক এটা পৰিস্থিতিতন্ত্ৰ ধ্বংস হোৱা মানে তাত মূলতঃ উদ্ভিদখিনি যেতিয়া বিনষ্ট হয় তেতিয়া, এতিয়া আমি আমাৰ সাধাৰণ আমি অৱস্থাত আমি নগাঁৱৰ বাতাৱৰণৰ ক্ষেত্ৰতে যদি আমি চাবলৈ যাওঁ যে এতিয়া বৰ্তমান ধৰক বৰষুণৰ পৰিমাণটো আমি যদি 20 বছৰৰ তুলনা কৰা যায় প্ৰায় 50% বৰষুণ আমাৰ নগাঁৱত কমি গৈছে। তেনেকুৱাকৈ উষ্ণতাৰ যিটো হাৰ, উষ্ণতাৰ হাৰটো 20 বছৰৰ তুলনা কৰিলে, মই তাৰ আগলৈ যাবই বিচৰা নাই, 20 বছৰৰ তুলনা কৰিলেও আমি তাৰ পাৰ্থক্যটো খুব স্পষ্টভাৱে দেখা পাইছোঁ। এইটো কিয় হৈছে যে আমি বহু ক্ষেত্ৰত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ জৈৱ বৈচিত্ৰ ধ্বংস কৰা হৈছে, কেতিয়াবা উন্নয়ন বা আধুনিকতাৰ আচিলা লৈ পেলাই কৰা হৈছে, কিন্তু কেতিয়াবা অন্য ধৰণেও মানুহৰ জনসংখ্যা বৃদ্ধিৰ বাবে, বসতিস্থলৰ আগ্ৰাসনৰ কাৰণেও কৰা হৈছে। এনেধৰণৰ এই কথাবিলাকে জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ ফলত প্ৰাকৃতিক পৰিৱৰ্তনটো স্পষ্ট ৰূপত খুব কম সময়ৰ ভিতৰত, এনেই সাধাৰণতে জলবায়ু এটা পৰিৱৰ্তন হ'বলৈ শ বছৰ দৰকাৰ হয়, কিন্তু আমি সেই বস্তুটো খুব দ্ৰুতগতিত অৱনতি দেখা গৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত। কিয়নো ইয়াৰ গোটেই বস্তুটো এই মানুহৰ ক্ৰিয়াকলাপটো জড়িত হৈ আছে।
1: নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ,
0: হয়,
1: অসমৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ শীৰ্ষক অনুষ্ঠানটি শুনিলে, অনুষ্ঠানত অংশগ্ৰহণ কৰিলে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হিৰণ্য শৰ্মা ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: পুনৰ এনে বিজ্ঞানৰ সংক্ৰান্তীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনাক আমন্ত্ৰণ কৰা প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: ধন্যবাদ।
2: নমস্কাৰ। এতিয়া আহোঁ বিজ্ঞানৰ কিছু বা বাতৰিলৈ।
1: বায়োফ্লেভেনয়ড, সুস্বাস্থ্যৰ উপাদান। বায়োফ্লেভেনয়ড, প্ৰাকৃতিকভাৱে প্ৰাপ্ত বায়োফ্লেভেনয়ডবোৰনো প্ৰকৃততে কি, আৰু এইবোৰে মানুহৰ স্বাস্থ্যত কেনেধৰণে সুপ্ৰভাৱ পেলায়? এইবোৰ হ'ল উদ্ভিদত পোৱা পলিফেনল। ইহঁতৰ ভিতৰত থকা এণ্টি অক্সিডেণ্ট গুণ মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী। বিভিন্ন প্ৰকাৰৰ ফল মূল, শাক পাচলি, চাহত এই বায়োফ্লেভেনয়ড পোৱা যায়, যেনে টেঙাজাতীয় ফল মূল, চয়াবিনৰ খাদ্য সামগ্ৰী, আপেল ইত্যাদি, পিঁয়াজ, ব্ৰকলি, প্লাম, অমিতা, বিলাহী, আঙুৰ, এপ্ৰিকট, চেৰী আদিও বায়োফ্লেভেনয়ডৰ ভঁৰাল। ইহঁতৰ এণ্টি অক্সিডেণ্ট গুণ থকা বাবে আমাৰ শৰীৰৰ কোষবোৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে। বায়োফ্লেভেনয়ডৰ আন এটা গুণ হ'ল ইহঁত কৰ্কট প্ৰতিৰোধী, তদুপৰি তেজ গোট মৰাত প্ৰতিৰোধক হিচাপে কাম কৰে। আন এটা উপকাৰী গুণ হ'ল ইহঁতে খাদ্যবস্তু সংৰক্ষণ কৰিব পাৰে, অৰ্থাৎ খাদ্যৰ চৰ্বিৰ জাৰণ হ'বলৈ নিদিয়ে। বায়োফ্লেভেনয়ডে ৰক্তবাহিকা নলী শক্তিশালী কৰাত সহায় কৰে। কিছুমান বায়োফ্লেভেনয়ডে অপকাৰী বেক্টেৰিয়া ধ্বংস কৰি খাদ্যক সুৰক্ষা প্ৰদান কৰে। গতিকে দেখা গ'ল প্ৰাকৃতিকভাৱে প্ৰাপ্ত বায়োফ্লেভেনয়ড মানৱ দেহৰ সুৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। বসন্ত ঋতুত প্ৰস্ফুটিত তগৰ ফুলৰ শুভ্ৰ সৌন্দৰ্য আৰু মলমলীয়া গোন্ধে আকৰ্ষণ কৰে সকলোকে। গাৰ্ডেনিয়া জেচমিনোলাইডা, বৈজ্ঞানিক নাম বিশিষ্ট তগৰ, কেইবাদিনলৈ সতেজ হৈ থাকে। সৌন্দৰ্য আৰু সুভাষিত হোৱাৰ উপৰি তগৰৰ আছে অনেক ঔষধি গুণ। ঔষধি গুণসম্পন্ন তগৰ ফুলৰ সঠিক ব্যৱহাৰৰ ফলত বহু ৰোগৰ পৰা উপশম পাব পাৰি। মোবাইল ফোনৰ চিম। সম্প্ৰতি মোবাইল ফোন আমাৰ জীৱনশৈলীৰ এটা নিত্য ব্যৱহাৰ্য সমল। আনহাতে চিম হৈছে মোবাইল ফোনৰ মূল চালিকা শক্তি।

0: চিম অবিহনে মোবাইল ফোনৰ অৰ্থ অসম্পূৰ্ণ। পাছে এই চিমনো কি? চিম শব্দৰ অৰ্থ হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল। ই হৈছে এটা ছিলিকন চিপ যি এবিধ মাইক্ৰ'কণ্ট্ৰ'লাৰ অৰ্থাৎ ক্ষুদ্ৰ নিয়ন্ত্ৰকৰ দৰে কাম কৰে। ইয়াত প্ৰচেছৰ, মেমৰি আৰু ছিকিউৰিটি চাৰ্কিট থাকে। এইবোৰে আপোনাৰ ফোন কল আৰু মেছেজবোৰ সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখে। এখন চিমত 128 বিটৰ এটা আইডেণ্টিফিকেশ্যন নম্বৰ থাকে। এই নম্বৰটোৱে মোবাইল নেটৱৰ্কত আপোনাৰ এটা পৰিচয় দিয়ে। প্ৰিয় শ্ৰোতা, বিজ্ঞান প্ৰভা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। নমস্কাৰ।
1: ইমানপুৰে শ্ৰোতাই নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ শীৰ্ষক সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠানটি শুনিলে। হিৰণ্য শৰ্মাৰ সৈতে সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে স্মৃতি ৰঞ্জন চমুৱা আৰু গৌতম নাথে। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি 7 বজাত আৰু অসমীয়া বাতৰি 7:15 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান ৰেলৱে।

0: www.ssc.gov.in. আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খটিক পাছতেই অসমীয়াত বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি সপ্তদশ বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাত ইৰাণে তীব্র গৰিহণা দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি সামৰণি পৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ৰাষ্ট্ৰগোটটোৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত আঞ্চলিক তথা গোলকীয় ঘটনাক্ৰমক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব কে নাগৰাজ নাইডুৱে কয় যে বৈঠকত স্বতন্ত্ৰ আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে পুনৰ প্ৰকাশ কৰা হৈছে। সন্ত্ৰাসবাদ প্ৰতিৰোধী প্ৰচেষ্টা কোৱাড সহযোগিতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি শ্ৰীনাইডুৱে এই বৈঠকত বিদেশ মন্ত্ৰীসকলে সীমান্তৰে চলা সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়া বুলি উল্লেখ কৰি এইদৰে কয়।
3: आतंकवाद से सख्ती से निपटना क्वाड सहयोग का एक महत्वपूर्ण स्तंभ बना हुआ है। विदेश मंत्रियों ने सीमा पार आतंकवाद और आतंकवाद के सभी रूपों की कड़ी निंदा की। संयुक्त बयान में विशेष रूप से पहलगाम आतंकी हमले की निंदा की गई और आतंकवादी गुटों, उनके वित्त पोषण और प्रायोजकों के खिलाफ निर्णायक अंतर्राष्ट्रीय कार्रवाई की आवश्यकता पर बल दिया गया।
2: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙে 17 সংখ্যক বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত মিলিত হয়। আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি, পশ্চিম এছিয়াৰ লগতে বিভিন্ন আঞ্চলিক সমস্যা সন্দৰ্ভত দুয়ো মত বিনিময় কৰে। দুয়োখন দেশৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰো বৈঠকত পৰ্যালোচনা কৰা হয়।

বিশ্ব শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ পাছত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত নৱনিৰ্বাচিত বিধায়ক, বিশেষকৈ যুৱ বিধায়কসকলক অভিনন্দন জনাই জনসাধাৰণৰ আস্থা বৰ্তাই ৰাখি কাম কৰি যাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ কেইবাটাও সশস্ত্ৰ সংগঠনৰ সৈতে আলোচনাৰ ফলস্বৰূপে 6,000ৰো অধিক যুৱক মূল সুঁতিলৈ আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগোৱা বুলি মন্তব্য কৰে। অহা 5 বছৰত ৰাজ্যত দৰিদ্ৰ লোকৰ হাৰ বৰ্তমানৰ 17%ৰ পৰা 2-3% হ্ৰাস পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। আজি বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1178000 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922-ত মিছ কল দিলে পোৱা এছ এম এছত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আশা প্ৰকাশ কৰিছে যে ভাৰত আৰু কানাডাৰ অৰ্থনৈতিক সম্পৰ্ক অনাগত দিনত পাৰস্পৰিক বিশ্বাসৰ ভিত্তিত অধিক শক্তিশালী হ'ব আৰু ইয়াৰ সুফল দুয়োখন দেশে লাভ কৰিব। কানাডাৰ টৰণ্টোত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠকত ভাষণ দি মন্ত্ৰী গোৱেলে কয় যে দুয়োখন দেশে বৰ্তমান কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট চমুকৈ CPA চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হৈছে। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব। ভাৰতীয় অৰ্থনীতিৰ ক্ষীপ্ৰ গতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 3টা দশকলৈ ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিৰ বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ'ব। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই চন্দ্ৰত এটা স্থায়ী ঘাটি নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে তাত ব্যৱহাৰ কৰিবলগীয়া ৰবটিক লেণ্ডাৰ, ড্ৰোন আৰু বিশেষ বাহনৰ সবিশেষ তথ্য ৰাজহুৱা কৰিছে। 2028 চনত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই আমেৰিকাই পুনৰবাৰ চন্দ্ৰত মানৱ অৱতৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উল্লেখযোগ্য যে 2030 চনৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব বিচৰা চীনৰ পৰাও নাছাই সম্প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। যোৱা মাৰ্চ মাহত নাছাই চন্দ্ৰৰ দক্ষিণ মেৰুত 2032 চনৰ ভিতৰত পাৰমাণৱিক আৰু সৌৰ শক্তি চালিত এটা স্থায়ী ঘাটি নিৰ্মাণ কৰিবলৈ $20 বিলিয়নৰ এক অভিলাষী কাৰ্যসূচী ঘোষণা কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতি নবীনে কালি নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত 12খন দেশৰ প্ৰকল্প সঞ্চালকসকলৰ সৈতে বিজেপিক জান শীৰ্ষক আলোচনাত মিলিত হয়। অনুষ্ঠানত ব্ৰাজিল, জাৰ্মানী, ইণ্ডোনেছিয়া, মালয়েছিয়া, মৰিছাছ, নিউজিলেণ্ড, ছিচেলছ, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, থাইলেণ্ড আৰু ভিয়েটনামৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ধৰমশালাত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰাণে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ ৰাহুল টেৱাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব ডাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে টছত জিকা গুজৰাট টাইটানছৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিছু ৰাবাড়া আৰু জেছন হোল্ডাৰে 2টা উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনত জয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰাণে তীব্ৰ গৰিহণা দিছে। 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি সামৰণি পৰিব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

0: এফ এম ইন্দোৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো সুপ্ৰভাত।
1: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো সুপ্ৰভাত। লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছে, ৰণাংগনত আমি যেনেকৈ সাহসিকতাৰে যুঁজিছিলো, শান্তিৰ বাবেও আমি তেনেকৈ যুঁজিব লাগিব। আজি বুধবাৰ, 1948ৰ জেঠ মাহৰ 12 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 27 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:36.06 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:03.05। আজি শুক্লা একাদশী। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, প্ৰসিদ্ধ ৰাজনীতিবিদ, মুক্তিযুঁজাৰু, চিন্তানায়ক তথা লেখক পণ্ডিত জৱাহৰলাল নেহৰু 1889 চনৰ 14 নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত তেওঁৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃ স্বৰূপৰাণী নেহৰু। প্ৰথম অৱস্থাত তেওঁ ব্ৰুকছ নামৰ এজন আইৰিছ লোকৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল। 13 বছৰ বয়সত তেওঁ থিঅ'চফিকেল ছ'চাইটিত যোগ দি প্ৰাচীন ধৰ্মপুথিবোৰ অধ্যয়ন কৰিবলৈ লয়। 1905 চনত জৱাহৰলালে ইংলেণ্ডলৈ গৈ হেৰ' পাব্লিক স্কুলত নামভৰ্তি কৰে। 1910 চনত তেওঁ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ লণ্ডনত আইন অধ্যয়ন কৰে আৰু 1912 চনত ভাৰতলৈ ঘূৰি আহি ওকালতি কৰিবলৈ লয়। ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰে। স্বাধীনতা সংগ্ৰামত যোগদান কৰাৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। জেলত থকা সুদীৰ্ঘ সময়খিনিত তেওঁ লিখি উলিয়াইছিল কেইখনমান অতি বিখ্যাত গ্ৰন্থ। ইয়াৰ ভিতৰত গ্লিমছেছ অৱ ৱৰ্ল্ড হিষ্ট্ৰী, ডিস্কভাৰী অৱ ইণ্ডিয়া আৰু এখন আত্মকথা উল্লেখযোগ্য। তেওঁৰ সভাপতিত্বতেই কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাৰ পাছত জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হয়। সুদীৰ্ঘ 17 বছৰ ধৰি তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত থাকে। পঞ্চশীল আৰু শান্তিপূৰ্ণ সহ অৱস্থান নীতি তেওঁই প্ৰথমে দাঙি ধৰিছিল। শিশুসকলৰ মাজত তেওঁ অতি জনপ্ৰিয় আছিল আৰু সেইবাবেই তেওঁক সকলোৱে নেহৰু খুৰা বুলি সম্বোধন কৰিছিল। উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, বিশিষ্ট ৰাজনীতিবিদ, মুক্তিযুঁজাৰু, চিন্তাবিদ তথা লেখক জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ আজিৰেই তাৰিখতে। বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু যান বাহনৰ লগে লগে পথ দুৰ্ঘটনাসমূহো এক ভয়ংকৰ সমস্যা হিচাপে দেখা দিছে। এই দুৰ্ঘটনাসমূহৰ পৰা হাত সাৰিবলৈ চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত এই পথ সুৰক্ষাৰ সজাগতাৰ বিষয়ে কিছু কথা অৱগত কৰিছে নগাঁও জিলা পৰিবহণ বিভাগৰ মটৰ ভেহিকেল ইন্সপেক্টৰ অৰ্থাৎ MVI পদ্মলোচন হাজৰিকাই।
2: পথ সুৰক্ষা আৰু সজাগতা, বিশ্বত জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে যান বাহনৰ সংখ্যাও বৃদ্ধি হৈছে। যান বাহনৰ সংখ্যা বৃদ্ধিৰ লগতে দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি হৈছে। দুৰ্ঘটনাৰ ফলত মানুহৰ মৃত্যুৰ সংখ্যা যিদৰে বাঢ়িছে, আন কোনো বেমাৰ বা মহামাৰীৰ লগত ইয়াক তুলনা কৰিব নোৱাৰি। এই দুৰ্ঘটনাৰ পৰা হাত সাৰিবৰ একমাত্ৰ উপায় হ'ল সজাগ আৰু সাৱধানতা। এই সজাগ আৰু সাৱধানতা আমাৰ দায়িত্ব আৰু কৰ্তব্য। দুৰ্ঘটনাৰ লগত 4টা ফেক্টৰ জড়িত হৈ আছে। 1 নম্বৰ গাড়ী, 2 নম্বৰতে গাড়ী চালক, 3 নম্বৰতে ৰাস্তা, 4ৰ্থতে ৰাস্তাত ব্যৱহাৰ হোৱা যেনে গৰু গাড়ী, ঘোঁৰা গাড়ী, কুকুৰ মেকুৰী, মানুহ দুনু ইত্যাদি। প্ৰথমতে গাড়ীখনৰ মেকানিকেল ডিফেক্টৰ কাৰণে গাড়ীখনৰ এক্সিডেণ্ট হোৱা দেখা যায়। কিন্তু সমীক্ষাৰ পৰা দেখা যায় অনলি 8% এক্সিডেণ্টহে গাড়ীখনৰ ডিফেক্টৰ বাবে হোৱা দেখা যায়। দ্বিতীয়তে, গাড়ী চালকৰ ভুলৰ বাবে বেছিভাগ দুৰ্ঘটনাই হোৱা দেখা যায়। তৃতীয়তে, ৰাস্তাৰ কণ্ডিশ্যন অর্থাৎ বেয়া রাস্তার বাবেও দুর্ঘটনা হওয়া দেখা যায়। চতুর্থতে রাস্তাত ব্যবহার হওয়া কুকুর, মেকুরী, গরু ছাগলী ইত্যাদির ফলত দুর্ঘটনা হওয়া দেখা যায়। এই দুর্ঘটনা হ্রাস করবর বাবে আমি পঞ্চসূত্র মানিব লাগিব। এই পঞ্চসূত্র হল হেলমেট পরিধান, মটর চালক আর আরোহী দুইজনে হেলমেট ব্যবহার করিব লাগে, চারিচকীয়া গাড়ির ক্ষেত্রে সিট বেল্ট ব্যবহার করিব লাগে, ওভার স্পিড তীব্র গতিবেগ মানুষের স্পিডর প্রতি এক প্রবণতা আছে যার ফল দুর্ঘটনা হওয়া দেখা যায়, গতি তীব্রবেগ পরিহার করব লাগে। চতুর্থতে ইউজিং মোবাইল ফোন, অর্থাৎ মোবাইল ফোনের ব্যবহার, গাড়ি চলাই থাকতে মোবাইল ফোনের ব্যবহার করা দেখা পাওয়া যায় যার ফল দুর্ঘটনা সংঘটিত হয়। পঞ্চমতে ড্রিঙ্ক এন্ড ড্রাইভিং, মদ খাই গাড়ি চলার ফল দুর্ঘটনা হওয়া দেখা যায়। দুর্ঘটনা কত কেতিয়া হয় তা কোনো কব নোৱাৰে আর তারপর কোনো পরিত্রাণ পাব নোৱাৰে। ইয়ারপর পরিত্রাণ পাওয়া একমাত্র উপায় হল সজাগ আর সাবধানতা, আর এই সজাগ সাবধানতা আমার মাজরপা হব লাগিব। আহক আমি এই সজাগ সাবধানতে আমি এখন দুর্ঘটনামুক্ত নগাঁও জেলা গঢ়ি তুলো। ধন্যবাদ।
1: সেয়া আছিল নগাঁও জেলা পরিবহন বিভাগের MVI পদ্মলোচন হাজরিকা। অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক তথা অনুবাদক ডক্টৰ দিলীপ বৰুৱাৰ নাম বোধকৰো বহুতেই শুনিছে। তেওঁ অসম তথা ভাৰতৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত অধ্যাপনা কৰিছিল। তেওঁৰ জন্ম হৈছিল 1932 চনৰ 29 জুনত যোৰহাটত। 1951 চনত কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰা ডক্টৰ দিলীপ বৰুৱাই পৰৱৰ্তী সময়ত, অর্থাৎ 1953 চনত উত্তর প্রদেশের বেনারস হিন্দু বিশ্ববিদ্যালয় আর 1963 চনত ইংল্যান্ডের ওয়েস্ট ইয়র্কশায়ারত থকা লিডস বিশ্ববিদ্যালয়ের পৰা স্নাতকোত্তর ডিগ্রি লাভ করে। ইংল্যান্ডের শেফিল্ড বিশ্ববিদ্যালয়ের পৰা ডক্টরেট ডিগ্রি লাভ করা দিলীপ বৰুৱাই 1955 চনত শিলংত থকা সেইন্ট এন্থনিজ কলেজত অধ্যাপনাৰে কর্মজীবনের পাতনি মেলে। পাছলৈ তেওঁ কটন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অধ্যাপনা কৰে। তাৰোপৰি 1977 চনৰ পৰা 1988 চনলৈকে পশ্চিমবংগৰ বৰ্ধমান বিশ্ববিদ্যালয়ত তেওঁ ইংৰাজী সাহিত্যৰ মুৰব্বী অধ্যাপক হিচাপেও কাম কৰিছিল। চন পৰা মাটি আৰু আধুনিক মহাদেশ

গৱেষণামূলক প্ৰবন্ধ, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাকত পত্ৰিকা আৰু গ্ৰন্থত প্ৰকাশিত হৈছে। তেওঁ আৰ্নেষ্ট হেমিংৱে, ৰুডিয়াৰ্ড কিপলিং, উইলিয়াম ব্ৰাউনী হুকলিৰ ৰচনাৰাজিৰ বিষয়েও নিবন্ধ লিখি থৈ গৈছে। উল্লেখযোগ্য যে 2021 বৰ্ষৰ আজিৰ তাৰিখতে অসমৰ এইগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সমালোচক তথা অনুবাদক ডক্টৰ দিলীপ বৰুৱাৰ পৰলোক প্ৰাপ্তি হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰীত অৱস্থিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়। 1901 চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে। প্ৰথমে কটন মহাবিদ্যালয় কলকাতা বিশ্ববিদ্যালয়ৰ অধীনত থাকে আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ হয়। ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানীন্তন চীফ কমিশ্যনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনে প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ নাম অনুসৰিয়েই এই মহাবিদ্যালয়ৰ নাম ৰখা হয় কটন মহাবিদ্যালয়। পোনপ্ৰথমে অধ্যক্ষ উইলিয়াম ফ্ৰেডৰিক ছুডমাৰ্চনকে ধৰি 5 গৰাকী অধ্যাপকেৰে কটন মহাবিদ্যালয়ৰ শিক্ষাদান আৰম্ভ হৈছিল। ইয়াৰ আৰম্ভণি বৰ্ষটোত FA প্ৰথম বৰ্ষ শ্ৰেণীত 37 গৰাকী আৰু FA দ্বিতীয় বৰ্ষ শ্ৰেণীত 2 জন, মুঠ 39 জন ছাত্ৰই নাম ভৰ্তি কৰে। 1992 চনৰ 6 অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মাৰ উপস্থিতিত হোৱা এক অনুষ্ঠানত কটন মহাবিদ্যালয়ক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে 2017 চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখে আৰু কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰে। আজি আমি অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ বিষয়ে আলোকপাত কৰাৰ কাৰণ হ'ল, 1901 চনৰ আজিৰ তাৰিখতে ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানীন্তন চীফ কমিশ্যনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনৰ উদ্যোগত গুৱাহাটীত এই মহাবিদ্যালয়ৰ শুভাৰম্ভণি কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আহক এইখিনিতে ইনচান আলী আৰু সংগীসকলৰ কণ্ঠত এটি জিকিৰ শুনি লওঁ।

0: প্ৰসিদ্ধ জাৰ্মান জীৱাণুবিজ্ঞানী ৰবাৰ্ট কক, তেওঁৰ সম্পূৰ্ণ নাম হৈছে হেনৰিক হেৰমান ৰবাৰ্ট কক। 1843 চনৰ 11 ডিচেম্বৰত জাৰ্মানীৰ ক্লোষ্টেলত তেওঁৰ জন্ম হৈছিল। জীৱাণুবিদ্যাৰ গৱেষণাত অসামান্য কৃতিত্ব দেখুওৱা ৰবাৰ্ট ককে 1822 চনত যক্ষ্মা আৰু 1883 চনত কলেৰা ৰোগৰ জীৱাণু আৱিষ্কাৰ কৰে। বিভিন্ন ৰোগৰ জীৱাণু সম্বন্ধে মূল্যৱান তথ্য আৱিষ্কাৰ কৰাৰ বাবে 1905 চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। জীৱ জন্তু, বিশেষকৈ গৰু, ঘোঁৰা, ভেড়া আৰু কেতিয়াবা মানুহৰ শৰীৰত দেখা দিয়া এন্থ্ৰাক্স নামৰ এবিধ সংক্ৰামক ৰোগৰো তেওঁ চিতা উদ্ভাৱন কৰিছিল। আজি আমি অনুষ্ঠানত এইগৰাকী জাৰ্মান জীৱাণুবিজ্ঞানী ৰবাৰ্ট ককৰ বিষয়ে আলোচনা কৰাৰ কাৰণ হ'ল তেওঁৰ মৃত্যু হৈছিল 1910 চনৰ আজিৰ এই তাৰিখতে। এইবাৰ আহক বিশ্ব তথা ভাৰতীয় ইতিহাসৰ পাতত এবাৰ চকু ফুৰাওঁ। 1957 চনৰ আজিৰ তাৰিখতে ভাৰতৰ কপিৰাইট বিধেয়ক গৃহীত হৈছিল। ভাৰতীয় ক্ৰিকেট জগতৰ এগৰাকী তাৰকা ৰবি শাস্ত্ৰীৰ জন্ম হৈছিল 1962 চনৰ আজিৰ এই তাৰিখতে। ব্ৰহ্মদেশৰ নাম সলনি কৰি নতুন নাম ম্যানমাৰ দিয়া হৈছিল 1989 চনৰ আজিৰ এই তাৰিখতে। 2000 চনৰ আজিৰ তাৰিখতে আলফা নেতা তথা কবি স্বাধীনতা ফুকন ওৰফে কবিৰঞ্জন শইকীয়াৰ মৃত্যু হৈছিল। আৰু 2019 চনৰ আজিৰ তাৰিখতে অসমৰ ৰাজনীতি জগতৰ এগৰাকী অন্যতম নেতা মণিকুমাৰ চুব্বাৰ মৃত্যু হৈছিল। প্ৰিয় শ্ৰোতা, আজি দিনটো আপোনাৰ বাবে মংগলময় হোৱাৰ কামনাৰে আজিলৈ অনুষ্ঠান সামৰি মই পূৰবী শইকীয়াই আপোনাৰ কাষৰ পৰা বিদায় লৈছো। নমস্কাৰ।
1: শ্ৰোতাই সুপ্ৰভাত অনুষ্ঠানটি শুনিলে।

অৰুণ দাসৰ কণ্ঠৰ গীতটি শ্ৰোতাই শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনোৱা হওক সুমন কল্যাণপুৰৰ কণ্ঠত কাজঘৰ বোলছবিৰ এই গীত।

0: শ্ৰোতাই সুমন কল্যাণপুৰৰ কণ্ঠত কাজঘৰ বোলছবিৰ গীতটি শুনিলে।
1: লাগিব প্ৰথমে চ্যাম্পিয়নৰ লগত সেলফি লম, আইডিয়া ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। আৰ বি আয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। বাই গাৰ্লছ, কোনফালে গৈছা? শুনা নাই? নো শ্বেয়াৰিং। আৰ বি আয়ে কয় জানি লওক, সতৰ্ক হওক।
0: আকাশবাণী নগাঁও কেন্দ্ৰযোগে শ্ৰোতাই শুনি আছে মূৰ্চনা। মূৰ্চনা অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ কণ্ঠত চিৰাজ বোলছবিৰ এই গীত।

কপি উঠে কিয় তাজমহল গীতটি ভূপেন হাজৰিকা আৰু লতা মঙ্গেশকৰৰ কণ্ঠত শ্ৰোতাই শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনোৱা হওক হেমন্ত দত্তৰ ৰচনাৰে মালবিকা বৰাৰ কণ্ঠৰ এই গীত।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হয়।

ইমান পৰে শ্ৰোতাই আকাশবাণী নগাঁও কেন্দ্ৰযোগে মূৰ্চনা অনুষ্ঠানটি শুনিলে। এইখিনিতে এটি ঘোষণা। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি,

বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰ বয়সৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো দীপালিমা দুৱৰা চলিহাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা শৈলেন্দ্ৰ কুমাৰ দত্তৰ, প্ৰযোজনা বুধিন গগৈৰ।

0: দীপালিমা দুৱৰা চলিহাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে, গীতিমালিকা শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুৰেশ হাতীমুৰীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বংকিম শৰ্মাৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতি মালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰজনী হাজৰিকাৰ, প্ৰযোজনা দীপক কুমাৰ শৰ্মাৰ।

বৰুৱাৰ কণ্ঠৰ গীতটিৰ পাছতে গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্তজিৎ দাসৰ ৰচিত এটি গীত, শিল্পী ৰামকৃষ্ণ মুখাৰ্জী আৰু মমতা বৰঠাকুৰ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

শ্রোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেহতীয়া ছবি গগৈ, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল ক্ৰমে দীপালিমা দুৱৰাচলিহা, সুৰেশ হাতীমুৰীয়া, ৰূপাঞ্জলী বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী, মমতা বৰঠাকুৰ আৰু ছবি গগৈ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক পাৰিত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প। অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰী আৰু উপদলপতি হিচাপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা চৰকাৰী সংকল্প প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 25 মে'ত সদনৰ উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29 গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে। আজি অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনা বহু চৰ্চিত UCC বিধেয়কখন পাৰিত কৰা হ'ব। বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কৰে। বিধানসভাৰ ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকা যুদ্ধ তথা হৰমুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহৰ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়াৰ ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডক্টৰ শৰ্মাই ভাষণত কয়।
1: যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছো। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। ইতিমধ্যে আমি প্ৰাইচ মনিটৰিং মেকানিজম কৰিছো, কম বেছি পৰিমাণে ডেফিনেটলি মূল্যৰ অকণমান পৰিৱৰ্তন হৈছে, কিন্তু অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই। কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনাইও কৰিব বিচৰা নাই। জুলাই মাহৰ প্ৰথম সপ্তাহতে আমি নতুন বাজেট আনিম, ৰাজ্যৰ জনতাক আমি সকাহ দিয়াৰ বাবে নিশ্চিতভাৱে প্ৰচেষ্টা কৰিম।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালি আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে 480 আছিল যদিও এই হাৰ চলিত বছৰত 84লৈ হ্ৰাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় 87তকৈ কম হোৱাটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি তেওঁ কয়।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত 65 মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ 65 মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 1,87গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিলো। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছো।
0: সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 19খন আসন লাভ কৰিছিল। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটী মিডিয়াম ৱেভৰ 411.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্টজত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্টজত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্টজত, লামডিং 101.6 মেগাহাৰ্টজত, বকলীয়া আৰু 102.1 মেগাহাৰ্টজত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এ আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ

0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে কালি 7জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীয়েও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰো নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। এই সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াৱল কামাৰে এইদৰে কয়।
1: ফাৰ্ষ্ট ট্ৰেক কোৰ্ট শৰ্মিলা ভূঞাই সন্তুষ্ট হৈ দুইপক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আছামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছত চাৰ্জ ফ্ৰেম কৰিলে মানে অৰ্থাৎ অহা তাৰিখৰ পৰা 8 জুনৰ পৰা তেওঁ দিন ধাৰ্য কৰিছে সাক্ষী হিচাপে। এতিয়া আচল কেছটো চলিব, ট্ৰায়েল হৈ মিলিব, সেইখিনি ট্ৰায়েল 8 তাৰিখৰ পৰা চলিব। এতিয়া ডাইৰেক্ট আমি সাক্ষী লৈ যাম, 8 তাৰিখৰ পৰা দিন ধাৰ্য কৰা হৈছে, ডেইলি চলিব। আৰু সেইমতে আমাক ডাইৰেকশ্যনো দিছে যে আমি যাতে সাক্ষীখিনি একেলগে লিষ্টখন দি দিওঁ, অনাৰেবল কোৰ্টে সাক্ষীখিনি সেইমতে মাতে।
0: উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7জন অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি আহিছে। অভিযুক্তকেইজনৰ অধিবক্তাসকলে অভিযুক্তসকলক নিৰ্দোষী বুলি কৈ বিভিন্ন যুক্তি আগবঢ়াই আহিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়, জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। ধৰমশালাত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আধাকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম বিস্তাৰ বাতৰিত চকু ফুৰাওঁ।
2: অসম বিধানসভাত বিগত কাৰ্যকালৰ প্ৰাপ্তিৰ লগতে অহা 5 বছৰৰ ৰূপৰেখাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্য, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ 7জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, মীন বিভাগৰ 8গৰাকী বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালৰ খতিয়ান আৰু নতুন কাৰ্যকালৰ সংকল্পসমূহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভিন ভিন মন্তব্য বা ঘোষণাক লৈ আজি কাকতসমূহে বাতৰি যুগুত কৰিছে। দৈনিক জনমভূমি কাকতে এই সম্পৰ্কীয় এটা বাতৰি, দেশৰ গড় হাৰতকৈ কমিল প্ৰসূতিৰ মৃত্যুৰ হাৰ, 5 বছৰত ৰাজ্যৰ GDP 8.71 লাখ টকালৈ বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুটা বৃহৎ ঘোষণা শীৰ্ষকেৰে UCC আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনত বাতৰিটোৰ শিৰোনাম, CM's ৰিপ্লাই টু ডিবেট অন মোশ্যন অফ থেংকছ ষ্টেট টু বিকাম ₹10 লাখ কৰোৰ ইকনমি বাই 2028। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ বাতৰিটো আজি কাকতসমূহে অগ্ৰাধিকাৰ দিছে। আমাৰ অসম দ্য চেণ্টিয়েল কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে মীন বিভাগৰ দুৰ্নীতি গোচৰত 2গৰাকী SCSসহ 8গৰাকী বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বাতৰি এটা অসমে প্ৰতিদিন, দৈনিক অসম, দৈনিক অগ্ৰদূত তথা

0: অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ দেৱী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত। অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনো আহক যোৰহাট জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে যোৰহাট জিলাৰ সংবাদদাতা বিজয় শংকৰ সন্দিগৈ। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে যোৰহাট জিলাতো যোৱা 18 মে'ত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন।
2: 25 মে'ত সামৰণি পৰা বিশেষ সপ্তাহটো জনজাতীয় লোকসকলৰ বাবে থকা বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনি সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টি কৰাৰ লগতে PM জনমান আৰু DA জাগো আঁচনিৰ অধীনত সকলো গাঁৱতে বিশেষ হিতাধিকাৰী সংপৃষ্টকৰণ শিবিৰ বেনিফিচিয়াৰী এছ'চিয়েচন কেম্প অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে এই সজাগতা অভিযানৰ অধীনত যোৰহাট জিলাৰ 5টা উন্নয়ন খণ্ডত ক্ৰমে উত্তৰ পশ্চিম উন্নয়ন খণ্ড, পূব তিয়ক উন্নয়ন খণ্ড, কলিয়াপানী উন্নয়ন খণ্ড, তিতাবৰ উন্নয়ন খণ্ড আৰু পূব যোৰহাট উন্নয়ন খণ্ডৰ অধীনত সৰ্বমুঠ 17টা আদি সেৱা কেন্দ্ৰ আৰু 30খন জনজাতীয় প্ৰধান গাঁৱত সামৰি লোৱা হয়। এই অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছিল জিলাখনৰ জনজাতি অঞ্চলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা, ৰাজহ আদালত পৃষ্ঠ শিবিৰ, শস্য পঞ্জয়ন শিবিৰ অনুষ্ঠিত কৰি চৰকাৰী জন কল্যাণমূলক আঁচনি সজাগতা বৃদ্ধি কৰি উন্নয়ন সাধন।
1: যোৰহাট জিলাৰ নগৰ অঞ্চলৰ মূল সমস্যা হৈছে কৃত্ৰিম বান। বাৰিষা কালৰ সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে মে' মাহৰ 15 তাৰিখৰ পৰা যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক নলা নৰ্দমাৰ পৰিষ্কাৰকৰণ অভিযান চলোৱা হয়। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন।
2: জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ যুটীয়া সমন্বয়ত চলোৱা এই কাৰ্যসূচীয়ে বিশেষকৈ তিয়ক, তিতাবৰ আৰু যোৰহাট পৌৰসভা আৰু গাঁও পঞ্চায়ত অঞ্চলসমূহ সামৰি লোৱা হয়। জিলাখনৰ খণ্ড উন্নয়ন বিষয়া, পৌৰসভা কাৰ্যবাহী বিষয়া আৰু গড়কাপ্তানী পথ বিভাগৰ এক যুটীয়া তৎপৰতাত নলা নৰ্দমা পৰিষ্কাৰকৰণ এই বিশেষ অভিযান চলোৱা হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সক্ৰিয় সহযোগিতাত চলা এই অভিযানৰ জৰিয়তে যোৰহাট পৌৰসভা এলেকাৰ AT ৰোডৰ ফাঁচিয়ালি টুকলাইৰ ওপৰত থকা আটাইকেইটা কালভাৰ্ট বহুদিনৰে পৰা জমা হৈ থকা আৱৰ্জনাসমূহ আঁতৰাই দিয়া হয়। একে সময়তে তিয়ক ৰাজচক্ৰ বিষয়া নেতৃত্বত তিয়ক পৌৰসভা আৰু NHIDCLৰ নিৰ্মাণধাৰী পথৰ দাঁতিত অঞ্চলসমূহত এক যুটীয়া পৰিষ্কাৰ অভিযান সম্পন্ন কৰা হয়। এই অভিযানৰ পৰিসৰ বৃদ্ধি কৰি তিতাবৰ পৌৰসভাৰ আগন্তুক বিভিন্ন অঞ্চলত নলা নৰ্দমা পৰিষ্কাৰকৰণৰ কাম চলোৱা হয়।
1: যোৱা 15 মে'ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলকাতাত থকা কনচুলেট জেনেৰেলৰ প্ৰতিনিধি হিচাপে অহা ডেপুটি কনচুলাৰ ছেকচন আৰু আমেৰিকান চিটিজেন ছাৰ্ভিচেছৰ মুৰববী মেথিউ ৱেটছ আৰু

আমেৰিকান চিটিজেন ছাৰ্ভিছৰ এলি ছুপাৰভাইজাৰ এগনেছ ৱাৰ্মাৰ সৈতে যোৰহাট জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ কক্ষত জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা আৰক্ষী অধীক্ষকসহ সকলো বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে। সভাত যোৰহাট জিলাৰ সামগ্ৰিক স্থিতি, জিলাখনৰ স্পৰ্শকাতৰ বিষয় আৰু বিপদ সংকুলতা, জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই গ্ৰহণ কৰা দুৰ্যোগ প্ৰতিৰোধী ব্যৱস্থাৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি দুৰ্যোগ প্ৰশমনৰ বাবে সেৱা আগবঢ়োৱা বাহিনী, এছ ডি আৰ এফ, অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা, অসামৰিক প্ৰতিৰক্ষা দল আদিয়ে গ্ৰহণ কৰা প্ৰস্তুতি, স্থলসেনা, বায়ুসেনা, কেন্দ্ৰীয় সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনৰ আদিৰ সৈতে গঢ়ি তোলা সমন্বয় ব্যৱস্থাৰ লগতে জৰুৰীকালীন অনুশীলন, প্ৰশিক্ষণ, দুৰ্বল আৰু গুৰুত্বপূৰ্ণ সেৱামুখী প্ৰতিষ্ঠানৰ সুৰক্ষা বিষয়ৰ দৰে সামৰ্থ্য বিকাশৰ কাৰ্যকলাপ সন্দৰ্ভতো আলোচনা কৰা হয়। ভৱিষ্যতে হ'ব পৰা যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে তথ্য বিনিময়, যোৰহাট জিলালৈ অহা বিদেশী নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আজিলৈ জিলাৰ এই ৰূপত ইমানেই। কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

এফ এম বিন্দুৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ নিবেদন কৰিছোঁ পৰিকাকুতিৰ কণ্ঠত লোকগীত।

শ্ৰোতাই পৰিকাকতিৰ কণ্ঠত দুটি লোকগীত শুনিলে। সহযোগ কৰিলে ধনাই পাটৰ দেৱকান্ত শইকীয়া, উৎপল বৰদলৈ আৰু লৱণ ডেকাই।

এয়া আকাশবাণী নগাঁও শ্ৰোতালৈ নিবেদন কৰিছোঁ সাতসৰী। সাতসৰী অনুষ্ঠানত প্ৰথমে শুনোৱা হওক জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ কণ্ঠত মিছন চাইনা বোলছবিৰ এই গীত।

শ্ৰোতাৰ অনুৰ্ধৰ গীতৰ অনুষ্ঠান সাতসৰীত দীপেন বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শ্ৰোতালৈ নিবেদন কৰিছোঁ আশা ভোচলেৰ কণ্ঠত ইজাজত বোলছবিৰ এই গীত। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে ঝাৰখণ্ড চিংভূমৰ শিৱা গুপ্তা, প্ৰেম গুপ্তা, কপিল গুপ্তা, শিৱান্ত গুপ্তা, সংগীত গুপ্তা, লিপি গুপ্তা আৰু দীপালী গুপ্তাই।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শ্ৰোতাই শুনিলে। এইবাৰ নিবেদন কৰিছোঁ দীপেন বৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠত ডক্টৰ বেজবৰুৱা বোলছবিৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে মৰিগাঁও নাওকটাৰ ৰুবুল কুমাৰ বৰাই।

দীপেন বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, সাতসৰী অনুষ্ঠানৰ শেষত শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীত। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে কঠালগুৰিৰ চিম্পী দত্ত আৰু ৰহাৰ মেঘালী ভট্টাচাৰ্যই।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ নিবেদন কৰিছোঁ এখনি নাটক চতুৰ্বৰ্গ, নাট্যকাৰ পূৰ্ণকান্ত নাথ।
1: নগাঁও আৰম্ভ কৰিছোঁ এখনি নাটক চতুৰ্বৰ্গ। ৰচনা পূৰ্ণকান্ত নাথৰ, এয়া চতুৰ্বৰ্গ।
2: কোনবা আহিল আকৌ? ৰাণা দেখোন, এই ক'ৰ পৰা আহিলাহে?
3: মণিকা, মানে এই মোৰ মানুহজনীয়ে ফোন কৰিছিল, আপোনাৰ মোবাইলটো বোলে।
2: এই ঠিকেই বুইছা, বহাচোন বহা বহা, এইখিনিতে বহা। এই ৰাণা, কথাবোৰ মই বৰ পাহৰিব লৈছোঁ আজিকালি, বহা ইয়াতে বহা।
3: হ'ব ছাৰ।
2: ৰ'বা, এই মই মোবাইলটো লৈ আনোগৈ। ৰ'বা, পুৱাৰ পৰাই সেইটো মৰি আছে, ইমান যে অসুবিধা হৈছে নহয়।
3: হয় দিয়ক ছাৰ, সেইটো নহ'লে যে আজিকালি কিবা সেই চুলিখিনি খুৰাই দিলে যেনেকুৱা খালি খালি লাগে, ঠিক তেনেকুৱাই।
2: হয় হয় হয় হয়, একেবাৰে ঠিক কথাকে কৈছা তুমি বুইছা। ৰ'বা, মই মোবাইলটো আনিছোঁ ৰ'বা ভিতৰৰ পৰাই।
3: ছাৰ, আগৰ সেই যে আপোনাৰ সৰু মোবাইলটো, সেইটোৱে নে নতুনকৈ কিবা ল'লে?
2: নক'বা আৰু বুইছা, এই আগৰটোৰ মিয়াদ উকলা দেখি এইবাৰ আহি বোৱাৰীয়ে নতুন এটা কিনি দি থৈ গৈছে বুইছা। বৰ অসুবিধা হৈছে সেইটোক লৈ পেলাই। আৰু বহা তুমি।
3: ছাৰ, এইটো দেখোন আপোনাৰ মোবাইল, ইয়াতে আছে।
2: এইয়া চোৱাচোন চোৱা, এই সেইখিনিতে অলপ পাতলীয়াকৈ ৰ'দ পৰি থকা দেখি এই মণিকাক কৈ ময়েই মোবাইলটো থোৱালোঁ বুইছা। আৰু এতিয়া কেনেকৈ পাহৰি গ'লোঁ দেখিলানে বাৰু?
3: আপুনিও যে ছাৰ, সেইটো ৰ'দত দিলে কি ভাল হৈ যাব নেকি?
2: নহয় ও, এই পানী দুনি লাগিয়েই কিজানি বন্ধ হৈ গৈছে, এই তাকেহে ভাবিছিলোঁ বুইছা। এইডাল বৰ আলসুৱা মোবাইলহে, এই তৎক্ষণাতে ঠেহ পাতে বুইছা, এই চলাবলৈও বৰ অসুবিধা হয়
3: ছাৰ। এই মোবাইলবোৰৰ ফাংচন বৰ জটিল, গোটেই ভূ ৰাষ্ট্ৰখনত সোমাই থাকে এই অকণমানি যন্ত্ৰটো।
2: নক'বা,
3: কোনফালে আগ কোনফালে পাছ একো ধৰিবকে নোৱাৰি, এই বৰষুণৰ বতৰত ওলোৱা সেই ডাঙৰ ডাঙৰ কিছু কেইডালৰ দৰে।
2: চোৱাচোন চোৱা, কুহুত বা কি হৈ আছে চোৱাচোন, তুমি অকণমান লোৱাচোন এইটো। চোৱাচোন চোৱা কি হৈ আছে সেইটো।
3: নাই ছাৰ, এইবোৰ মোবাইলত ক'ৰ পৰা কি হয় বুজিবলৈ বৰ টান দেখোন। এইটোক বুজিব পৰা আৰু আমাৰ সেই বুদ্ধিজীৱীবোৰক বুজি পোৱাৰ মাজত কোনো তফাত নাই, বুজিলে
2: ছাৰ? মই আকৌ এই তোমাৰ ওপৰতে ভৰসা এটা ৰাখিছিলোঁ বুইছা, সেই আগৰটো তেনেকৈ
3: আগৰটোৰ লগত এইটো মুঠেই নিমিলে ছাৰ। এই আগৰটোতো তেনেই উজু আছিল, কপৌ চৰাইৰ বাঁহ এটাৰ দৰে, দুডালমানহে কুটা খৰিকা, বাহিৰৰ পৰাই সমস্ত দেখা পোৱা যায়। পিছে এইটো আকৌ বৰ জটিল হয় ছাৰ।
2: হয় হয় দিয়া।
3: আমাৰ সেই নাৰিকল গছৰ পাতত যে বতাহত দুলি থাকে সেই টুকুৰা চৰাই বাঁহটোৰ দৰে।
2: তুমি মানুহ মাৰিবাহে দেই, এই ৰিজনীবোৰো যে দিয়া আৰু।
3: নাই নাই নাই ছাৰ, এইটো মোৰ দ্বাৰা নহ'ব, কিন্তু এক্সপাৰ্টৰ ওচৰলৈ নিব লাগিব ইয়াক। এইটো এটা কম্পিউটাৰেই, হাত ভৰি দুখনমান লগাই দিলে ৰবটৰ দৰে খোজকাঢ়ি যাব যেন পাওঁ।
2: ৰাণা, এই তথাপি অকণমান যুঁজি চোৱাচোন।
3: নাই ছাৰ, মিছাতে যুঁজি থাকি লাভ নাই, ইয়াক সেই নিতনৰ ওচৰলৈ লৈ যোৱাই ভাল হ'ব নেকি ছাৰ?
2: নিতন?
3: এই আপোনালোকৰ গলিটোত সোমাওঁতেই বাওঁ কাষে যে পাই দোকানখন, সেই যে ডিছ টিভিৰ ছাৰ যদি
2: পাইছোঁ পাইছোঁ পাইছোঁ। হেৰা হেৰা ৰাণা, নাই নাই নাই ভাই, নালাগে, যাকে তাকে চুব দিব নোৱাৰি বুইছা, এইটো অকণমান ইফাল সিফাল হ'লে একেবাৰে সৰ্বনাশ।
3: আপুনি মিছাতে চিন্তা কৰিছে ছাৰ, ল'ৰাটো সাংঘাতিক এক্সপাৰ্ট ছাৰ, একো খেলি মেলি নকৰে।
2: নাই নাই নাই নাই নাই হেৰা, এই যিমানেই এক্সপাৰ্ট সিমানেই সংশয় বুইছা, এই তুমিয়ে অকণমান খুচৰি চোৱাচোন।
3: নাই ছাৰ, নাই নাই, মই অন অফৰ চুইচ কেইটাকে বিচাৰি পোৱা নাই। খুচৰাটোতো দূৰৰে কথা, নহ'লে এই ল'ৰাটোকে ইয়ালৈ মাতি আনো নেকি ছাৰ? আপোনাৰ সন্মুখতে অকণো খেলি মেলি নোহোৱাকৈ চব ঠিক ঠাক কৰি দিব সি,
2: হয় নেকি? অঁ ঠিক আছে, তেনেহ'লে ল'ৰাটোক তুমিয়ে লৈ আহাগৈ যোৱা ৰাণা। হেৰা, এই সেইটো দি যোৱা, সেইটো দিয়া দিয়া, তুমি ফটকৈ আহাগৈ যোৱা।
4: ৰাণাদা
3: অঁ অঁ নিতন, আহা সোমায়া। সেয়া ই পায়ে গ'লহি নহয় ছাৰ, সেই মই যাব খুজিছিলোঁৱে তোৰ ওচৰলৈ। ছাৰৰ মোবাইলটো অলপ,
4: তাকেইতো আপোনাৰ বৌয়ে অথনিয়ে মোক কৈ গৈছিল, পিছে আপোনালৈ ৰৈ ৰৈহে।
3: বাৰু ভালেই হ'ল ছাৰ, ই নিতন, ইয়াকতো মোবাইলৰ ইঞ্জিনিয়াৰ বুলিয়ে কওঁ আমি, মাথো ফৰ্মেল ডিগ্ৰীটোহে নাই ইয়াৰ।
2: বাৰু বাৰু, এই কি নাম ক'লা তুমি?
4: নিতন।
2: নিতন, বৰ সাংঘাতিক নাম দেখোন হে তোমাৰ।
3: ছাৰ এইটোতো শ্বৰ্ট ফৰ্মহে, আচল নামটোতো ভালেই, নিউটন।
2: এই এই বিজ্ঞানী নিউটন?
4: নহয় ছাৰ, নিউটন যোগী।
2: নিউটন যোগী, বা সাংঘাতিক নামহে তোমাৰ
3: ছাৰ। কৈছেহেনে, নামে কামে একাকাৰ হৈ গৈছে, ঘণ্টা ঘণ্টা ধৰি মোবাইল খুচৰি ই সদায় নতুন নতুন ফাংচন একোটা আৱিষ্কাৰ কৰি থাকে।
2: বাৰু বাৰু বাৰু, এই মোৰ মোবাইলটো অলপ চাই দিয়াচোন নিউটন, এই আজি পুৱাৰে পৰা এইটো মৰি আছে। খালি চাবা কিন্তু দেই, এই ভিতৰৰ বস্তুবিলাক যাতে একো হীন দেই নহয় দেই। ৰাণা মোবাইলটো
3: এইটো লওক, এণ্ড্ৰইড, একেবাৰে লেটেষ্ট মডেল, যোৱা মাহত লোৱা বুলি কৈছিল ছাৰ।
2: অঁ অঁ, এইবাৰ বোৱাৰী আহোঁতে এই মোক কিনি দি থৈ গৈছে বুইছা।
4: এণ্ড্ৰইড নহয়, উইণ্ডোজ, বেমাৰটো কওকচোন ছাৰ।
2: অঁ হয় হয় হয়, এই ৰাতিপুৱাৰে পৰাই মৰি আছে এইটো, ফোন নাহেও নাযায়ো, এই একো এটাই নাবাজে বুইছানে।
4: নিজে নিজে বন্ধ হৈ আছে নে আপুনি কিবা কৰি থাকোঁতে?
3: হেয়া হেয়া, অন হ'লেইচোন ছাৰ, আপুনি ভুলতে কিবা এটা চুই দিলেগে চাগে, বন্ধ হৈ গ'ল সেইকাৰণে।
2: মানে এই ৰাতিপুৱাৰ পৰা এটাও ফোন নাই বুইছা, এই পুত্ৰ বোৱাৰী কাৰোৰে নাই, এনেই কামলৈ যোৱাৰ আগতে দুইটাই ফোন এটা কৰিহে ওলাই যায়, পুৱা আনকি এলাৰ্মো বজা নাই বুইছা। এই সেয়েহে কিবা ছেটিং এই গণ্ডগোল হোৱা বুলি খুচৰি থাকোঁতেই।
4: অ' ৰাণাদা, ফোন এটা মাৰকচোন নম্বৰটোত।
3: তাৰমানে বেমাৰ ঠিক কৰিলিয়ে নেকি তই?
2: ৰ'বা, এই ৰাণা, এই তোমাৰ তাত আছে নহয় মোৰ নম্বৰটো?
3: তাকেইতো তাকেইতো, ৰ'বচোন, আগতেতো আছিলেই ছাৰ, এইটো আকৌ সিদিনা নতুনকৈ ল'লোঁ নহয়, আগৰটো ষ্টেণ্ডতে কোনোবাই মাৰিলে।
2: চোৱাচোন চোৱা, এই ভাল
3: কৰিছোঁ। নাই ছাৰ, আপোনাৰ মনত নাই নেকি?
2: হেৰা হেৰা ৰাণা, এই মোবাইল নম্বৰ মনত ৰাখিবা হা, এই দিনত ভাত খাইছিলোঁ নে নাই ৰাতি বিচনাত মনত পেলাই থাকিব লাগে বুইছা। চে বৰ দিগদাৰ হ'ল নহয় এতিয়া। হেৰা, এই তোমাৰ মানুহজনী তাত থাকিব লাগে হে নম্বৰটো।
3: ঠিক মনত পেলাইছে ছাৰ, ৰ'ব, এই মণিকাকে ফোন এটা কৰি দিওঁ।
4: নেট পেক ভৰোৱা আছেনে ছাৰ?
2: মানে
4: নেটৰ কাৰণেতো এইটো মোবাইল বেষ্ট ছাৰ। ছাৰ ফেচবুক, হোৱাটছআপ এইবোৰ ইউজ নকৰে নেকি? এইটো মোবাইলটো নেটৰ কাৰণে বেষ্ট হয়।
2: সেইবিলাক,
3: হেল্ল', অঁ ঘৰ পালাগৈনে? হয় নেকি, হ'ব দিয়া। এই ধুনুৱাই কি কৰি আছে? বাৰু বাৰু, এই তুমি সেই ছাৰৰ নম্বৰটোত ফোন এটা কৰাচোন। অঁ অঁ, মোবাইলটো ভাল হৈছে, তাকে টেষ্ট কৰিব লাগে, এতিয়াই কৰা লগতে। অঁ অঁ, মই ইয়াতে আছোঁ। অঁ ঠিক আছে, কৰা হা, মই থৈছোঁ।
2: হেৰা হেৰা ৰাণা, এই পালা নেকি মণিকাক? নম্বৰটো আছে নহয়।
3: আপুনি অকণো টেনচন নল'ব ছাৰ, মণিকাই এতিয়াই ফোন কৰিব, তাতে এই উস্তাদ পালেহি যেতিয়া, আপোনাৰ মোবাইল ঠিক নকৰাকৈ নেৰে কিন্তু।
4: ৰাণাদা, এই মোবাইলটোত ডাউনলোডিং বিৰাট ফাষ্ট পাব,
3: হয় নেকি?
4: চিনেমাও ভালকৈ চাব পাৰিব।
3: ছাৰে বা নেট চলাব জানে নে নাজানে?
4: আহি গ'ল ৰাণাদা, বৰ ফোন, এই কাটি দিওঁ ৰ'ব। ইনকামিংটো ঠিকেই আছে, আউটগয়িংটো চেক কৰি দিওঁ ৰ'ব। ৰাণাদা আপোনাৰ নম্বৰটো কৈ যাওকচোন, আউটগয়িংটো চেক কৰি দিওঁ।
3: অঁ ঠিক আছে, 7899
4: পাই গ'লোঁ দিয়ক, ছেভ হৈ আছিল নম্বৰটো, বেলেঞ্চ আছে নহয় ছাৰ?
2: বেলেঞ্চ মানে এই মোৰ এইটো পোষ্টপেইড হে।
3: পোষ্টপেইড নেকি?
2: অঁ,
3: তেনেহ'লে আপুনি এইটো চিমত নেট একেবাৰেই নচলাব ছাৰ, তাতকৈ নেট চলাবলৈ আপুনি প্ৰিপেইড 4G এটা লৈ ল'ব, হাই ফাই স্পীড পাব,
4: ফেচবুক, হোৱাটছআপ, টুইটাৰ, হাইক, ইমো চব সমানে চলাই থাকিব পাৰিব ছাৰ, ফুল স্পীডত। ইমোটো আপুনি ফ্ৰী ভিডিঅ' কলিঙো কৰিব পাৰিব।
3: আহি গ'ল আহি গ'ল ছাৰ, ইনকামিং আউট গয়িং চব ঠিক হৈ গ'ল।
2: অঁ দিয়া, কাটি দিয়া সেই বাৰু, বুজিছা, সেই এই বাকী বস্তুবোৰ ক'ত কি সোমাই আছে ঠিক ঠাক কৰি দিয়া হে ভাইটি, এই মই অলপ চাহৰ ব্যৱস্থা কৰোঁগৈ।
3: চাহ তাহ নালাগে ছাৰ, অকলশৰীয়া মানুহ আপুনি।
2: হ'ব ৰ'বা, সেই মণিকাই ভাগে ভাগে চব যোগাৰ কৰি থৈ যায় নহয়।
4: এই নাই ছাৰ, চাহ তাহ একো নালাগে দিয়ক।
2: বাৰু তেনেহ'লে মই এই পানী গিলাচকে খাই আহোঁ ৰ'বা।
3: ছাৰ আপুনি যে ক'লে বাকী বস্তুবোৰ মানে কি, গান চান কিবা আছিল নেকি?
2: সেইবোৰ আৰু ইম্পৰ্টেণ্ট ডাটা অলপো আছিল বুজিছা, মোৰ পাৰ্চনেল, ক'ত সোমাল জানো সেইবোৰ, একো বিচাৰিয়ে নোপোৱা হ'লোঁ নহয়। চোৱাচোন তোমালোকে।
3: হ'ব ছাৰ, আপুনি অকণো টেনচন নল'ব, এই উস্তাদ পাই গ'লহি যেতিয়া, এতিয়া চব ওলাই যাব।
4: ওৰা নাদা, তেখেতে নেট ইউজ কৰি থাকে মাজে মাজে, বুজিছে?
2: অঁ,
4: ফেচবুক চাৰ্চিঙৰ ৰেকৰ্ডো আছে যোৱা ৰাতিৰ।
3: হেই, কিবা পিটিকি থাকোঁতে কিবা হ'ল গৈ চাগে।
4: এই নাই, ভালদৰে জানে নেট চাৰ্ফিং কৰিব। এই ৱেবছাইট এড্ৰেছবোৰ চাওক না।
3: আৰে বুঢ়া, এইবোৰ জানিলে কেনেকৈ?
4: ৰাণাদা, বৰ বেছি টান কাম নহয় এইবিলাক, ইংলিছ শব্দবোৰ জানিলেই হ'ল, আৰামছে সোমাই গৈ থাকিব পাৰি।
3: হ'লেও
4: সেয়া মই ক'লোঁ নহয় আপোনাক, ABCDখন চিনি পালেই হ'ল, ফেচবুক, হোৱাটছআপ চব আৰামছে চলাই থাকিব পাৰে।
3: ময়োনো কি ডাল ইংলিছ।
4: এই ৰাণাদা, এই যে তেখেতে কিবা পাৰ্চনেল ডাটা অলপ থকা বুলি ক'লে, এই কিবা
3: এই বুঢ়া বয়সত,
4: এই নক'ব ৰ'ব, আমি জানো নহয় দিনটোত কত ৰকমৰ মানুহ আহে এইবোৰ বিচাৰি।
3: অঁ কোনোবা আহিছে নেকি? আহক, সোমাই আহক।
5: এক্সকিউজ মি,
3: অঁ
5: এইটো মিষ্টাৰ অবনি বৰুৱা ঘৰ?
3: হয় আহক, সোমাই আহকচোন। হয় বহকচোন।
5: থেংক ইউ।
3: তেখেত অলপ ভিতৰলৈ গৈছে।
5: আপুনি কেতিয়া আহিল?
3: মোৰ হ'লেই দিয়ক অলপ সময়।
5: দাদাই বিদেশতেই ছেটেল কৰিছে বুলি শুনিছোঁ।
3: অঁ
5: বৰ ভাল কৰিছে দাদা, ইয়ালৈ ঘূৰি আহি কিনো।
6: এখেত আপুনি ভবা যেন নহয়, এখেত ৰাণাদাহে, আপুনি ভবা যেন বিদেশতে।
3: সেয়া ছাৰ আহিছে।
5: গুড ইভিনিং আংকল। মই গৌৰৱ, গৌৰৱ হেণ্ডিক, আপুনি দীপদাৰ দেউতা নহয় জানো?
2: অঁ হয় কোৱাচোন, ক'ৰ পৰা আহিছা তুমি? মই কিন্তু তোমাক ঠিক চিনিব পৰা নাই
5: আংকুল। মোৰ ঘৰ গৌৰীসাগৰত। অৱশ্যে ইয়াতেই ষ্টেল এতিয়া, আপোনাৰ সোণাৰীত নহয় জানো?
2: অঁ হয় তুমি মানে আমাৰ সেই দীপৰ লগৰ নেকি বাৰু? মই কিন্তু ধৰিব পৰা নাই দেই তোমাক।
5: ঠিক লগৰ নহয়, অলপ জুনিয়ৰ মই, হ'লেও দীপদাক ভালদৰে চিনি পাওঁ, তেওঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটাতে ষ্টেণ্ড কৰা নাছিল জানো?
2: তুমিও কটনতে পঢ়িছিলা নেকি বাৰু?
5: নাই আংকুল, মই নাই পঢ়া, হ'লেও ভালদৰে চিনি পাওঁ দাদাক, তেওঁ অৱশ্যে মোক চিনি নাপাব, ইমান ডাঙৰ মানুহ হৈ গ'ল এতিয়া, আমেৰিকাত নাথাকে জানো?
2: এই প্ৰায় 5 বছৰমানেই হ'ল আমেৰিকাত থকা।
5: বৰ্তমান কোনোবা বিখ্যাত বিশ্ববিদ্যালয় এখনত হেড অফ দ্য ডিপাৰ্টমেণ্ট হৈ আছে বুলি শুনিছোঁ, মাজতে মেগাজিন এখনত পঢ়িবলৈ পালোঁ, এই NRI বুলি আৰ্টিকল এটা।
2: হয় এই সি কলম্বিয়া বিশ্ববিদ্যালয়ত বহিছা, আমাৰ যে ভূপেন দাই পঢ়িছিলে,
5: ছেটেলমেণ্ট তাতেই কৰিলে চাগে দাদাই,
2: জানো আৰু সি কি কৰিছে।
5: ভালেই কৰিছে আংকুল, ইয়াত আহিনো কি কৰিব, এই চাৰিওফালে লেতেৰা, দুৰ্গন্ধময় পুতনি, আনফালে আন্দোলন, উগ্ৰপন্থী, বোমা বাৰুদৰ ভয়, সংশয়। আংকুল আপুনি দাদাৰ লগতে গুচি নাযায় কিয়?
3: আপুনি ঠিক কথাকেই কৈছে দাদা, পিছে ছাৰেনো ক'ত যাব পাৰিব, এই ঘৰ চৌহদৰ মোৰ হেৰি, ছাৰ গ'লে এইবোৰ কোনে চোৱা চিতা কৰিব?
5: হেই আজিকালি এইবোৰ চিন্তা কৰিবলগীয়া কথা নেকি, মন মেলিলেই হ'ল, কিমান কোম্পেনী আছে, টাইট এগ্ৰিমেণ্ট হ'ব, আপোনাৰ এক পইচাও ইনভেষ্টমেণ্ট নাই, দুবছৰ, মাত্ৰ দুবছৰৰ ভিতৰত এটা প্ৰকাণ্ড বিল্ডিং খাৰা হৈ যাব, আৰু এগ্ৰিমেণ্ট মতেই একাউণ্টত মানি ট্ৰেঞ্চফাৰ হৈ থাকিব।
3: আপোনাৰো কোনোবা চিনাকি কোম্পানী আছে হ'ব পাৰে?
5: আছে, মই এইটো ফিল্ডতেই কাম কৰি আছোঁ নহয়, আপোনাৰ এই প্লটটোত কিন্তু বেষ্ট লাক্সাৰী কেম্পাছ এটা হৈ যাব আংকল, আপুনি খালি হাঁ কৰিলেই হ'ল।
2: নাই নাই নাই নাই বুইছা, সেইবোৰ একো চিন্তা কৰা নাই মই, আৰু ইচ্ছাও নাই, হে ল'ৰাৰ ওপৰতে এৰি দিছোঁ, যি ভাল দেখে সি কৰিব দিয়া।
5: দাদাইনো আৰু এইবোৰত কি মাথা মাৰিব আংকল, দেশে বিদেশে ছেমিনাৰ প্ৰেজেণ্ট কৰি ফুৰোঁতেই যায়, যি কৰে আপুনিয়ে কৰিব লাগিব, নহ'লে যিহে দিনকাল পৰিছে এই মহানগৰীত এনেদৰে খালী মাটি অলপ পেলাই থোৱাটো বিৰাট ৰিস্ক হৈ পৰিছে, কোনদিনা ৰাতা ৰাতি ঘৰ বনি যাব একো তলকিবই নোৱাৰিব।
3: নাই দাদা, সেয়া দাদাগিৰি ছাৰৰ লগত নচলিব। দাদা আপুনি ছাৰৰ ঘৰৰ ওচৰৰ মানুহ যদিও ছাৰৰ সেই পুৰণা কাহিনী আপুনি নাজানে চাগে।
5: হ'লেও এতিয়া সময় বহুত সলনি হ'ল, তাতে আংকুল অকলশৰীয়া মানুহ, আমেৰিকাৰ পৰা দাদা আহি পোৱালৈকে কাগজ পত্ৰ চব ওলট পালট হৈ যাব, মন্ত্ৰী আমোলাৰ পৰা হাই লেভেল পুলিচ অফিচাৰলৈকে সকলো পেক হৈ থাকে।
2: এই বাৰু বাৰু বাৰু, এই এতিয়া সেইবোৰ বাদ দিয়া বুইছা, নামটো কি কৈছিলা তোমাৰ?
5: গৌৰৱ, গৌৰৱ হেন্দিক।
2: অঁ, এই মই আকৌ তুমি গাঁৱৰ পৰা কিবা খবৰ আনিছা বুলিহে ভাবিছিলোঁ, আহিহে তুমি গাঁৱৰ কথা দীপৰ কথা উলিয়ালা যে।
3: ময়ো তেনেদৰে ভাবিছিলোঁ ছাৰ।
5: নাই হাংকুল, গাঁৱলৈ যাবলৈ সময়েই নাই আজিকালি, ভীষণ ব্যস্ততা, ছটা প্লটত কাম চলি আছে সমানে, আপোনাৰ এই প্লটটোৰ বাবে ড্ৰয়িং পাই ৰেডিয়ে, আপুনি খালি হাঁ ক'লেই হ'ল।
2: চোৱা বাবা, শুনা শুনা শুনা, মই বুজিছোঁ যে এই প্লট আৰু ফ্লেটৰ বাহিৰে বৰ্তমান তোমাৰ মগজুত অন্য কথাৰ বাবে অকণো খালি জেগা নাই।
5: নাই আংকুল।
2: কিন্তু শুনা, কিন্তু মোৰ আকৌ এই মুহূৰ্তত এই বিষয়ে কথা পতাৰ একেবাৰে মুড নাই বুইছা, মই বৰ্তমান অন্য এটা কথাক লৈহে বৰ চিন্তিত হৈ আছোঁ, গতিকে তোমাক এতিয়া।
3: হয় ছাৰৰ মানে আজি পুৱাৰ পৰাই টেনচনৰ সীমা নাই।
5: অঁ হ'ব হ'ব আংকুল, মই বুজিলোঁ, মই নহ'লে অহা সপ্তাহত এবাৰ আহিম, ড্ৰয়িংটো একেবাৰে কমপ্লিট কৰি আনিম।
2: নালাগে নালাগে নালাগে নালাগে, তুমি আহিব, নালাগে আহিব তুমি, এই কেতিয়াবা যদি এই সম্পৰ্কে কিবা ভাবে ল'ৰাটোৱে তেতিয়া বাৰু তোমাক খবৰ দিম দিয়া।
5: এই আংকুল আপুনি মোক ক'ত বিচাৰি যাব, এনেই আপুনি অকলশৰীয়া মানুহ, আপোনাৰ ফোন নম্বৰটো দিয়ক নহ'লে, মই ফোন কৰি খবৰ লৈ থাকিম।
3: সমস্যাটো সেইটোৱে চলি আছে দাদা, ফোনটো বেয়া হৈ আছে ছাৰৰ, সেয়া সেয়া ভাল কৰি আছে।
5: অঁ তেনেহ'লেতো আৰু উপায় নাই। আচ্ছা মোৰ এই কাৰ্ডখন ৰাখি থওকচোন, লওক এইখন, কথাটো ভাবিলেই মোক ফোন এটা কৰি দিব।
2: বাৰু বাৰু হ'ব দিয়া দিয়া,
5: তেনেহ'লে মই আহোঁ আংকুল।
2: যোৱা যোৱা যোৱা যোৱা।
3: ওহ বাপৰে, সাংঘাতিক কামোৰ দেই ছাৰ, এই ৰঙা পৰুৱাতকৈও দেখোন খাটাৰনাক, আৰু কি সাংঘাতিক স্পিনাৰ, বাহ!
2: মানে
3: মানে সেই যে ক্ৰিকেট বলটো পিটছত পেলাই ঠাইতে যে ঘূৰাই দিয়ে ছাৰ।
2: জানো জানো জানো, তুমিহে জানা আৰু এইবোৰ দেই। এই পিছে হেৰা, এই সেইটো কিবা উত্তৰ ওলাইছেনে?
4: হয় ছাৰ, গান আৰু ফটোবোৰ পালোঁ, কিন্তু বাকী ডাটাখিনিহে কি ফৰ্মেটত আছিল বা?
3: 3D ফাইল আছিল নেকি ছাৰ?
2: এ জানো এইবোৰ, সেইবোৰ বুজি নাপাওঁ নহয় মই, কি
4: ফাইল টাইপটো অলপ গম পোৱা হ'লে অলপ যুঁজি চাব পৰা গ'লহেঁতেন ছাৰ, পিছে এতিয়াতো কোনো উপায় নাই ছাৰ।
3: আপুনি চাগৰ সেই নুচুবলগীয়া বস্তুবোৰ পিটিকি আছিল।
2: জানো, হ'বও পাৰে দিয়া, এই কথাবোৰ বৰ পাহৰি যাওঁ নহয় আজিকালি, কিন্তু এই সেইখিনি নহ'লেচোন সমস্যাই হ'বহে মোৰ। হেৰা ইঞ্জিনিয়াৰ, এই তুমি কিবা এটা ব্যৱস্থা কৰা দেই।
4: ব্যৱস্থা মানে ছাৰ, নেটটো খুলি এবাৰ যুঁজি চাব পাৰি, পিছে এই পোষ্টপেড চিমবোৰত নেট ইউজ কৰিবলৈ ভয় লাগে নহয় ছাৰ।
2: হেৰা এই এইবিলাক চিন্তা বাদ দিয়াচোন তুমি, সেই ডাটাখিনি মাথো বিচাৰি দিয়া মোক।
3: ছাৰ ই যুঁজিম বুলি কৈছে যেতিয়া, আপুনি আৰু টেনচন ল'ব নালাগে।
2: অঁ হ'ব দিয়া হ'ব দিয়া, হেৰা এই তুমি কিন্তু পইচাৰ কথা মুঠেই চিন্তা নকৰিবা দেই।
3: ছাৰ মই অলপ আহোঁ নেকি, কি ভাড়া এটা লাগি আছে। উঠনিৰ পৰা পাৰ্টিটোৱে ফোন কৰি আছে।
2: হয় নেকি
7: মামা?
2: অঁ এই ডেভিড দেখোন, তই হঠাতে ক'ৰ পৰা ওলালিহি? বচোন
7: হ'ব হ'ব, কি হ'ল মামা? এই সুন্দৰ আবেলিটোতো তোমাৰ চৌহদৰ আকাশ বতাহ সকলো দেখোন বৰ চিন্তিত যেন লাগিছে।
2: এহ নক'বি আৰু, ৰহ পুৱাৰে পৰা মোবাইলটো মৰি আছোঁ, নিজকে আধা মৰা যেন লাগিছে, তাকে সেই ৰাণাকে মাতি।
3: নাই দাদা, ছাৰে মিছাতে টেনচন খাই আছিল, এতিয়া চব ঠিক হৈ গ'ল।
6: ছাৰ ফোন এটা আহিছে।
2: অঁ দিয়াচোন দিয়া, মোক দিয়া। হেল্ল'
8: হেল্ল' হা কোনে কৈছে? হা হা হা আচ্ছা আচ্ছা আচ্ছা মীৰা
3: ছাৰ একমুখী ৰুদ্ৰাক্ষ নেকি?
8: এই ৰ'বা, হে হেল্ল' হেল্ল' হা হা হা হা এ টি এম কাৰ্ড, হা এ টি এম কাৰ্ড, হা
7: মামা দিয়কচোন,
8: হে হে হে মে ৰবি অ' হেল্ল' এ মে ঘৰ মে ঘৰ মে অঁ
7: মোক দিয়কচোন মামা মোক দিয়ক মোক দিয়কচোন
8: ৰচোন ৰ হা হা হেল্ল' মে অন্দৰ মে অন্দৰ মে লাতা হ'ল
7: মামা মোক দিয়কচোন ফোনটো মোক দিয়ক
8: ল
7: হেল্ল' হেল্ল' হা হা মে আবানী বৰুৱা বল ৰহা হওঁ হা হা মে নৌকা ৰিচিভ কিয়া থা আচ্ছা তো অভি ক্যা করনা হোগা আচ্ছা লেকিন মে থোড়া বাহার মে হুঁ অভি নহীঁ নহীঁ কাল নহীঁ আপ দশ মিনিট বাদ ফোন কিজিয়ে তব তক মে থানা পৌঁছ যাওঁগা হ্যাঁ হ্যাঁ হ্যাঁ পুলিশ স্টেশন হ্যালো হ্যালো হ্যালো শালা ফ্রড বদমাস ইহঁতৰ পৰা শান্তি নোহোৱা হৈছে পৃথিৱীত আৰু কাম বিচাৰি নাপালে
8: হেৰু
7: অসভ্যবিলাক
8: হেৰু শুনচোন শুন শুন এই যদি সঁচাকৈয়ে বেয়া হৈছে মোৰ এ টি এমখন হা এই সেইখন নহ'লেতো বৰ বিপদ হ'ব নহয় মোৰ এই বেংকত যিহে দীঘলীয়া লাইন
6: ছাৰ এইবোৰ হেকাৰ
8: হা হয় হ'লেও কিবা এটা নোহোৱাকৈ কিয়নো ফোনটো কৰি
7: চোৱা মামা আজি তাৰিখত কোনো এটা বেংকতে দালাল নধৰিলে একো এটা কামেই নহয় আৰু তেনেক্ষেত্ৰত কাৰোবাৰ এ টি এমখন বেয়া হৈছে বুলি সিহঁতে ফোন কৰি তোমাক ছাৰ্ভিচ দিব
3: হয় ছাৰ দাদাই ঠিক কথাই কৈছে আৰু দাদা নথকা হ'লেতো ইহঁতে আপোনাৰ ৰাখিফলে সলাই দিলেহেঁতেন আজি ঠিক আছে বাৰু দাদা আপুনি বহক ছাৰ মই এতিয়া আহোঁ দিয়ক
8: হেৰা এই যোৱাই নে তুমি এওঁ বা আকৌ কি কৰে ইঞ্জিনিয়াৰে
3: আপুনি একেবাৰে চিন্তা নকৰিব নিতন
6: অঁ দাদা
3: এই ছাৰৰ মোবাইলটো একদম অ'কে কৰি দিহে তই যাবি কিন্তু কাৰণ বৰ্তমান সেইটোৱে ছাৰৰ জিঅ' ঠিক আছে মই আহোঁ তেনেহ'লে
6: হ'ব দিয়ক
7: মামা এই ফোনটো খাৰঠি কৰি আৰু কিমান দিন জীয়াই থাকিবা পুত্ৰ বোৱাৰী কিমান আৰু পইচাৰ পিছত দৌৰিব দিয়া
8: চা ডেভিড সিহঁতে পইচাৰ পিছত ঘূৰি ফুৰা নাই অ' সিহঁতে নিজৰ ডিগ্ৰী আৰু শিক্ষাৰ প্ৰপাৰ ইউটিলাইজ কৰি আছে অ' তাৰ বাবে ডেফিনেটলি সিহঁতে ৰেমুনাৰেশ্যনটো ল'বই দেচোন
7: থোৱা মামা ইয়াতে থাকিও সিহঁতে নিজৰ জ্ঞান আৰু শিক্ষাখিনি ইউটিলাইজ কৰিব পাৰিলেহেঁতেন
8: হয় নেকি শুন এই এগ্ৰী ইঞ্জিনিয়াৰিং পঢ়ি আহি ঘৰৰ পিছফালৰ পথাৰখনতে খেতি কৰাটোকে যদি প্ৰপাৰ ইউটিলাইজ কৰা বুলি ধৰা হয় তেনেহ'লে আৰু
7: নহয় মামা তুমি বুজিও নুবুজাৰ ভাও ধৰিছা আচলতে সিহঁতক তেনেই কম কষ্টৰে দেধাৰ পইচা বুটলাৰ খকটোহে মূৰত ধৰিছে আৰু তাৰ নিচাতেই সিহঁতে নিজৰ জন্মদাতা পিতৃকো এনেদৰে অৱহেলিত কৰি ৰাখিছে
8: শুন শুন শুন অকণো মই অৱহেলিত হোৱা নাই অ' অকণো অৱহেলিত হোৱা নাই পুৱা শুই উঠাৰে পৰা নিশা বিচনাত পৰালৈকে প্ৰতিটো মুহূৰ্তৰে খবৰ ৰাখি আছে অ' সিহঁতে
7: মামা কেৱল ফোনত খবৰ ৰাখি থাকিলেই কি দায়িত্ব শেষ বুঢ়া মানুহে তাক এনেদৰে এলাই এঠানি কৰি থৈ সিহঁতে দায়িত্ব জ্ঞানহীনৰ দৰে পণ্য জীৱন যাপনত মত্ত হৈ আছে আৰু তুমি নিজে ভুগি ভুগি সিহঁতক লাই দিছা
8: নহয় ডেভিড নহয় নহয় নহয় গাটো অলপ বেয়া লগা বুলি জনালেই ডাক্তৰ আহি ঘৰত হাজিৰ হৈ গৈছে এটা চিলিণ্ডাৰ

0: চিমলাৰ বৰ্ডিং স্কুলত আৰু নিজে এই বৃদ্ধ বয়সত মহানগৰীৰ এটি অচিনাকি গলিৰ এই প্ৰকাণ্ড চৌহদত অকলশৰে। বাহ, কি সুখৰ সংসাৰ! কোন বাৰু, সোমাই আহকচোন।
1: নমস্কাৰ, এইটো অবনী বৰুৱা ছাৰৰ ঘৰ নহয় জানো?
2: হয় হয় হয়, হে মই অবনী বৰুৱা, কওকচোন।
1: ছাৰ, আপুনি ধৰিব পৰা নাই চাগে মোক।
2: ৰ'বাচোন ৰ'বা, সেই বয়সো হ'ল নহয়, দায় দোষ নধৰিবা আৰু, কোৱাচোন।
0: বহক, আপুনি বহকচোন।
1: ধন্যবাদ ছাৰ, মই আপোনাৰ ছাত্ৰী জাহ্নৱী খাউন। অংকত সদায় মই হায়েষ্ট মাৰ্ক পাইছিলোঁ, সেইবাবে আপুনি মোক বৰ মৰম কৰিছিল।
2: বৰ ভাল কথা হে, এইবোৰ কথা মনত ৰাখিছা যে তুমি। পিছে এতিয়া আৰু তাহানিৰ সেই পিতকলিবোৰ সন্মুখতে থিয় হৈ থাকিলেও কাকোৱে চিনি নাপাওঁ, বুজিছা?
1: হয়, আপুনি?
0: হয়, নমস্কাৰ, মই আপোনাৰ ছাৰৰ ভাগিন। আপোনাক যেন মই ক'ৰবাত দেখা পাইছোঁ, ঠিক মনত পেলাব পৰা নাই।
1: হয়, এই এন জি অ' এটাৰ চেয়াৰপাৰ্চন মই, বৰ্তমান অল্ড এইজৰ ওপৰত কাম কৰি আছোঁ আমি। সেই সূত্ৰে গোটেই অসম ভ্ৰমি ফুৰিব লাগে নহয়, হয়তো কোনোবা মিটিং।
0: ইয়েছ, মনত পৰিছে, টিভিৰ টক শ্ব'বোৰতো অংশ লয় নেকি আপুনি?
1: হয়, এই মাজে মধ্যে দিবলগীয়া হয় নহয়।
2: এই তেনেহ'লে ডাঙৰ মানুহেই দেখোন তুমি বৰ্তমান। এই তোমাৰ সংসাৰ কোৱাচোন।
1: আপোনাৰ আশীষ মূৰত লৈ ছাৰ, সংসাৰ বুলিবলৈ ল'ৰা ছোৱালী এহাল আৰু হাজবেণ্ড। আপুনি জানি ভাল পাব ছাৰ, মোৰ হাজবেণ্ডো আপোনাৰ শ্ৰেণীকোঠি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল।
0: আজি কেইদিনমান আগতেও আপুনি কোনোবা এটা চেনেলত বহিছিল নেকি বাৰু?
1: এই আপোনাৰ দেখিছোঁ ভাল মনত ৰৈ গৈছে দেই মোৰ মুখখন। ওমেন ফ্ৰীডমৰ ওপৰত আছিল সেই টক শ্ব'টো।
0: ঠিক ঠিক ঠিক,
3: এণ্টিভাইৰাছটো লোড হৈ আছে চাগে, সেইটো প্ৰথমে উৰাই লওঁ ৰ'ব।
2: বাৰু বাৰু, এই কোৱাচোন, এই তুমি অহাৰ নিশ্চয় কিবা কাৰণ আছে চাগে?
1: বিশেষ একো নাই ছাৰ, স্কুলীয়া বন্ধু দুই এজনৰ পৰা গম পালোঁ আপুনি ইয়াতে, মানে গুৱাহাটীতে ঘৰ মাটি কৰি থাকি গ'ল বুলি। তাকে বোলো এবাৰ চাই যাওঁ ছাৰ কেনেকৈ আছে।
0: কেনেদৰে থাকিব আৰু, বৰ সুখৰ জীৱন মামাৰ, পুৱ বোৱাৰী নাতি নাতিনীৰ একোৱেই জঞ্জাল নাই, সকলো বাহিৰত থাকে। মামা ইয়াত এই প্ৰকাণ্ড চৌহদটোত পৰম শান্তিৰে অকলশৰীয়া জীৱন কটাইছে।
1: অ' ছাৰে তেনেহ'লে অকলে ইয়াত থাকে, ইচ ৰাম, এই বয়সত অকলশৰীয়া।
2: হেৰা হেৰা, শুনা শুনা শুনা, এই ইয়াৰ কথাক বৰ গভীৰভাৱে নল'বা তুমি, বুইছা? এইভাৱে পুত্ৰ বোৱাৰীয়ে মোক অটব্য অৰণ্যৰ কোনো চৰাইখানা এটাত বন্দী কৰি থৈ সিহঁতে কোনোবা পঞ্চতাৰকা হোটেলৰ চুইমিং পুলৰ পানী জুৱলিত বহি সুপনালী চেম্পেইন পান কৰি আছে, বুইছা?
1: হ'লেও ছাৰ, এই বয়সত এনেদৰে অকলে থকাটো মুঠেই সমীচীন হোৱা নাই। আপুনি কিমান কি অসুবিধাৰ সন্মুখীন হ'ব পাৰে আমি জানো নহয়। আপোনাৰ দৰে নিঃসংগ মানুহবোৰৰ বাবে আমি কাম কৰি আছোঁ বৰ্তমান। 10 বছৰ অতিক্ৰম কৰিলে মোৰ এন জি অ'ই। উফ, এতিয়া আপোনাৰ কথাটো জানিহে বৰ বেয়া লাগিছে।
0: আপোনাৰ মোৰ বেয়া লাগিলে কি ডাল হ'ব, মামাৰ মতেতো একো অসুবিধাই নাই।
2: হেৰা হেৰা ইঞ্জিনিয়াৰ, কিবা আগবাঢ়িছেনে?
3: ছাৰ, চাৰ্চিং চলি আছে।
1: তেওঁ কিহৰ চাৰ্চিং চলাই আছে ছাৰ?
2: নাই, সেই কিবা ডাটা অলপ নোহোৱা হৈ গ'লহে মোৰ।
0: নিসংগতাৰ সংগী অলপ হেৰাল মামাৰ।
1: চাওক, আপুনি এনেদৰে ভেঙুচালি কৰি থাকিলে ছাৰৰ এই সমস্যাটো সমাধান নহ'ব, আপোনাৰতো দায়িত্ব আছে পৰিয়ালৰ এজন হিচাপে।
0: মইতো অহৰহ সোঁৱৰাই থাকোঁ মামাক।
1: শুনক, কেৱল সোঁৱৰাই থাকিলে হ'ব জানো, কিবা এটাতো কৰিব লাগিব। অৱশ্যে এই ক্ষেত্ৰত আমাৰো দায়িত্ব আছে, জীৱন যুদ্ধত বৰ্তি থাকিবলৈ জ্ঞানৰ আলোকেৰে যেনেদৰে ছাৰে আমাক প্ৰস্তুত কৰি তুলিলে তাৰ প্ৰতিদান হিচাপে নিশ্চিতভাৱে আমাৰো কিছু কৰণীয় আছে।
2: হেৰা, চোৱা চোৱা চোৱা, এই তোমালোকে বিষয়টো মিছাতে অধিক ছিৰিয়াছ কৰি পেলাইছে।
1: নহয় নহয় ছাৰ, মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষা গুৰুজনাৰ এই দুৰ্বিষহ একাকী জীৱন মোৰ বাবে মুঠেই অসহনীয়। কাইলৈ পুৱাই মোৰ এন জি অ'ৰ কৰ্মী এগৰাকী পঠাই দিম আপোনাৰ পৰিচৰ্যাৰ কাৰণে। এতিয়াৰ পৰা আপোনালোকৰ আৰু চিন্তা কৰিবলগীয়া একো নাই। আজিৰ তাৰিখৰ পৰাই মোৰ তদাৰকীত ছাৰে অতি ফৰকাল মন এটাৰে নিশ্চিন্তে দিনবোৰ কটাব পাৰিব।
0: তেনেদৰে চোৱা চিতা কৰিবলৈ মানুহ এগৰাকী থাকিলেতো খুবেই ভাল কথা, কাৰণ আমি বাকী পৰিয়ালবৰ্গও শিৱসাগৰতে থাকোঁ, গতিকে বৰ চিন্তা হৈ থাকে মামাৰ বাবে।
1: নাই নাই নাই, এতিয়াৰ পৰা আৰু একো চিন্তা নাই।

0: আরে অনুমতি দিলে তো মোৰ অফিচটোকে ইয়ালে উঠাই আনিম। এনেকুৱা আহল বহল চৌহদ এটাতো বিচাৰিয়ে আছিলোঁ মই।
1: অফিচটো বাৰু অনাৰ প্ৰয়োজন নাই, সদ্যহতে মানুহ এগৰাকীহে।
0: নহয় মানে অফিচটো আহিলে মানুহৰ সমাগম এটা চলি থাকিব নহয়, ছাৰে ভাল পাব। তাৰোপৰি ছাৰৰ ইমান ডাঙৰ ঘৰটো এনেই পৰি আছে, ছাৰৰ বাবেতো দুটা কোঠাই যথেষ্ট।
2: শুনা শুনা শুনা, এই কি নাম কৈছিলা তুমি?
0: জাহ্নৱী ছাৰ, জাহ্নৱী খাউণ্ট।
2: অঁ শুনা জাহ্নৱী খাউণ্ট, আজি 10 বছৰ ধৰি এই ঘৰটোত মই অকলে বেছ মুকলিমূৰীয়াকৈ দিন কটাইছোঁ বুইছা, একো অসুবিধা হোৱা নাই। গতিকে এই সম্পৰ্কত তুমি মোৰ বাবে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুইছা।
0: নহয় ছাৰ, ঘৰটোৰ বাবদ আপুনি মিনিমাম ভাড়া এটাও পাই থাকিব। আজিৰ তাৰিখত এই মহানগৰীত চলিবলৈ কেৱল পেঞ্চনৰ পইচাকেইটাই জানো যথেষ্ট।
1: নাই নাই নাই নাই, কথা সেইটো নহয়
3: ছাৰ। ডুৱেল চিম ফ্ৰণ্ট বেক কেমেৰাটো, সেইটো ছফ্টৱেৰ মৰা হৈছে আৰু টাচপেডটো চেঞ্জ কৰা হৈছে ছাৰ।
1: শুনক মেডাম, মানে আপোনাৰ সেই ঘৰ ভাড়াৰ মিনিমাম পইচাকেইটা মামাৰ একেবাৰেই প্ৰয়োজন নাই আচলতে।
0: নহয়, কেৱল ঘৰটোৰ ভাড়াৰ কথাই নহয়, মইতো ভাবিছোঁ গোটেই চৌহদটোকে লৈ লোৱাৰ কথা। মানে দুই এদিনতে বিদেশৰ ফাণ্ড এটা পাব মোৰ এন জি অ'ই, অল্ড এজ হোম এটাৰ বাবে 2 কোটি টকাৰ প্ৰজেক্ট। মই ভাবিছোঁ সেই প্ৰজেক্টটো ইয়াতে ছেট আপ কৰি দিওঁ, সেইটো হ'লেতো মান্থলি হেভি এমাউণ্ট এটা পাই থাকিব ছাৰে।
2: হেৰা শুনা, এই অংকত সদায় হায়েষ্ট মাৰ্ক পাইছিলা বুলি তুমি আহিয়ে কৈছিলা নহয়নে বাৰু? বোধহয় সেই হেবিটটোৱে বৰ্তমান তোমাৰ নিচা হৈ গ'ল। বাৰু যি কি নহওক, মোৰ কিন্তু এতিয়া আৰু কিঞ্চিতো ইচ্ছা নাই তোমাৰ এই হিচাপ শুনি থাকিবৰ। মই অন্য কিবা এটা চিন্তাৰেহে বৰকৈ চিন্তিত হৈ আছোঁ বুইছা এই মুহূৰ্তত, গতিকে তুমি এতিয়া যোৱা।
0: নাই ছাৰ, মই মাথো আপোনাৰ সাম্প্ৰতিক দুৰ্যোগময় সময়কণৰ কথা ভাবিহে হিচাপখিনি কৰি দেখুৱালোঁ, বাকী সন্মতি দিয়া নিদিয়াটো আপোনাৰ কথা।
1: ঠিক ঠিক ঠিক আছে, এই হিচাপ নিকাচবোৰ বাৰু বাদ দিয়ক। আপুনি যে কৈছিল কালিৰ পৰাই আপোনাৰ এন জি অ'ৰ কৰ্মী এগৰাকী।
0: অঁ ছাৰে বা এতিয়া কি কয়, মানে অফিচটো যদি ছাৰৰ ইয়ালৈ শ্বিফ্ট কৰি দিব পাৰোঁ তেনেহ'লেতো কোনো।
2: ডেভিড, কোনো পৰিচাৰিকাৰ দৰকাৰ নাই মোক বুইছ, আৰু তুমি তোমাৰ এই কোটিটকীয়া প্ৰজেক্টটোৰ বাবে কোনোবা জলাশয় এটাকে বাছি নোলোৱা কিয়? পৌৰ নিকায়ত দুপইচামান ঢালিলেই কাম হৈ যায় দেখোন, আজিকালি এইবোৰ অংকই বেছি চলি আছে।
0: নাই ছাৰ, মাটিৰ বাবে অসুবিধা হোৱা নাই মোৰ, মাথো চেয়াৰ এটা দিলেই।
2: ঠিক আছে তেনেহ'লে, তুমি যি ভাল দেখা তাকে কৰা।
0: হয় ছাৰ,
2: অংকটো তুমি ভালেই যেতিয়া, এতিয়া খালি মোক অলপ আৰু।
0: হয় ছাৰ, মই বুজিছোঁ, আচলতে আপোনাক আমনি দিয়াৰ মোৰ দিল মানো অভিপ্ৰায় নাই।
2: হয় হয় হয় হয়, মই বুজিছোঁ, মই ভালদৰে বুজিছোঁ দিয়া।
0: তেনেহ'লে এতিয়া মই আহোঁ ছাৰ, কিবা প্ৰয়োজন হ'লে মোক জনাব, মই যিমান পাৰোঁ আপোনাক সহায় কৰিম। সেৱাটা
2: হ'ব হ'ব হ'ব হ'ব, নালাগে সেৱা কৰিব, হ'ব হ'ব।
1: আপুনি আপুনি নহ'লে আপোনাৰ কাৰ্ডখনকে দি যাওক, মামাই পিছত প্ৰয়োজন হ'লে ফোন কৰিব।
0: হয় হয়, ঠিক কথা কৈছে আপুনি, এই এইখন মোৰ কাৰ্ড লওকচোন।
1: থেংক ইউ থেংক ইউ, মই ফোন কৰিম বাৰু।
0: ৱেলকাম ছাৰ, আহিছোঁ।
2: ভাল ভাল, ধন্যবাদ ধন্যবাদ।
1: দেখিলাতো মামা, তোমাৰ এই অকলশৰীয়া অৱস্থাটো দেখি অপৰিচিতজনৰো কেনেদৰে বুকুখন কঁপি উঠে।
2: হ'ব ডেভিড, হ'ব হ'ব, এই বিষয়ত আৰু মই কোনো কথা পাতিব নোখোজো বুইছ। হেৰা নিউটন ইঞ্জিনিয়াৰ, এই কিবা হৈছেগৈ নে?
3: ছাৰ চাৰ্চিং কমপ্লিটেই হোৱা নাই নহয়।
1: মামা, কথাটো তুমি তেনেদৰে উৰুৱাই দিলেই শেষ নহয়, 10টোৰ মত এই বয়সত তুমি এনেদৰে অৱহেলিত হৈ থকাটো কোনেও সহ্য কৰিব নোৱাৰে, একমাত্ৰ তোমাৰ পুৱ বোৱাৰীৰ বাদে।
2: তহঁতৰ এইটোৱেই সমস্যা বুইছ, তহঁতে উৰিব শিকিলি ঠিকেই, পিছে উৰণৰ সোৱাদহে ল'ব নিশিকিলি। শুন ডেভিড, আজি মোৰ পুত্ৰ উৰাৰ দৰেই এসময়ত ময়ো উৰিছিলোঁ বুইছ, তেনেই ঠুনুকা দুখন ডেউকা খাৰথি কৰিয়েই, আৰু এই উৰণৰ আমেজ উৰিব ভয় কৰাজনে একেবাৰেই নুবুজে বুইছ।
1: উৰাটো বেয়া কথা নহয় মামা, কিন্তু উৰি গৈ নিজৰ বাঁহটোলৈ ঘূৰি নহাটোহে।
2: শুন শুন শুন, মই কৈছোঁ শুন, নিজৰ বাঁহটোকে খামুচি থাকি এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সেইটোৱে আটাইতকৈ নিৰাপদ আৰু সুখৰ ঠাই বুলি ভবাসকল মোৰ মতে যথামূৰ্খ বুইছ।
1: চোৱা মামা, তোমাৰ এই দৰ্শন কেৱল

0: কুকুৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। বাঁহত থকালৈকেহে পোৱালি নিজৰ। বাঁহ এৰি উৰা মৰাৰ পিছত সিহঁত আৰু কোনোদিন ঘূৰি নাহে সেই বাঁহলৈ। কিন্তু মানুহৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। আৱেগ, অনুভূতি, মৰম, চেনেহ আদি বহু কথা জড়িত হৈ থাকে মানুহৰ ক্ষেত্ৰত।
1: হয় নেকি? নতুনকৈ কিবা এটা চিন্তা কৰাৰ সাহস আৰু ক্ষমতা যাৰ নাই, তেনে মানুহেহে এই পুৰণিকলীয়া দৰ্শনকে খামুচি থাকিব খোজে সদায়, বুজিছ? কিন্তু এই অবৈজ্ঞানিক দৰ্শনৰ ভুল ত্ৰুটিবোৰ শুধৰাই লোৱাটো আজিৰ এই পৰিৱৰ্তনকালীন সময়ত নিতান্তই প্ৰয়োজন, বুজিছ?
0: চাবা মামা, এই পৰিৱৰ্তনৰ ঢৌত সোঁতৰ বিপৰীতে উৰি উৰি এদিন মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যই সলনি হৈ পৰিব।
1: হ'ব হ'ব হ'ব হ'ব, তোৰ লগত আৰু এই বিষয়ত মই যুক্তিতৰ্ক কৰি কোনো লাভ নাই। ঘৰৰ খবৰ কচোন, মা দেউতাৰ ঠিকে আছেনে?
0: সকলো ঠিকে আছে মামা। অন্ততঃ মোৰ বৰ্তমানত কোনো কাৰণতে মা দেউতাক তোমাৰ দৰে জীৱন এটা কটাব নিদিওঁ মই। তুমি নিশ্চয় জানা ইণ্ডিয়ান আৰ্মিৰ এজন অফিচাৰক কিমান সুবিধা প্ৰদান কৰে চৰকাৰে। কিন্তু সেই সকলো সুবিধা ত্যাগ কৰি মই নিজেই অৱসৰ লৈ গুচি আহিছোঁ একমাত্ৰ বৃদ্ধ বয়সত মা দেউতাক শুশ্ৰূষা কৰিবলৈ। কিন্তু তোমাৰ পো বোৱাৰীয়ে
1: চা ডেভিড, এই বিশাল দেশখনৰ সুৰক্ষাৰ গুৰুভাৰ লৈ একমাত্ৰ নিজৰ মা দেউতাৰ সেৱাৰ বাবেই আধাতে এৰি গুচি আহিলে। মই নুবুজিলোঁ ইয়াত তোৰ মহানতা ক'ত।
0: ইয়াত কোনো মহানতাৰ কথা অহা নাই মামা। ছাবজেক্টটো তুমি ডাইভাৰ্ট কৰিব খুজিছা কিয়? সুদীৰ্ঘ সময় দেশৰ বাবে দায়িত্ব সহকাৰে সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ নিজৰ পৰিয়াল তথা জন্মদাতা পিতৃ মাতৃৰ বাবেও দস্তুৰমত দায়িত্ব আছে মোৰ। পুত্ৰক তেনেদৰে হোষ্টেলত ৰাখি আৰু তোমাক এনেদৰে গৃহবন্দী কৰি থৈ কেৱল পইচাৰ বলত আহাৰ পানীখিনি যোগাৰ দি থাকিলেই নহ'ব নহয়। বছৰত কেইবাৰ লগ পোৱা বাৰু তোমালোকৰ এজনে আনজনক? পৰিয়ালটোৰ চাৰিওটা প্ৰাণী বাৰু কেতিয়াবা একেলগে গোট খাইছানে এই ঘৰখনত?
1: হ'ব হ'ব হ'ব, দেখিছোঁ নহয়, একেটা ঘৰতে থাকিও কেনেদৰে কোঠাই প্ৰতি একোখনকৈ সংসাৰ গঢ়ি কেনে আনন্দৰে আছে একোটা পৰিয়াল, তাৰ তুলনাত মই বহুত সুখত আছোঁ।
0: ঠিকেই, তেনে এখন ভাঙোনমুখী ঘূণে ধৰা সংসাৰতকৈহে সুখত আছা তুমি। ইয়াৰ অৰ্থ এইটো নহয় যে তুমি সুখী। কি সুখ পাইছা তুমি কোৱা? এটা সুদৃশ্য ঘৰ, কাষতে এখন সেউজীয়া ঘাঁহনি, কপা কোমল আৰামী বিছনা, চকুত লগা বিদেশী ফাৰ্নিচাৰ, বেংকত বহুত টকা, পুবোৱাৰী সুপ্ৰতিষ্ঠিত, বাস এইখিনিহে। কিন্তু তুমি জানিবা এই পৃথিৱীত সকলো সুখৰ ঊৰ্ধত আছে স্পৰ্শ সুখ।
1: ডেভিড, সকলোৰে বাবে সুখৰ সংজ্ঞা একে নহ'বও পাৰে।
0: নহ'ব পাৰে, কিন্তু তুমি লভা এই সুখ তেনেই খন্তেকীয়া আৰু থুনুকাও যথেষ্ট। কোনদিনা তাজ পাতৰ দৰে খহি পৰিব তলকিবই নোৱাৰিবা মামা। প্ৰলয়ংকাৰী ধুমুহাই এজাকে সেই সুখানুভূতিক তছ নছ কৰি পেলোৱাৰ মুহূৰ্ততহে তুমি বুজি উঠিবা স্পৰ্শ সুখ কি। যি সুখৰ পৰা নেকি তুমি বহু যোজন দূৰত মামা। তুমি হয়তো অতদিনে পাহৰিয়েই গ'লা তোমাৰ অতি মৰমৰ পুত্ৰৰ শৰীৰৰ সুঘ্ৰাণ। যি মায়াখনা ঘ্ৰাণে হয়তো এদিন আপোনা আপুনি তোমাক টানি নিছিল নিশ্চিন্ত মনে টোপনি গৈ থকা তাৰ কণমানি দেহাটোৰ কাষলৈ, আৰু আলফুলে নাকটো গুজি দিছিলা তাৰ সজাল ধৰি অহা কিচকিচিয়া চুলিকোছাৰ মাজত, তোমাৰ অকণমানি মৰম লগা নাতিটোক পিঠিত তুলি। কেতিয়াবা বাৰু ঘোঁৰা চেকুৰাই পাইছানে তুমি? পাইছানে কেতিয়াবা তোমাৰ অসুস্থতাৰ সময়ত বোৱাৰীৰ হাতৰ আলফুল মৰমৰ স্পৰ্শ?
2: ছাৰ নহ'ব আৰু ছাৰ, একেবাৰে উৰি গৈছে আপোনাৰ ডাটাখিনি।
1: কি, একেবাৰে উৰি গ'ল?
2: হয় ছাৰ, ৰিচাইকেল বিন, টেম্প ফাইল চব চেক কৰিলোঁ, এতিয়া আৰু কোনো ৰাস্তাই নাই।
1: সৰ্বনাশ হৈ গ'ল নহয়। হেৰা, এই কোম্পানীৰ ইঞ্জিনিয়াৰ?
2: নাই ছাৰ, কোম্পানীৰ ইঞ্জিনিয়াৰে বলে নোৱাৰা মেক্সিমাম কাম মোলৈ ৰেফাৰ কৰে, গতিকে
1: তেনেহ'লে এতিয়া কি কৰা যায়?
0: হ'ব মামা, সেইখিনি আকৌ কালেক্ট কৰি ল'লেই হ'ল।
2: দাদাই ঠিক কথাই কৈছে, মই এতিয়া যাওঁহে ছাৰ, দোকানত বৰ অসুবিধা হৈছে মই নথকাত।
1: হেৰা, এই তুমি যোৱাই নেকি?
2: হয়।
1: শুনাচোন শুনা, এই সেইখিনি নহ'লেচোন মোৰ জীয়াই থকাই।
2: আপুনি মিছাতে ইমান চিন্তা কৰিছে ছাৰ, এই দাদা আহিছে যেতিয়া কিবা এটা ব্যৱস্থা কৰি দিব দিয়ক। বাৰু দাদা, মই যাওঁ দিয়ক।
1: হেৰা ডেভিড, সেইখিনি বৰ জৰুৰী সমল আছিলোঁ মোৰ।
0: কিনো ইমান ইম্পৰ্টেণ্ট ডাটা আছিল মামা?
1: বিশেষ দিন কেইটামান ছেভ কৰি থোৱা আছিলোঁ তাত, মানে কথাবোৰ আজিকালি বৰ পাহৰিব লৈছোঁ, সেয়েহে সেই দিনকেইটা মই ৰিমাইণ্ডাৰত ছেভ কৰি থৈছিলোঁ, বুজিছ, বোৱাৰীক কৈ পেলাই, যাতে নিৰ্দিষ্ট দিনটোত সোঁৱৰাই দিয়ে মোক।
0: বাপৰে, এই সৰু কথাটোনো ইমান টেনশ্যন খাব লাগেনে? ডেটমতে পুনৰ ছেটিং কৰি দিলেই হ'ল দেখোন।
1: নহয় নহয় দেৱী, নহয় নহয়, এই সৰু কথাটোৱে মোৰ বাবে এতিয়া বৰ ডাঙৰ কথা হৈ গ'ল। মোৰ এই শিলৰ দৰে কঠিন জীৱন পৰিক্ৰমাৰ সবাতোকৈ ঠুনুকা দিনকেইটা সজাই থোৱা আছিল তাত, বিশেষকৈ বিশেষকৈ দীপৰ জন্মদিনটো। ডেভিড, সেইটো নাপালেতো সৰ্বনাশ হৈ যাব ডেভিড, কাৰণ কাৰণ কাৰণ সেই দিনটোত কোনেও গম নোপোৱাকৈ পুৱাই মই যাওঁ শক্তিপীঠলৈ। কালিকা গোসাঁনী আই বিধানমতেই তাৰ 3 বছৰ বয়সৰ পৰাই এই পূজাভাগ মই আগবঢ়াই আহিছোঁ। শুন শুন ডেভিড, আৰু মা কামাখ্যাৰ চৰণত নিৰন্তৰ আগবঢ়াই অহা এই পূজাভাগৰ বাবেহে আজিলৈকে কোনো বিঘিনি নঘটাকৈ এই সাফল্য অৰ্জন কৰিব পাৰিছে সি, গম পাইছনে? কিন্তু কিন্তু এতিয়া সেইবোৰ চখ পুৰি গ'ল ডেভিড, তাৰিখবোৰ দেখোন মনতে নাই মোৰ।
0: হ'ব মামা, তোমাৰহে মনত নাই, দীপ বা বোৱাৰীক সুধি সেইবোৰ পুনৰ ছেটিং কৰি দিব পৰা যাব।
1: দীপৰ জন্মদিনটো বাৰু পোৱা যাব, কিন্তু বাকীবোৰ?
0: আৰুনো কি আছিল মামা?
1: মৃত্যুৰ দিনবোৰ।
0: মৃত্যুৰ দিন মানে? অ' মামীৰ, হ'ব দিয়া, মাকৰ মৃত্যুৰ তাৰিখটো অন্ততঃ মনত থাকিব দীপৰ।
1: নহয় নহয় নহয় নহয় ডেভিড, নহয় নহয়, অকল সেইটোৱেই নহয় বুইছা, আই পিতাইৰ মৃত্যু তিথি দুটাও ছেভ হৈ আছিল তাত বুইছা, সেইকেইটাও পাহৰি গ'লোঁ মই, আই পিতাইৰ তিথি দুটাতো সিহঁতৰ মনত নাথাকিব, মোৰহে মনত নাই ডেভিড, আই পিতাইৰ তিথি দুটাও পাহৰি গ'লোঁ মই।
0: ৰ'বাচোন মামা, কিবা এটাতো।
1: নাই নাই নাই নহয় ডেভিড, নহয় নহয়, একোৱেই নৰোল আৰু বাকী বুইছ, মোৰ একোৱেই নৰোল আৰু বাকী, মোৰ দৈনিক জীৱনটোৱেই পক্ষাঘাত পিষ্ট হৈ পৰিলোঁ ডেভিড, বোৱাৰীয়ে এই মোবাইলটোতে সজাই থৈ গৈছিল মোৰ দিনটোৰ সমস্ত কাৰ্যসূচী, পুৱা শুই উঠাৰ পৰা নিশা বিচনাত পৰালৈকে মুহূৰ্তে মুহূৰ্তে এই মোবাইলটোৱেই মোক সোঁৱৰাই দিছিলোঁ, কোনটো গা ধোৱাৰ সময়, কোনটো ফুৰা চকাৰ সময়, চাহ খোৱাৰ সময়, ভাত খোৱাৰ সময়, নিয়মিতভাৱে খাবলগীয়া দিনটোৰ প্ৰতিপালি ঔষধ খোৱাৰ সঠিক সময় দিছিল।
0: মামা হ'ব ৰ'বা, কিবা এটা।
1: নহয় নহয় নহয় ডেভিড, নহয়, আৰু একো হ'বলৈ বাকী নাই, অ' সকলো শেষ বুইছ, সকলো শেষ, কাৰণ কাৰণ আজিকালি সকলো কথাই পাহৰি যাওঁ মই, তই তই ঠিকেই কৈছিলি ডেভিড, মোৰ অতি মৰমৰ একমাত্ৰ পুত্ৰৰ শৰীৰৰ গোন্ধটো আজি মোৰ মনত নাইও, কোথা কোথা, তাৰ মুখখনোচোন, তাৰ মুখখনোচোন এতিয়া মোৰ মনত পৰা নাইও, কেৱল কেৱল তাৰ মুখখনেই নহয় ডেভিড, অকণমানি নাতিটোৰ মৰম লগা মুখখনো মই মই মনত পেলাব পৰা নাই ডেভিড।
0: মামা
1: এই মই মনত পেলাব পৰা নাই হয় এই মুহূৰ্তত সিহঁতৰ মুখবোৰ, আই পিতাইৰ বেজৰুৱা মুখ দুখন, দীপৰ মাকৰ অভিমানী মুখখন, এই এই সকলোবোৰ কেতিয়াবাই এই সকলোবোৰ কেতিয়াবাই পাহৰি গৈছোঁ ডেভিড, সুদীৰ্ঘ সময়ৰ এই একাকী জীৱনে যেন সমস্ত কাঢ়ি লৈ গ'ল মোৰ, এতিয়া এতিয়া অহৰহ মই শুই থাকোঁ মাথো পাহৰণিৰ গহ্বৰত, এই যন্ত্ৰটো যে দেখিছোঁ, এই যন্ত্ৰটোৱে আছিল মোৰ শেষ আশ্ৰয় ডেভিড।
0: মামা
1: ডেভিড, শুন শুন ডেভিড, মোৰ সমস্ত জীৱনটোৱেই আবদ্ধ হৈ পৰিল এই অকণমানি যন্ত্ৰটোত,

0: চতুৰ্বৰ্গ নাটকখনি শুনিলে। ৰচনা আছিল পূৰ্ণকান্ত নাথৰ। বিভিন্ন চৰিত্ৰত অংশ ল'লে ৰাণা ইমৰাণ হুছেইন, নিউটন বিশ্বজিৎ বৰা, ডেভিড হিৰণময় গোস্বামী, গৌৰৱ মুকুট শৰ্মা, জাহ্নৱী তৃপ্তি হাজৰিকা আৰু অবনী বৰুৱাৰ চৰিত্ৰত অংশ ল'লে বিশ্বজিৎ কাকতিয়ে। নাটকখনিৰ প্ৰযোজনা কৰিলে পল্লৱী কলিতাই।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশ।

নিনগাঁও। এইখিনিতে এটি ঘোষণা, ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ ফোন কল বান্ধিবদ্ধ কৰা হ'ব 28 মে বৃহস্পতিবাৰে দিনৰ 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। সেই সময়ত 9435053214 এই নম্বৰত ফোন কৰি শ্ৰোতাই নিজৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰিব পাৰিব। মনত ৰাখিব, 28 মে বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 5 বজালৈ। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওক চন্দ্ৰশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠত লোকগীত।

102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে এটি ঘোষণা। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। পুনৰ নম্বৰটি কৈছো 9435053214।

এয়া আকাশবাণী নগাঁও। খন্তেক সময়ৰ পাছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভা অধিৱেশনৰ আজি পঞ্চম তথা অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। বিধেয়কখনক লৈ শাসক আৰু বিৰোধী উভয় পক্ষৰ বিধায়কসকলে সপক্ষে আৰু বিপক্ষে নিজৰ যুক্তি দাঙি ধৰিছে। শাসক পক্ষৰ ফালৰ পৰা পীযুষ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখন ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে প্ৰয়োজনীয় বুলি আজি সদনত দাবী কৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণি বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাৰ ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰ্মুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্য বৃদ্ধিৰ ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্য বৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা চাৰি মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে

0: জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায় জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰভাকৰ নাৱলেকৰক এই সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। সমিতিৰ সদস্য হিচাপে আছে প্ৰাক্তন IAS বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শমিকা ৰবি। আনহাতে গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবে সমিতিখনৰ সদস্য সচিব হিচাপে দায়িত্ব পালন কৰিব। জনগাঁথনি পৰিৱৰ্তনে সৃষ্টি কৰা ভাবুকিৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে এই অস্বাভাৱিক পৰিৱৰ্তন বিশ্লেষণ কৰি সমিতিখনে চৰকাৰক পৰিকল্পিত সময়োপযোগী সমাধানৰ প্ৰস্তাৱ দিব। উল্লেখযোগ্য যে 2025ৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমিতিখনৰ কথা প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীৰ উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্পও উপলব্ধ থাকিব। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ সংস্থা ইউনেস্কোৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীৰ পাণবজাৰস্থিত ডন বস্কো বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক তথা ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সচিব প্ৰধান ডঃ অশ্বিনী শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত চলি থকা ইয়াৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ডঃ ফাদাৰ এলেক্স মেথিউৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05।
1: ত্ৰিমিজি নে ইছে লিখা হে ঔৰ চিত্তা ৰয় নে ইছে সংগীতবদ্ধ কিয়া হে।

0: आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा, देश की सुरीली धड़कन। दोपहर के 12 बजने वाले हैं, थोड़ी ही देर में हम समाचार प्रसारित करेंगे।
1: नमस्कार आकाशवाणी समाचार के साथ मैं कनकलता। सर्वोच्च न्यायालय ने निर्वाचन आयोग द्वारा कराई गई मतदाता सूचियों के विशेष गहन पुनरीक्षण एसआई प्रक्रिया की वैधता को बरकरार रखा है। सर्वोच्च न्यायालय ने कहा कि एसआईआर प्रक्रिया स्वतंत्र और निष्पक्ष चुनावों की संवैधानिक अनिवार्यताओं को आगे बढ़ाती है। न्यायालय ने फैसला सुनाया कि निर्वाचन आयोग लोक प्रतिनिधित्व अधिनियम 1950 के अनुच्छेद 324 और उसके अधीन निर्मित नियम के तहत एसआईआर करवाने की शक्ति रखता है। मुख्य न्यायाधीश सूर्यकांत और न्यायमूर्ति जयमाल्या बागची की एक पीठ ने उन रिट याचिकाओं पर फैसला सुनाया जिनमें पिछले साल जून महीने में चुनाव आयोग द्वारा बिहार में एसआईआर आयोजित करने के लिए जारी अधिसूचना को चुनौती दी गई थी। मुख्य न्यायाधीश सूर्यकांत द्वारा सुनाए गए फैसले में कहा गया कि विवादित प्रक्रिया को केवल इसलिए अमान्य नहीं किया जा सकता क्योंकि यह नियमित पुनरीक्षण के लिए निर्धारित सामान्य तौर तरीकों के अनुरूप नहीं है, इसलिए यह नहीं कहा जा सकता कि निर्वाचन आयोग ने अपनी वैधानिक शक्तियों से अधिक कार्रवाई की है। सरकार ने कहा है कि देश में अभी तक इबोला वायरस के संक्रमण का कोई मामला सामने नहीं आया है। स्वास्थ्य मंत्रालय ने कहा कि अफ्रीका के कुछ हिस्सों में इबोला के मामलों के मद्देनजर स्थिति पर कड़ी नजर रखी जा रही है। सूत्रों के अनुसार युगांडा से हाल ही में लौटे एक व्यक्ति को बंगलुरु के सरकारी महामारी रोग अस्पताल में जांच और चिकित्सा के लिए अलग रखा गया। जांच में उसकी रिपोर्ट नकारात्मक आई है। नागरिकों को सलाह दी गई है कि वे घबराएं नहीं, गलत सूचना न फैलाएं और जानकारी के लिए केवल आधिकारिक स्रोतों पर ही भरोसा करें। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने आज टोरंटो में कनाडा में रहने वाले भारतीय समुदाय के लोगों से बातचीत की। श्री गोयल ने सोशल मीडिया पोस्ट में कहा कि इस बातचीत के दौरान उन्होंने प्रधानमंत्री नरेंद्र मोदी के नेतृत्व में भारत में आए आर्थिक बदलावों पर प्रकाश डाला। उन्होंने भारत कनाडा व्यापक आर्थिक साझेदारी समझौते के माध्यम से व्यापार, निवेश, नवाचार और लोगों के बीच आपसी सहयोग के क्षेत्रों में उभर रहे अपार अवसरों पर भी जोर दिया। केंद्रीय अन्वेषण ब्यूरो सीबीआई ने नीट यूजी 2026 परीक्षा पेपर लीक मामले में दो और आरोपियों को गिरफ्तार किया है। सीबीआई ने इस मामले में अब तक दिल्ली, जयपुर, गुरुग्राम, नासिक, पुणे, लातूर और अहल्यानगर से कुल 13 आरोपियों को गिरफ्तार किया है। प्रधानमंत्री नरेंद्र मोदी ने देश के अलग अलग हिस्सों में बढ़ते तापमान के बीच लोगों को सावधानी बरतने की सलाह दी है। सोशल मीडिया पोस्ट में श्री मोदी ने कहा कि वे भरपूर पानी पिएं और घर से बाहर निकलते समय अपने साथ पानी जरूर रखें। प्रधानमंत्री ने सभी से आग्रह किया कि जानवरों और पक्षियों के लिए घरों, बालकनी, छतों, दुकानों या दफ्तरों के बाहर पानी से भरा एक छोटा बर्तन जरूर रखें। प्रधानमंत्री ने लोगों से कहा कि इन मुश्किल दिनों में वे पूरी संवेदनशीलता और करुणा के साथ एक दूसरे का ख्याल रखें। मौसम विभाग ने उत्तर भारत के अनेक राज्यों में तेज गर्मी का अनुमान व्यक्त किया है और महाराष्ट्र के विदर्भ में भीषण गर्मी का रेड अलर्ट जारी किया है। विभाग ने आज महाराष्ट्र के अमरावती, वर्धा और चंद्रपुर जिलों के लिए लू का रेड अलर्ट जारी किया है। नागपुर, गढ़चिरौली और अकोला जिलों के लिए ऑरेंज अलर्ट जारी किया गया है। इस वर्ष मनाए जाने वाले अंतर्राष्ट्रीय योग दिवस का विषय है स्वस्थ वृद्धावस्था के लिए योग। आयुष राज्य मंत्री प्रताप राव जाधव ने आज खजुराहो में आयोजित योग महोत्सव अंतर्राष्ट्रीय योग दिवस के 25 दिन पहले आयोजित बैठक में भाग लेते हुए ये बात कही। उन्होंने कहा कि वृद्धावस्था में स्वस्थ रहने के लिए नियमित रूप से योग का अभ्यास अनिवार्य है। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप व्हाइट हाउस में आज अपने कैबिनेट की बैठक करेंगे। पूर्व राष्ट्रीय खुफिया निदेशक तुलसी गबार्ड सहित कैबिनेट के सभी सदस्यों के इस बैठक में शामिल होने की संभावना है। व्हाइट हाउस के एक अधिकारी के अनुसार इस बैठक के दौरान राष्ट्रपति ट्रंप और उनके शीर्ष अधिकारी विदेशी और घरेलू दोनों ही मुद्दों पर चर्चा कर सकते हैं। ये बैठक ऐसे समय पर हो रही है जब ईरान ने अमेरिका पर संघर्ष विराम का उल्लंघन करने का आरोप लगाया है। घरेलू शेयर बाजार के संवेदी सूचकांक का सेंसेक्स 69 अंक बढ़कर 76,079 पर था। निफ्टी 50 27 अंक की वृद्धि के साथ 1941 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: आकाशवाणी गुवाहाटी दुपरियार बातर सहित मैं ভাস্বতী চক্রবর্তী। এতিয়ার প্রধান বাতৰি সমূহ হল বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশ লৈ শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে।
3: অধ্যক্ষ ডাঙৰে ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলত বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰে এনেকুৱা কোড নিয়ম আছে, ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছো, অনুৰোধ জনাইছো।
2: শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়েও বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। অন্তিম দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণিত বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাত ৰাজ্যপালে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰ্মুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ আন ঠাইৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্য বৃদ্ধি তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচনৰ দিশত দৃঢ়তাৰে কাম কৰি এই ক্ষেত্ৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগা হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। উল্লেখযোগ্য যে সময়সীমা উকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বত নবগঠিত সরকারখনে অহা পাঁচ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। ষোড়শ অসম বিধানসভাৰ অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালী আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদি অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ লক্ষ্যৰে কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজুৰি

বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নতুন শ্ৰম সংহিতাৰ কল্যাণমূলক নিৰ্দেশনাৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে যোগ্য বীমাকৃত শ্ৰমিকে সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত এই সেৱা ইতিমধ্যে উপলব্ধ হৈছে। বীমাকৃত শ্ৰমিকসকলে গুৱাহাটীৰ বেলতলাৰ ESIC চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল তথা বা তিনিচুকীয়াৰ ESIC চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাব পাৰিব। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90 বছৰ ঊৰ্ধৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য শিক্ষাবিদ সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ানসকলে সংগীত পৰিৱেশন কৰিব। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ সংস্থা ইউনেস্কোৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীৰ পাণবজাৰত থকা ডনবস্ক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক তথা ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সচিব প্ৰধান ডঃ অশ্বিনী শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত চলি থকা ইয়াৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ ডঃ ফাদাৰ এলেক্স মেথিউৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো উপস্থিত আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্যক অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাহুল টেভাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব ডাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিছো ৰাবাদা আৰু জেছন হলডাৰে 2টাকৈ উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। আজি মোহালী নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। আজিৰ খেলখনত বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰকাশ প্ৰভাৱকৰ নাৱলিকৰৰ এই সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজিৰ প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।

लगा लगा लगा के धूप में खिला।

Sí.

0: हम सुन रहे थे किशोर कुमार की आवाज़ में हसरत जयपुरी के बोलों से सजे हुए शंकर जय किशन के संगीत के साथ इस प्यारे से खूबसूरत से नायाब से गीत को जो फिल्म अंदाज़।
1: एया आकाशवाणी বাতৰি সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিধানসভাত বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে হামাছৰ সামৰিক শাখাৰ নতুন মুৰব্বী আৰু 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মহম্মদ অদেহক হত্যা কৰা হৈছে বুলি দাবী কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালিত হ'বলগীয়া প্ৰথমখন এলিমিনেটৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে আফ্ৰিকাৰ বিভিন্ন অংশত ইবোলা ভাইৰাছৰ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি মন্ত্ৰালয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। সূত্ৰৰ পৰা জানিব পৰা মতে, অলপতে উগাণ্ডাৰ পৰা অহা এগৰাকী ব্যক্তিৰ গাৰ বিষত আক্ৰান্ত হোৱাৰ পাছত নিৰীক্ষণ আৰু চিকিৎসা মূল্যায়নৰ বাবে বাংগালুৰুত থকা মহামাৰীৰ বিশেষ চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। ব্যক্তিগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় বিষাণু বিজ্ঞান প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাত ব্যক্তিজনৰ শৰীৰত ইবোলা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সংশ্লিষ্ট ৰাজ্যিক কৰ্তৃপক্ষসমূহৰ সহযোগত পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুযায়ী জনস্বাস্থ্য বিষয়ক আৱশ্যকীয় নিয়মসমূহ ৰূপায়ণ কৰিছে। জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ আৰু অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। জনসাধাৰণক লগতে কেৱল চৰকাৰী সূত্ৰৰ তথ্যহে বিশ্বাস কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিধানসভাত বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ দোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীক প্ৰতিনিধিত্ব কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্ম নিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়।
2: আৰু কাষ্টমাৰী কোড আমি চিন্তা কৰাৰ আগতে এনেবোৰ কথা চিন্তা কৰিছিল। সেইকাৰণে কেতিয়াও বড়ো মিচিং কাৰ্বি ৰাভাৰ মাজত আমি উপেক্ষিত অৱহেলিত মহিলা দেখা নাপাওঁ। চাহ বানুৰ দৰে ঘটনা আমাৰ জনজাতীয় সমাজখনে কেতিয়াও হ'ব নিদিয়ে। সমাজে তেখেতসকলৰ দায়িত্ব লয় আৰু দুৰ্ভগীয়া মহিলাগৰাকীক সমাজেই দায়িত্ব লৈ সমাজেই তেওঁলোকক পৰিচালনা কৰে। অধ্যক্ষ মহোদয়, জনজাতীয়
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকী পালন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো মৃত্যুবাৰ্ষিকী উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুক শ্ৰদ্ধাৰে সোঁৱৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই সংক্ৰান্তত এতিয়ালৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুর আর অহল্যানগরের পর 13 জন অভিযুক্ত গ্রেপ্তার করেছে। সংস্থাটোৱে প্রকাশ করা মতে ঘটনা সংক্রান্ত আজি গ্রেপ্তার করা লাতুরের চিকিৎসক ডাক্তার মনোজ সিরুরে অভিযুক্ত পি ভি কুলকার্ণীর পর রসায়ন বিজ্ঞানের প্রশ্নকাকত লাভ করাত এটা প্রশিক্ষণ কেন্দ্রের স্বত্বাধিকারের পুত্রসহ 3 জন শিক্ষার্থীক সহায় করেছিল। একদরে অন্যজন অভিযুক্ত ডাক্তার অভং প্রভু মেডিকেল একাডেমির পদার্থ বিজ্ঞানের অধ্যাপক তেজস হর্ষকুমার শাহে ইতিপূর্বে গ্রেপ্তার করা মনীষ হাওলদারের পর নিট ইউজির প্রশ্নকাকত ফাইল করেছিল। সিবিআই ঘটনা সংক্রান্ত বর্তমানলৈকে দেশের বিভিন্ন প্রান্তর 49টা স্থানত তালাচী চলাইছে আর ভালেমান আপত্তিজনক নথিপত্র, লেপটপ আর মোবাইল ফোন জব্দ করেছে। উল্লেখযোগ্য যে প্রশ্নকাকত ফাইল হওয়ার অভিযোগত যা 3 মে'ত অনুষ্ঠিত নিট ইউজির পরীক্ষা বাতিল করবলগিয়া হয়েছিল। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইলৰ সেনাবাহিনীয়ে হামাছৰ সামৰিক শাখাৰ নতুন মুৰব্বী আৰু 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মহম্মদ অদেহক হত্যা কৰা হৈছে বুলি জানিবলৈ দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে দিয়া এটা যুটীয়া বিবৃতিত সেনাবাহিনীয়ে কৈছে যে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটাজৰ নিৰ্দেশমৰ্মে এই অভিযান চলোৱা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইলে 2023 বৰ্ষৰ আক্ৰমণৰ সময়ত ইজৰাইলৰ বহু অসামৰিক লোক আৰু সেনাবাহিনীৰ লোকৰ হত্যা অপহৰণ ঘটনাত অধিক জড়িত আছিল বুলি উল্লেখ কৰিছে। ইজৰাইলৰ আক্ৰমণত হামাছৰ মুৰব্বী ইজাদিন আল হাদাদ নিহত হোৱাৰ পাছতে মহম্মদ অদেহক শাখাটোৰ নতুন মুৰব্বী হিচাপে নিয়োগ কৰা হৈছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানাহুৱে সামাজিক মাধ্যমত এই আক্ৰমণৰ কথা স্পষ্ট কৰি কয় যে 7 অক্টোবৰৰ আক্ৰমণত জড়িতসকলক নিশেষ নকৰালৈকে দেশ শান্ত নহয়। ইপিনে ইজৰাইলে দক্ষিণ লেবাননৰ তীৰ আৰু মাৰ্জিয়ন অঞ্চলক লক্ষ্য কৰি আকাশমাৰ্গেৰে ব্যাপক আক্ৰমণ অব্যাহত ৰাখিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই আক্ৰমণত কালি 31 জন লোকৰ মৃত্যু হোৱাৰ লগতে 40 জন আহত হৈছে। উল্লেখযোগ্য যে দেশখনৰ প্ৰধানমন্ত্ৰী নেতানাহুৱে হিজবুল্লাহ উগ্ৰপন্থী গোটৰ বিৰুদ্ধে সেনাক অভিযান তীব্ৰতৰ কৰি তোলাৰ নিৰ্দেশ দিয়াৰ পাছতে এই আক্ৰমণ চলোৱা হয়। জানিব পৰা মতে ইজৰাইলৰ সুৰক্ষা বাহিনীয়ে শেহতীয়া কিছুদিনত 600তকৈও অধিক হিজবুল্লাহ উগ্ৰপন্থী সদস্যক হত্যা কৰিছে। দক্ষিণ লেবাননত ইজৰাইলে চলোৱা আক্ৰমণত কমেও 31 জন লোকৰ মৃত্যু হোৱাৰ লগতে 40 জন আহত হৈছে। লেবাননত ৰাজহুৱা স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সীমান্তত সংঘাত চলি থকাৰ মাজতে ইজৰাইলে কালি কেইবাখনো গাঁও আৰু নগৰক লক্ষ্য কৰি আকাশমাৰ্গেৰে আক্ৰমণ চলায়। মন্ত্ৰালয়ে জনোৱা মতে তীৰৰ দক্ষিণ নগৰৰ সমীপৱৰ্তী ৱুৰ্জ অল শ্বামালিত এই আক্ৰমণত 14 জন লোকে প্ৰাণ হেৰুৱায়। কোথাৰিয়া অল শিয়াদত 5 জন, হাবোশত 4 জন আৰু মাৰকাহত 6 জন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ইজৰাইলৰ সেনাবাহিনীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে ইজৰাইলে এই আক্ৰমণ হিজবুল্লাহ উগ্ৰপন্থী গোটৰ সদস্য আৰু গোটটোৰ আন্তঃগাঁথনিক লক্ষ্য কৰি চলোৱা হৈছে বুলি স্পষ্ট কৰি থৈছে। ইপিনে হিজবুল্লাহে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত ৰাখিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালীৰ নিউ চণ্ডীগড়ত হ'বলগা এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্যক অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 162 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ৰাহুল টেৱাটিয়াই সৰ্বাধিক 68 ৰাণ কৰে। বেংগালুৰুৰ হৈ জেকব ডাফিয়ে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 254 ৰাণ কৰে। দলটোৰ হৈ ৰজত পাটিদাৰে মাত্ৰ 33টা বলত 93 ৰাণ কৰি আউট নোহোৱাকৈ ৰয়। বিৰাট কোহলি আৰু কৃণাল পাণ্ডিয়াই 43 ৰাণকৈ অৰিহণা যোগায়। গুজৰাটৰ হৈ কাগিজ ৰাবাদা আৰু জেছন হোল্ডাৰে 2টাকৈ উইকেট লাভ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। অলিম্পিকত 2বাৰ পদক বিজয়ী পি ভি সিন্ধু সিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সিন্ধুৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইণ্ডোনেছিয়াৰ পুত্ৰী কুসুমা বাৰ্ডানিক 21-17, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। একেদৰে ভাৰতৰ সত্বিকৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ শেট্টীৰ যুটীটোও পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিধানসভাত বহু চৰ্চিত উমৈহতীয়া দেৱানীবিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে হামাছৰ সামৰিক শাখাৰ নতুন মুৰববী আৰু 2023 চনৰ 7 অক্টোবৰৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী মোহাম্মদ অধেহক হত্যা কৰিছে বুলি দাবী কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
0: बात है और अब चलते हैं हम हमारे संदेशों की तरफ जो हमारे श्रोताओं ने लिखे हैं और जल्दी जल्दी से हम हमारे संदेशों को पढ़ लेते हैं क्योंकि समय भी हो रहा है सुरीला सफर का। हमारे श्रोता लिखते हैं कि माता पिता नहीं वस्तुतः नैतिक मूल्य गिरने का कारण स्वयं बालक का ही होता है। बिल्कुल सही बात है, हम इस बात को मानते हैं। हमारे श्रोता ने लिखा है आज की जनरेशन में नैतिक मूल्यों की कमी के कारण हर माता पिता हैं क्योंकि हम उन्हें खर्च का पैसा दिया है, मोबाइल दिया है, अच्छे विद्यालय में प्रवेश दिलाया, लेकिन हमने अपने संस्कार हमारे गुरुओं के साथ के बारे में बैठकर शिक्षा नहीं दी है। घरों में अपने धार्मिक ग्रंथ पढ़ने को रखें, इस बात की वो सलाह देते हैं। और हमारे श्रोता लिखते हैं कि माता पिता ही सबसे पहले जिम्मेदार हुआ करते हैं, समाज या माहौल उसके बाद में, क्योंकि पक्षी अपने चूजे को पंख निकल जाने से पहले तक पालता है और जब पंख लग जाए तो उसके बाद वह आपके रोकने पर भी नहीं रुकेगा। पैदा होते ही शिशु के हाथ में मोबाइल आ जाता है तो अपने हितों के चलते ऐसे में किसको दोष दें। बात तो आपकी बिल्कुल सही है। इसके साथ ही हमारे श्रोता लिखते हैं मेरी मम्मी बोलती थी जहाँ काड़ वहाँ बाड़, जो आपके पास है उसकी ज़रूरत के हिसाब से खर्च करो, अपने आसपास के लोगों की मदद करो, ईश्वर कभी कमी नहीं आने देते। ये बात तो मैं अपने ऊपर भी लागू करती हूँ और इस बात का वो ख्याल रखते हैं। इसके साथ ही हमारे श्रोताओं ने बहुत सारी बातों को लेकर इसमें लिखा है और इसके साथ ही अभी जो हम चल रहे हैं उनमें हमने 2 शब्दों के बारे में भी आपसे बात करी थी। तो राख का खरा का राख होता है, जो जितना खरा होगा वो राख नहीं बन पाएगा, ऐसा हम मानकर चलते हैं। इसके साथ ही एक और शब्द आया कि जीना भी कला है। जीना का 2 अर्थ होते हैं, एक होता है सीढ़ियाँ और एक होता है जीवन। एक और श्रोता ने लिखा है नवजीवन का उल्टा।

0: आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा कार्यक्रम सखी सहेली बस कुछ ही पलों में।
1: ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানিবিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানিবিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ কথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানিবিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা আৰ এছ এছৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানিবিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানিবিধিৰ জৰিয়তে সংখ্যালঘুৰ তোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানিবিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
2: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, সো দেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো। ইয়াৰ আমাৰ হোৱাট ইজ দ্য ফাউণ্ডেশ্যন, আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানিবিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানিবিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90 বছৰ ঊৰ্ধৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য শিক্ষাবিদ সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ানসকলে সংগীত পৰিৱেশন কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্পও উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। উল্লেখযোগ্য যে সময়সীমা উকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালীৰ নিউ চণ্ডীগড়ত হ'ব লগা এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাংগালোৰে নিৰ্ধাৰণ কৰি দিয়া 255 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাতে আটাইকেইটা উইকেট হেৰুৱাই 162 ৰানহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 4 বজাত শুনিবলৈ পাব।
0: चावल के व्यंजन के बारे में बातचीत करेंगे। तरह, तो तरह आपके घर में जी
3: तरह तरह के चावल
0: तरह तरह के चावल के व्यंजन आपके घर में कोई स्पेशल बनता है क्या, तो वो जरूर बताइएगा। वैसे संदेश आए हैं पर हम चाहते हैं आपके घर में अगर चावल का कुछ ऐसा बनाना हो जाए तो आप क्या बनाएंगी, हमारी सखियां बताएं और हमारे सखा भी बताएं कि उन्हें किस तरह का
3: बिल्कुल, क्योंकि आजकल सखा भी बनाते हैं।
0: हाँ बिल्कुल,
3: हर घर में सखा भी इसमें भोजन बनाने में अपनी पूरी सहायता करते हैं सब कामों में। तो आप बताइए आपको कौन सी ऐसी कौन सा ऐसा व्यंजन है बहुत ज्यादा पसंद है जो आप बनाते भी हैं और खिलाना आपको पसंद है।
0: बिल्कुल, और आरती आज हमने हमारे जो भी सखी सहेली परिवार के सारे श्रोताओं को एक शब्द दिया है आलोचना, तो शब्द यहाँ से स्टूडियो से आए हैं लेकिन आप तक पहुँचे हैं, तो आप बताइए इस शब्द आलोचना के लिए आपके क्या विचार हैं, क्या अनुभव हैं और क्या आपको लगता है ये
3: आप क्या सोचते हैं इसके बारे में, क्योंकि इसको सकारात्मक तरीके से भी समझा जा सकता है और नकारात्मक तरीके से भी इसके पहलू हो सकते हैं
0: और उसकी वजह से कई सारे जिंदगी में हम लोग ने अलग अलग तरह के अनुभव भी सब लोगों ने उसको जिया है ना, तो वो जरूर बताइएगा। और साथ में देखिए बुजुर्गों में जो एक मोबाइल के प्रति प्रेम जो हम देखते आ रहे हैं, हम अपने घर के नीचे गार्डन में या कुछ ऐसा कॉमन एरिया होता है वहां देखते हैं बड़े मतलब बच्चे तो मोबाइल की तरफ है ही आकर्षण, अब जो घर के जो बड़े हैं बुजुर्ग हैं उन्हें भी मोबाइल देखने की आदत बढ़ती चली जा रही है। ठीक है, बढ़ रही है आदत, उसके फायदे भी हैं क्योंकि वो सीख भी रहे होते हैं कि टेक्निक क्या है, किस तरह से हम इसका इस्तेमाल करें, अगर हम घर में अकेले हैं तो क्या क्या चीजें हमें इसके लिए जानकारी होनी चाहिए। और कुछ हमारे बड़े ऐसे भी होते हैं वो जो बहुत आसानी से चल फिर नहीं सकते, तो उनके लिए ये एक मनोरंजन का साधन भी हो जाता है। देखिए इसके सकारात्मक विचार भी
3: हर चीज के दो पहलू होते हैं,
0: गुण हर एक चीज के सिक्के के तो दो पहलू हमेशा होते हैं। तो बहुत सारी राय हमारे श्रोताओं ने तो लिख भेजी, हम चाहते हैं आप और लिख के बताइए
3: कि इसमें नकारात्मक पहलू क्या है, इसके और सकारात्मक क्या है। और साथ ही आज हम बात करेंगे साड़ियों संसार लेकर आए हैं,
0: तो साड़ियों के संसार आज कहां चलने वाले हैं।
3: आज हम साड़ी लेकर आए हैं कलमकारी साड़ी जो आंध्र प्रदेश में बहुत की है,
0: बहुत सारी सखियों को ये प्रिय होगी साड़ी, मुझे तो पूरा विश्वास है।

0: आप सुन रहे हैं विविध भारती।
1: বাতৰি পঢ়িছো তন্নিতা ভৰদ্বাজে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভূতত গৃহীত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা পাঁচ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পৰা সকাহ দিবৰ বাবে জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত ৰাজ্য চৰকাৰে বিশেষ নীতি ধাৰ্য কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত হোৱা জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবৰ বাবে কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলুমিনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। CBI চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালীত হ'বলগীয়া প্ৰথমখন এলিমিনেটৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15
2: और चूंकि हमारे भारत की खुद गवर्नमेंट का है तो इसका जो सेल्फलेस वर्क है वो कभी भी डिनाई नहीं किया जा सकता और मेरे लिए गौरव की बात है कि आपने मुझे इनवाइट किया है आज।
3: क्या बात है, अपने बारे में सबसे पहले थोड़ा बताइए कि आप किस इलाके से आती हैं और मेडिकल की फील्ड में आप कैसे गई हैं?
2: वैसे तो मेरा इलाका पूरा भारत ही है
3: जी,
2: लेकिन ऑफकोर्स मैं बॉर्न एंड ब्रॉट अप मुंबई में ही हूँ और ऑफकोर्स बोरीवली ही नज़दीक में है आपके स्टूडियो के पास। और क्योंकि हम लोग का नेटिव प्लेस भदोही से है,
3: बनारस के पास।
2: पहले बनारस होता था, अभी वो भदोही हो गया क्योंकि स्ट्रक्चर ऑफ डिस्ट्रिक्ट बढ़ गया और थोड़ी पढ़ाई मेरी वहाँ पर भी हुई है। और एक चीज़ बहुत इम्पॉर्टेंट है कि जहाँ से मैं आई हूँ वहाँ पे लड़कियों का एजुकेशन न के बराबर था। तो आई एम फर्स्ट चाइल्ड टू डू 12th। उसके बाद जो भी पढ़ाई हुई, चाहे वो मेडिकल की हुई या हमारी जितनी पब्लिक वर्क है, वो डेफिनेटली हर एक चीज़ में पहला ही है। लेकिन मैं पहली नहीं हूँ क्योंकि हमारे स्कूल कॉलेजेस हैं वहाँ पर।

ইমানপৰে শ্ৰোতাই বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। লগতে শ্ৰোতাই অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashvani.gov.in ৱেবছাইট যোগে।

শ্ৰোতাক নমস্কাৰ জনাইছোঁ। যুৱতৰংগৰ আজিৰ অনুষ্ঠানটো নিবেদন কৰিছোঁ মই নয়নমণি হীৰাই। আজিৰ অনুষ্ঠানটিত আমি সৰ্বপ্ৰথমে স্কাউট গাইড আন্দোলনৰ সম্পৰ্কে কিছু আলোচনা কৰিম। তাৰ পৰৱৰ্তী সময়ত আমি অন্যান্য কিছু বিষয়তো কিছু আলোকপাত কৰিম। সৰ্বপ্ৰথমে আমি স্কাউট গাইড আন্দোলন সম্পৰ্কে কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। আহক আমি আলোচনাটোত অংশগ্ৰহণ কৰোঁ। স্কাউট আৰু গাইড হৈছে বিশ্বব্যাপী যুৱ আন্দোলন যিয়ে চৰিত্ৰ গঠন, জীৱন দক্ষতা, নাগৰিকত্ব আৰু বাহ্যিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োটাৰ উৎপত্তি বিংশ শতিকাৰ আৰম্ভণিতে হৈছিল আৰু ইয়াৰ মূল্যবোধ একেই যদিও পৰম্পৰাগতভাৱে লিংগ অনুসৰি বিভক্ত সমান্তৰাল সংগঠন হিচাপে ইয়াৰ বিকাশ ঘটিছিল। 1907 চনত ইংলেণ্ডত ব্ৰিটিছ সেনাৰ বিষয়া ৰবাৰ্ট বেডেন পাৱেলে স্কাউট আন্দোলন প্ৰতিষ্ঠা কৰিছিল। তেওঁ ব্ৰাউনচি দ্বীপত এটা পৰীক্ষামূলক শিবিৰৰ আয়োজন কৰিছিল যাতে ল'ৰাক পৰ্যবেক্ষণ কাঠশিল্প

আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰশিক্ষণ দিয়াৰ বাবে নিজৰ ধাৰণা পৰীক্ষা শিবিৰ কৰিব পাৰে। এই সফলতাৰ ফলত 1908 চনত স্কাউটিং ফৰ বয়জ গ্ৰন্থখন প্ৰকাশ পায় আৰু বিশ্বজুৰি স্কাউটিঙৰ দ্ৰুত প্ৰসাৰ ঘটে। ছোৱালীৰ বাবে একেধৰণৰ কাৰ্যসূচীৰ প্ৰয়োজনীয়তা দেখি বেডেন পাৱেলৰ ভগ্নী এগনেছ আৰু পিছলৈ তেওঁৰ পত্নী অলভে 1910 চনত গাৰ্ল গাইডছ স্থাপন কৰে। দুয়োটা আন্দোলনৰ মুখ্য উদ্দেশ্য হৈছে যুৱক যুৱতীসকলক দায়িত্বশীল নাগৰিক হিচাপে তেওঁলোকৰ সম্পূৰ্ণ শাৰীৰিক, বৌদ্ধিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিক সম্ভাৱনা লাভ কৰাত অৰিহণা যোগোৱা। স্কাউট আৰু গাইডসকলে এটা সাধাৰণ নৈতিক নিয়ম মানি চলে। স্কাউট গাইড প্ৰতিশ্ৰুতিত সাধাৰণতে ঈশ্বৰ আৰু দেশৰ প্ৰতি কৰ্তব্য, আনক সহায় কৰা আৰু স্কাউট গাইড আইন পালন কৰাটো অন্তৰ্ভুক্ত কৰা হয়। বিধানে বিশ্বাসযোগ্যতা, আনুগত্য, সহায়কাৰিতা, সৌজন্যতা, জীৱ জন্তুৰ প্ৰতি দয়া, আজ্ঞাকাৰিতা, আনন্দময়তা, সঞ্চয় আৰু চিন্তা আৰু কৰ্মত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ ভাগ কৰা মূল মন্ত্ৰ হৈছে প্ৰস্তুত হওক, যাৰ অৰ্থ হৈছে নিজৰ কৰ্তব্য পালন কৰিবলৈ আৰু আনক সকলো সময়তে সহায় কৰিবলৈ মানসিক আৰু বাহ্যিকভাৱে সাজু হোৱা। কাৰ্যসূচীসমূহে বাহ্যিক কাৰ্যকলাপ আৰু ব্যৱহাৰিক দক্ষতাক মূল পদ্ধতি হিচাপে ব্যৱহাৰ কৰে। শিবিৰ, হাইকিং, অগ্ৰণী প্ৰকল্প, প্ৰাথমিক চিকিৎসা, বাচন বৰ্তন অবিহনে ৰন্ধা বঢ়া, মানচিত্ৰ পঢ়া, গাঁঠি বান্ধি ৰখা আদি মানক কাৰ্যকলাপ। প্ৰগতিশীল বেজ ব্যৱস্থাৰ জৰিয়তে সদস্যসকলে নাগৰিকত্ব আৰু সমাজ সেৱাৰ পৰা আৰম্ভ কৰি বিজ্ঞান, প্ৰযুক্তি, কলা আৰু পৰিৱেশলৈকে দক্ষতা শিকে। এই কৰ্ম কৰি শিকিব পৰা পদ্ধতিয়ে আত্মবিশ্বাস, নেতৃত্ব, দলীয় কাম আৰু সমস্যা সমাধানৰ সৃষ্টি কৰে। সামূহিক সেৱা কেন্দ্ৰীয় স্কাউট আৰু গাইডসকলে নিয়মিতভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, গছ বাগিচা, ৰক্তদান শিবিৰ আৰু দুৰ্যোগ সহায় প্ৰচেষ্টাৰ আয়োজন কৰে। ভাৰতত দুয়োটা ধাৰা একত্ৰিত হৈ এটা অনুষ্ঠানত পৰিগণিত হৈছিল। কেইবাখনো আঞ্চলিক স্কাউট গাইড সংঘৰ একত্ৰীকৰণৰ পিছত 1951 চনত ভাৰত স্কাউটছ আৰু গাইডছ গঠন কৰা হয়। ই যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনত কাম কৰে আৰু ইয়াক বিশ্ব স্কাউট আন্দোলন সংস্থা আৰু বিশ্ব গাৰ্ল গাইড আৰু গাৰ্ল স্কাউট সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। সমগ্ৰ ভাৰতবৰ্ষৰ বিদ্যালয় আৰু অন্যান্য অনুষ্ঠানসমূহৰ লগত জড়িত এই আন্দোলন অতিকৈ সক্ৰিয়। সদস্যসকলক বয়স অনুসৰি 3টা ভাগত ভাগ কৰা হৈছে। 5-10 বছৰ বয়সৰ বাবে কাব আৰু বুলবুল, 10-17 বছৰ বয়সৰ বাবে স্কাউট আৰু গাইড, আৰু 17-25 বছৰ বয়সৰ বাবে ৰোভাৰ আৰু ৰেঞ্জাৰ। ইউনিফৰ্ম, বেজ আৰু দক্ষতা বঁটাৰ দ্বাৰা তেওঁলোকৰ অগ্ৰগতি চিহ্নিত কৰা হয়। স্কাউটিং আৰু গাইডিং 216খন দেশ আৰু অন্যান্য অঞ্চলত 5.7 কোটিতকৈ অধিক সদস্যৰ কাষ চাপিছে। এই আন্দোলনে যুৱক যুৱতীসকলক স্বাৱলম্বী হোৱাত সহায় কৰাৰ লগতে জাতি, ধৰ্ম, লিংগৰ পাৰ্থক্য নোহোৱাকৈ ভাতৃত্ববোধ আৰু ভগ্নিত্বৰ মনোভাৱ গঢ়ি তোলে। পৰ্দাৰু নগৰায়নৰ যুগত ই বাহিৰৰ সংযোগ, মানসিক স্থিতিস্থাপকতা আৰু নাগৰিক দায়বদ্ধতাক প্ৰসাৰিত কৰি প্ৰাসংগিক হৈ আছে। বহুতো নেতা, প্ৰতিৰক্ষা কৰ্মী আৰু সমাজকৰ্মীয়ে তেওঁলোকৰ প্ৰাৰম্ভিক স্কাউট গাইড প্ৰশিক্ষণৰ বাবে অনুশাসন, সেৱা মনোভাৱ আৰু নেতৃত্বৰ সৃষ্টি কৰাৰ বাবে কৃতিত্ব দিয়ে। ভাৰতত স্কাউট গাইড আন্দোলনৰ প্ৰসাৰৰ কথা আলোচনা কৰোঁ তেন্তে ইংলেণ্ডত বেডেন পাৱেলে আৰম্ভ কৰাৰ মাত্ৰ 2 বছৰৰ পিছত 1909 চনত স্কাউটিং ভাৰতলৈ আহিছিল। কেপ্টেইন টি এইচ বেকাৰে লণ্ডনৰ ইম্পেৰিয়েল হেডকোৱাৰ্টাৰত বাংগালোৰত প্ৰথম স্কাউট সৈন্য পঞ্জীয়ন কৰে। তাৰ পিছৰ বছৰবোৰত কিৰ্কি, পুনে, চিমলা, মাদ্ৰাছ, জবলপুৰ আৰু লোনাভালত সৈন্য গঠন কৰা হয়। প্ৰথম অৱস্থাত এই আন্দোলন ইউৰোপীয় আৰু এংলো ইণ্ডিয়ান শিশুৰ মাজত সীমাবদ্ধ আছিল। ভাৰতীয় জাতীয়তাবাদী নেতাসকলে ভাৰতীয় ল'ৰাক অন্তৰ্ভুক্ত কৰাটো বিচাৰিছিল, সেয়েহে পৃথক পৃথক সংগঠনৰ সৃষ্টি হ'ল। মদন মোহন মালৱ্য, হৃদয়নাথ কুঞ্জৰু আৰু শ্ৰীৰাম বাজপেয়ীৰ দ্বাৰা এলাহাবাদৰ সেৱা সমিতি, স্কাউট এছ'চিয়েচন আৰু এনি বেচান্তৰ 1911 চনত জবলপুৰত গাৰ্ল গাইডিং আৰম্ভ হয়। 1915 চনত 50টাতকৈ অধিক কোম্পানী আৰু 1200 সদস্যলৈ ইয়াৰ সংখ্যা বৃদ্ধি পায় আৰু 1916 চনত অল ইণ্ডিয়া গাৰ্ল গাইড এছ'চিয়েচন গঠন হয়। 1928 চনৰ পৰা ভাৰতীয় ছোৱালীক ইয়াত ভৰ্তি কৰা হয়। 1947 চনৰ আগতে ভাৰতৰ বয় স্কাউট এছ'চিয়েচন, হিন্দুস্তান স্কাউট এছ'চিয়েচন আৰু সেৱা সমিতি, স্কাউট আৰু গাৰ্ল গাইড এছ'চিয়েচন আদি আছিল।
ভাৰতৰ স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় নেতাসকলে একক যুৱ আন্দোলনৰ মূল্য দেখিছিল। জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, মংগল দাস, পাক ভাষা, হৃদয়নাথ কুঞ্জৰু, শ্ৰীৰাম বাজপেয়ী, ন্যায়াধীশ ভিভিয়ান বসু আৰু শিক্ষা সম্পাদক ডক্টৰ তাৰাচান্দে বিভিন্ন স্কাউট আৰু গাইড সংস্থাক একত্ৰিত কৰাৰ কাম কৰিছিল। ইয়াৰ পূৰ্বে এটা ডাঙৰ বাধা আছিল স্কাউট পমিচ ডিউটি টু কিঙৰ উল্লেখ, যাৰ বিৰোধিতা কৰিছিল জাতীয়তাবাদী নেতাসকলে। 1950 চনৰ 7 নৱেম্বৰত ভাৰতৰ বয় স্কাউট এছ'চিয়েশ্যন আৰু হিন্দুস্তান স্কাউট এছ'চিয়েশ্যনে ভাৰত স্কাউট এণ্ড গাইড হিচাপে একত্ৰিত হোৱাৰ পিছত এই একত্ৰিতকৰণ চূড়ান্ত হয়। 1951 চনৰ 15 আগষ্টত অল ইণ্ডিয়া গাৰ্ল গাইড এছ'চিয়েশ্যনে একেটা সংস্থাতে যোগদান কৰে। 1950 চনৰ 6 নৱেম্বৰত ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ অধীনত এই সংস্থাটো পঞ্জীয়ন কৰা হয়। ভাৰত স্কাউট আৰু গাইড সংস্থাৰ ভাৰতৰ সৰ্ববৃহৎ স্বেচ্ছামূলক অৰাজনৈতিক ইউনিফৰ্ম পৰিহিত যুৱ সংগঠন হৈ পৰিল। জাতি ধৰ্ম, ধৰ্মৰ পাৰ্থক্য নোহোৱাকৈ ই সকলোৰে বাবে মুকলি। ই স্কাউট আন্দোলনৰ বিশ্ব সংস্থা আৰু গাৰ্ল গাইড আৰু গাৰ্ল স্কাউটৰ বিশ্ব সংস্থাৰ সৈতে জড়িত। 1959 চনত ভাৰতে নতুন দিল্লীত 17 সংখ্যক বিশ্ব স্কাউট সন্মিলন আয়োজন কৰিছিল আৰু 1966 চনত পুণেত সংগম ৱৰ্ল্ড ৱাইড গাইড গাৰ্ল স্কাউট চেণ্টাৰ মুকলি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় শান্তি বছৰত অৱদানৰ বাবে 1983 চনত ৰাষ্ট্ৰসংঘই ভাৰত স্কাউট আৰু গাইডক সন্মানীয় শান্তিদূত নামেৰে নামাকৰণ কৰিছিল। 2011 চনলৈকে স্কাউট উইঙত প্ৰায় 28.8 লাখ আৰু গাইড উইঙত প্ৰায় 12.8 লাখ সদস্য আছিল। আজি ই সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিদ্যালয় আৰু সম্প্ৰদায়ত কাম কৰে। কাপ বুলবুলৰ পৰা ৰভাৰ ৰেঞ্জাৰলৈকে বয়সৰ গোটৰ সৈতে আৰু পৰিৱেশ অভিযান, দুৰ্যোগ সাহাৰ্য আৰু সম্প্ৰদায় সেৱাৰ দৰে কাৰ্যকলাপৰ জৰিয়তে ই বিয়পি পৰিছে। আমি এতিয়া আহোঁ স্কাউট আৰু গাইডে পৰিৱেশন কৰা প্ৰাৰ্থনা গীতটোৰ প্ৰসংগলৈ। ভাৰতৰ প্ৰতিটো স্কাউট আৰু গাইড সমাৱেশৰ এক অপৰিহাৰ্য অংশ প্ৰাৰ্থনা গীত। ইয়াক সৈন্যৰ সভা, শিবিৰ, পতাকা উত্তোলন আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিতে গাই ঐক্য, অনুশাসনৰ আৰু আধ্যাত্মিক প্ৰতিফলনৰ অনুভূতি সৃষ্টি কৰা হয়। ভাৰত স্কাউটছ এণ্ড গাইডছৰ চৰকাৰী প্ৰাৰ্থনা হিন্দী ভাষাত বীৰদেৱ বীৰৰ দ্বাৰা লিখা আৰু সাধাৰণতে গান গাবলৈ 85-90 ছেকেণ্ড সময় লাগে। গীতৰ কথা আৰু থিম যদি আমি চাবলৈ যাওঁ, আটাইতকৈ বেছি গোৱা সংস্কৰণটো আৰম্ভণি হয় এইদৰে: দয়া কৰ দান ভক্তিকা হামে পৰমাত্মা দেনা, দয়া কৰনা হামাৰী আত্মা মে শুদ্ধতা দেনা। প্ৰাৰ্থনাত ভক্তি, আত্মাৰ পবিত্ৰতা, অন্তৰৰ পৰা আন্ধাৰ আঁতৰাবলৈ আভ্যন্তৰীণ পোহৰৰ দান বিচাৰিছে। ইয়াৰ পিছত অনুৰোধ কৰা হৈছে যে প্ৰেম গংগাৰ দৰে বৈ যাওক, স্কাউট আৰু গাইডসকলক একেলগে মিলাপ্ৰীতিৰে জীয়াই থাকিবলৈ শিকাইছে। সেৱাক মূল কৰ্তব্য হিচাপে গুৰুত্ব দিয়া হৈছে। হামাৰা কৰ্ম হো সেৱা, হামাৰা ধৰ্ম হো সেৱা, সদা ইমান হো সেৱা বা সেৱক সৰ বনা দেনা। অৰ্থাৎ আমাৰ কাম সেৱা হওক, আমাৰ ধৰ্ম সেৱা হওক, আমাৰ বিশ্বাস সেৱা হওক আৰু আমাৰ প্ৰকৃত সেৱক কৰক। চূড়ান্ত স্তৱকটোৱে দেশপ্ৰেমৰ প্ৰৱণতা জগাই তুলিছে। বতন কে ৱাস্তে জিনা, বতন কে ৱাস্তে মৰণা, বতন পৰ যা ফিদা কৰনা, প্ৰভু হেমে শিখা দেনা। ঈশ্বৰক তেওঁলোকক জাতিৰ বাবে জীয়াই থাকিবলৈ, জাতিৰ বাবে মৰিবলৈ আৰু জাতিৰ বাবে বলিদান দিবলৈ শিকাবলৈ অনুৰোধ কৰিছে। ইয়াৰ অৰ্থ আৰু মূল্যবোধ সম্পৰ্কে যদি আমি চাওঁ, ইংৰাজী অৰ্থই স্কাউটিং আৰু গাইডিঙক আদৰ্শক প্ৰতিফলিত কৰে। আধ্যাত্মিক ভিত্তি, হে ঈশ্বৰ আমাক জ্ঞান দিয়ক, আমাক আত্মাৰ বিশুদ্ধতা দিয়ক, আমাৰ চেতনাত প্ৰৱেশ কৰক, আমাৰ দৃষ্টিত বাস কৰক। চৰিত্ৰ, ইয়াত প্ৰেমেৰে ভৰা হৃদয়, সদস্যৰ মাজত সমন্বয়, সততা, কঠোৰ পৰিশ্ৰম আৰু উচ্চ কৰ্মৰ আনন্দ বিচৰা হয়। সেৱা আৰু দেশপ্ৰেম, সেৱাক কৰ্ম, ধৰ্ম আৰু ইমান হিচাপে পুনৰাবৃত্তি কৰা হয়। দেশৰ প্ৰতি ভক্তি আৰু ত্যাগ কৰিবলৈ ইচ্ছুকতাৰে প্ৰাৰ্থনাৰ সামৰণি ঘটে। এইটো স্কাউট গাইড আইনখনৰ সৈতে মিল খায়। ঈশ্বৰৰ প্ৰতি কৰ্তব্য, আনৰ প্ৰতি কৰ্তব্য, আত্মৰ প্ৰতি কৰ্তব্য। প্ৰাৰ্থনাটো মনোযোগত থিয় হৈ গোৱা হয়। প্ৰায় স্কাউট গাইডৰ চিন থাকে। ই পতাকা বিৰতিৰ পিছত আৰু কাৰ্যকলাপৰ পূৰ্বে সন্মানজনক সুৰ স্থাপন কৰে। আঞ্চলিক ভাষাত ভিন্নতা আছে আৰু কিছুমান গোটে সৰ্ববিশ্বাসী প্ৰাৰ্থনাৰ সংস্কৰণো ব্যৱহাৰ কৰে। সময়সীমা প্ৰায় 90 ছেকেণ্ডত
প্ৰামাণিক কৰা হয়। ইয়াৰ ফলত ই দৈনিক সমাৱেশৰ বাবে ব্যৱহাৰিক। ইয়াৰ তাৎপৰ্য যদি আমি চাবলৈ যাওঁ, আচাৰ অনু

অনুষ্ঠানৰ বাহিৰেও গীতটোৱে আন্দোলনৰ মৌলিক দিশসমূহক শক্তিশালী কৰে। যুৱক যুৱতীসকলক দায়িত্বশীল নাগৰিক হিচাপে তেওঁলোকৰ সম্পূৰ্ণ শাৰীৰিক, বৌদ্ধিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিক সম্ভাৱনাসমূহ লাভ কৰাত বিকাশ কৰা। ইয়াক একেলগে গাই স্কাউট আৰু গাইডে 1907 চনত বেডেন পাৱেলে কল্পনা কৰা ভক্তি, বিশুদ্ধতা, সেৱা, ঐক্য আৰু দেশপ্ৰেমৰ মূল্যবোধক প্ৰতিফলিত কৰি তোলে। আমি স্কাউট গাইডৰ প্ৰাৰ্থনা সংগীতটো সম্পৰ্কে কিছু কথা আলোচনা কৰিলোঁ। আহক এতিয়া আমি সেই প্ৰাৰ্থনা সংগীতটো শুনি লওঁ।

আমি স্কাউট গাইড আন্দোলন সম্পর্কে কিছু কথা আলোচনা করিলো। এতিয়া আহো অন্য এটি প্রসঙ্গলৈ। এই প্রসঙ্গৰ বিষয়ে আলোচনা কৰিবলৈ আমি ঘূৰি যাব লাগিব 1993 চনলৈ। 1993 চনৰ দুর্গা পূজাৰ ষষ্ঠীৰ দিনাখনেই মুক্তি পাইছিল অনামিকা এলবাম। এন কে প্ৰডাকশ্যনৰ বেনাৰত উৎপল শর্মার ব্যবস্থাপনাৰে জুবিন গার্গ আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰে নিগৰি অহা গীতৰ এটি এলবাম অনামিকা। আৰু এই এলবামে মুক্তিৰ প্ৰথম সপ্তাহতে আলোড়নৰ সৃষ্টি কৰিছিল আৰু কেছেটৰ ষ্টক শেষ হৈ গৈছিল। আৰু প্ৰাণৰ শিল্পী জুবিন গার্গ জুবিন বৰঠাকুৰৰ পৰা জুবিন গার্গলৈ সেই সময়তে ৰূপান্তৰিত হৈ জনপ্ৰিয় হৈ পৰিছিল। আমি এই এলবামৰ গীতসমূহৰ কথা আলোচনা কৰিবলৈ বৰ্তমান ওলাইছোঁ। এই এলবামত মুঠ 8টাকৈ গীত আছিল আৰু তাৰে 5টা গীতৰ কথা আছিল জুবিন গার্গৰ। এই 5টা গীতৰ সম্পৰ্কে আমি কিছু পিছত আলোচনা কৰিম। আমি অন্যান্য গীতিকাৰে লিখা গীত তিনিটাৰ কথা প্ৰথমতে আলোচনা কৰিলোঁ। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি কবিতা জুবিন গার্গৰ গীতৰ আকাৰ দিছিল আৰু এই কবিতাটো আছিল এইটো।

জুবিন গাৰ্গৰ পৰিয়ালৰে সম্পৰ্কত তেখেতৰ ভগ্নী সবিতা শৰ্মায়ো জুবিন গাৰ্গৰ অনামিকা এলবামৰ বাবে এটি গীত লিখিছিল আৰু সেই গীতটোৱে হৈছে এই গীতটো।

জুবিন গাৰ্গৰ আন এগৰাকী সম্পৰ্কীয় ৰেণু শৰ্মাই লিখা গীতটো জুবিন গাৰ্গৰ কণ্ঠত অতিকৈ জনপ্ৰিয় হৈ উঠিছিল। সেই গীতটো সম্পৰ্কে আমি শেষত আলোচনা কৰিম। তাৰ আগতে জুবিন গাৰ্গে লিখা সেই পাঁচটা গীত সম্পৰ্কে আমি কিছু কথা ক'বলৈ ওলাইছোঁ। সেই পাঁচটা গীত আছিল একাদিক্ৰমে এইকেইটা।

0: আমি জুবিন গাৰ্গে লিখা 5টা গীত শুনিলোঁ। আমি কিছু পূৰ্বে কৈছিলোঁ যে ৰেণু শৰ্মায়ো এটা গীত লিখিছিল, সেই গীতটো আমি এনেদৰে শুনাই নিদোঁ। আমি এগৰাকী ছাত্ৰক মাতিছোঁ যিয়ে এই গীতটো পৰিৱেশন কৰিব। আমি তেখেতক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু ৰেণু শৰ্মাই লিখা জুবিন গাৰ্গৰ অনামিকা এলবামৰ সেই গীতটো পৰিৱেশন কৰিব।
1: নমস্কাৰ শ্ৰোতা বন্ধু, মই উৎপল কলিতা, নগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ এজন ছাত্ৰ। আজি মই আপোনালোকৰ আগত জুবিন গাৰ্গদেৱৰ এটি চিৰসেউজ গীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব।

0: ধন্যবাদ।
1: আমি অনামিকা এলবামৰ প্ৰসংগটো ইমানতে সমাপ্ত কৰিছোঁ। জুবিন গাৰ্গ এগৰাকী গায়ক তথা গীতিকাৰ হোৱাৰ উপৰিও তেখেত এগৰাকী সুকবিও আছিল। তেখেতে বহুকেইটা কবিতা লিখিছিল আৰু বহুকেইটা কবিতাই মানুহৰ অন্তৰ স্পৰ্শ কৰিছিল। আমি তাৰে কেইটামান কবিতা আবৃত্তিৰ আকাৰত শুনিম। আহক আমি সেই আবৃত্তিকেইটালৈ আগবাঢ়িছোঁ। জুবিন গাৰ্গৰ এটি কবিতা আবৃত্তি কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সুজীব্ৰতা হাজৰিকাই।
2: জুবিন গাৰ্গৰ স্বৰচিত কবিতা। বান্দৰ হোৱাৰ পথত আমি, বেলতলা কাণ্ডৰ স্মৃতিত। আজি দেখিলোঁ প্ৰকৃতিৰ নতুন ৰূপ, দেখিলোঁ মানুহৰ নগ্ন স্বৰূপ। বিচাৰি পালোঁ নিজৰ মাজত আত্মাৰ অশৰীৰী খোজ। মানুহে মানুহক জন্ম দিয়ে, মানুহে মানুহক নাখে চিৰকাল। ই অৱধাৰিত, কিন্তু মনৰ পৰা মনলৈ, প্ৰাণৰ পৰা প্ৰাণলৈ, মগজুৰ পৰা মগজুলৈ মাজত এডাল সূতা আছে, যিয়ে বান্ধি ৰাখে পৃথিৱীৰ ভৱিষ্যত। সূতাডাল চুব পাৰিলে আমি ভগৱান, চুব নোৱাৰিলে ছয়তান। হয়তো আকৌ বান্দৰ হোৱাৰ পথত আমি।
1: আমি দ্বিতীয়টো আবৃত্তিলৈ আগবাঢ়িছোঁ। এই আবৃত্তিটো কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ ধ্ৰুৱজ্যোতি বৰাই।
3: নমস্কাৰ। আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম বুহুম। কবি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।

0: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভূতত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়া বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই, জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দল বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
1: সমান নাগৰিক সংহিতা অসম 2026ৰ বিষয়ে আলোচনা কৰিব খুজিছো। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
0: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমৰ উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন

সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰা হয়। বক্তৃতা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালে কেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজি জামিন বিচাৰি বিশেষ ফাষ্ট ট্ৰেক আদালতত আবেদন দাখিল কৰে। ইপিনে এই গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মায়ো জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে বাক্সাৰ জিলা কাৰাগাৰত থকা সিদ্ধাৰ্থ শৰ্মা ইয়াৰ পূৰ্বে জামিন বিচাৰি ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰস্থ হৈছিল, কিন্তু অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিলে গোচৰৰ সাক্ষীবাদীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 4 মে'ত তেওঁৰ জামিন আবেদন নাকচ কৰা হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ে আন এগৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছে। আদালতে 2 এদিনৰ ভিতৰতে অভিযুক্তগৰাকীৰ জামিন আবেদনৰ ৰায় প্ৰদানৰ সম্ভাৱনা আছে। বৰপেটা জিলাৰ কালাজাৰত আজি আৰক্ষী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জয়নে জনোৱা মতে বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই হাউলি আৰক্ষীয়ে ডিমাপুৰৰ পৰা কোকৰাঝাৰ অভিমুখী এখন ট্ৰাকত তালাচী চলাই আৰু হেৰইন ভৰ্তিসহ 56টা বাকচ, 11টা বাকচত থকা ইয়াবা টেবলেট জব্দ কৰে। মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা হ'ব বুলি আৰক্ষীয়ে জনাইছে। মাদক দ্ৰব্যখিনি ট্ৰাকখনৰ ভিতৰত বিশেষভাৱে সজা চেম্বাৰত ভৰাই অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে। গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুক নুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণৰ বিষয়ত ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। প্ৰতিযোগীসকলে তেজপুৰ সাহিত্য সভা @gmail.com অথবা booknook@gmail.comলৈ ভিডিঅ'সমূহ প্ৰেৰণ কৰিব পাৰিব। বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অন্তৰ্ভুক্ত গৃহ তালিকাভুক্ত আৰু গৃহ পিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ৰ লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1

2022 মিছ কল দিলে পোৱা এছ এম এছত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মেলৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভূত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া আগবঢ়োৱা হৈছে অন্তৰংগ অনুষ্ঠান আমৈ।

সকলোকে সম্ভাষণ জনাই আৰম্ভ কৰিছো আমৈ। আজি আপোনাৰ মোৰ সকলোৰে প্ৰিয় বিষয় এটা গীত কথা আৰু কবিতাৰে আগবঢ়াব খুজিছো, শুনো আহকচোন। বৰষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাৰ, সেউজী ৰহণ মাথো সিয়ে সানে শুকান গছৰ গাত।

বৰষা নামটোৱেই বৰ মিঠা, বুকুৰ ভিতৰখন গুণগুণাই যোৱা এটা সুন্দৰ অনুভৱ। বৰষাৰ প্ৰেমত কতজনে হাবুডুবু খাইছে, বৰষাৰ স্নেহ পাবলৈ কতজন আকুল হৈছে তাৰ সীমা সংখ্যা নাই। বৰষাৰ ৰাতি মানেই প্ৰেমৰ ৰাতি। প্ৰেমিক বুকুত কিমান যে ভাৱৰ উঠা নমা, মিঠা মিঠা লহৰ। কবি নবকান্ত বৰুৱাৰ বুকুতো বাৰিষাৰ ৰাতি বাজে প্ৰেমৰ ৰাগিনী। বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গুণ মনত পৰেনে অৰুন্ধতী? জোনাক ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা, আমাৰ মাজত ভগা সপোনৰ অতনু বাধা মনত পৰেনে অৰুন্ধতী? মনত পৰেনে অৰুন্ধতী? দুবৰি বনত মুকুতাৰ মণি, চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন, জোৱাৰৰ বাবে সাগৰ নাছিল, বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী! অৰুন্ধতী, বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পাখিৰ এটি লহমাৰ নীৰ, বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো জাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী? বাৰিষাৰ ৰাতি মনত পৰেনে অৰুন্ধতী? মঞ্জুস্না মহন্তৰ মোহনীয় কণ্ঠটো এই একেই প্ৰেম, এই একেই লহৰ।

সঁচাকৈয়ে বৰষাৰ মাজত প্ৰেম আছে, প্ৰতিশ্ৰুতি আছে, আছে আশা আৰু অজস্ৰজনৰ অলেখ সপোন। বৰষাৰ আগমনত সেইবাবেই সকলোৰে মন প্ৰাণ উদ্বেলিত হয়। কিন্তু যদি বৰষা নাই, বিৰিঙে চকু পানী, চাৰিওফালে উঠে হাহাকাৰ, কান্দোনৰ ধ্বনি। কিন্তু কিয় এই প্ৰতীক্ষা, কিয় এই ভালপোৱা? এইবাবেই যে শুকান পৃথিৱীক সজীৱ কৰিব পাৰে কেৱল বৰষাই। বৰষা মানেই বৃষ্টি, বৃষ্টি মানেই সজীৱতা, আৰু চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। জুবিন গাৰ্গে সেয়ে গাইছে।

এই উন্মাদনা, এই ভালপোৱা কেৱল বৰষাক লৈ। বৰষা, বৰ্ষা বা বাৰিষা, যি নামেৰেই নামাতক কিয়, ই যে সদায় মোহনীয়। এয়া প্ৰকৃতিক সেউজীয়া কৰা এক সতেজ আৰু জীৱনদায়িনী ঋতু। গ্ৰীষ্মৰ তাপৰ পিছত অহা বাৰিষাৰ বৰষুণে ভূগৰ্ভ পানীৰে উপচাই তোলে। নদ নদী খাল বিল পুখুৰী জলময় কৰে, জীপাল কৰি তোলে গছ লতিকা সকলো। সাধাৰণ মানুহখিনিৰ বাবেও বাৰিষা বৰ হেঁপাহৰ। বৰষুণে পৃথিৱীক স্পৰ্শ কৰাৰ লগে লগে পথাৰত কৃষকৰ নাঙল চলে। নাঙলৰ শিৰলত এদিন লহপহকৈ বাঢ়ে আশাবোৰ। অনিমা চৌধুৰীৰ গীততো আছে এই বৰষুণৰ ছবি।

0: কিন্তু কেতিয়াবা বাৰিষাৰ বৰষুণ মানুহৰ চকুলো হৈও পৰে, বানপানীত কেতিয়াবা ককবকাই থাকে জীৱন, তথাপিও বাৰিষাৰ বাবে সকলোৰে হেঁপাহ, সকলোৰে প্ৰতীক্ষা। বাৰিষা আহি আছে, বাৰিষা সকলোৰে বাবে কেৱল আনন্দৰ হওক, মধুময় হওক, আমি সকল কুশলে থাকক, সেই আশাৰে আজিৰ অনুষ্ঠানৰ পৰা মই পদুম ৰাজ খুৱাই বিদায় লৈছো। নমস্কাৰ।
1: আমি অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি আগবঢ়ালে পদুম ৰাজখোৱাই, এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ জৰিয়া আকাশবাণী নগাঁও। এতিয়া 5:45 বিদ্যাৰ্থী অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু বিদ্যার্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, আজি তোমালোকৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আছে। তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ পাঠ টি ফ্ৰম আছাম আজি আলোচনা কৰিবলৈ লোৱা হৈছে। পাঠ যুগুতাই আগবঢ়াইছে মনীষা ৰাজখোৱাই। যোৱাবাৰৰ পাঠত তোমালোকে কিছু প্ৰশ্নোত্তৰৰ আলোচনা শুনিছিলা। আজি শুনা এই আলোচনাৰে দ্বিতীয় খণ্ড।
1: What did Pranjal and Rajveer do after the train arrived at Moriyani Junction? তাৰমানে প্ৰাঞ্জল আৰু ৰাজবীৰে মৰিয়নি জংচনত অহাৰ পিছত ট্ৰেইনখনত কি কৰিছিলে সিহঁতে তেতিয়া? After the train arrived at Moriyani Junction, Pranjal and Rajveer collected their luggage and pushed their way to the crowded platform. What was the condition at Moriyani Junction when the train arrived there? The platform was crowded with passengers. Who were waiting for Pranjal and Rajveer at Moriyani? Pranjal's parents were waiting for the two boys. When does the second flash occur? The second flash occurs between May and July. During this period, it yields the best tea. What is a cattle bridge? A cattle bridge is made of iron railings laid in horizontal positions with gaps between them so that cattle cannot pass through it. Yes, Mr. Borua, etu inverted commas bitorot ase. Rajveer admitted. What did Rajveer admit? Rajveer admitted that he hoped to learn more about tea while he was there. Name the railway junction where Pranjal and his friend finally got off. Pranjal and his friend Rajveer finally got off at Moriyani Junction. How many legends are there about tea? There are many legends about tea, though no one knows who discovered tea. So children, we are doing the thorough sort questions and answers of this lesson. Because of this pandemic, the course of your syllabus has been edited. So it is always better to be thorough with the whole lesson. Okay? Okay, so this is in brief the sample question and answers of short questions. So we are now going to the brief questions, which are generally of 3 marks. তোমালোকে লেচনটো পঢ়িবা থৰলি। এতিয়া আমি আহিছোঁ ব্ৰিফ কুৱেশ্যনছলৈ, যিটো জেনেৰেলি 1+2 মাৰ্কছৰ আহে বা 3 মাৰ্কছৰ আহে। অ'কে, প্লিজ পে এটেনশ্যন এণ্ড লিচন টু ইট। গিভ ব্ৰিফ ডিছক্ৰিপশ্যন এবাউট দ্য লেজেণ্ডস ৰিগাৰ্ডিং দ্য ডিছকভাৰী অফ টি, অৰ নেৰেট ব্ৰিফলি ৰাজবীৰ'জ ৰিমাৰ্ক অন দ্য ডিছকভাৰী অফ টি এণ্ড দ্য লেজেণ্ডস ডেট ছাৰাউণ্ড ইট। এই দুইটা প্ৰশ্নৰ আনচাৰ একেই হ'ব। এটা হৈছে ব্ৰিফ ডিছক্ৰিপশ্যন এবাউট দ্য লেজেণ্ডছ, আৰু এটা হৈছে নেৰেট ব্ৰিফলি ৰাজবীৰ'জ ৰিমাৰ্ক

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়া বিতং বাতৰি। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
2: সমান নাগৰিক সংহিতা অসম 2026ৰ বিষয়ে আলোচনা কৰিব খুজিছো। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যাৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদু যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়াৰ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়াৰ পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডি পি এ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনাৰ প্ৰক্ৰিয়া লোকপিয়াৰ 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়াৰ আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যতন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। সভাত জিলাখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ হকে নিয়মীয়া চিটাকৰণ ব্যৱস্থা, ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূল কাৰ্যসূচী, চলিত 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান, অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী তথা বাহকজনিত ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ দৰে বিষয়সমূহত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্তই চৰকাৰী স্বাস্থ্যসেৱা আঁচনি আৰু বিনামূলীয়া সেৱাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ বিশেষকৈ গাঁও, চাহবাগিচা অঞ্চল আৰু দুৰ্গম এলেকাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হৈছে। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 200+ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰীক্ষণসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মেত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মেত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীত অংশ লৈ জিলা আয়ুক্ত ডঃ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
3: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ হয়তো ছাকচেছফুলি ক্লিয়াৰ কৰিছে আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে ফাৰ্ষ্ট শিবিৰত 50 বচ্চা আহিছে, ছেকেণ্ড শিবিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170। আজি আৰু বেছি আহিছে আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয় ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই, বহুখিনি গাৰ্ডেনছ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কা অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047ৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি ইয়াৰ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা, দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ, প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক নৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত

0: পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভূত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। একে সময়তে শ্ৰোতাই অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়োৱা হৈছে কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি। আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানিৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ। এই সম্পৰ্কে হোৱা আলোচনাটিত ভাগ লৈছে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পাম পৰিচালক জিয়াউল হকে। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ পাম পৰিচালক, তেখেত হৈছে জিয়াউল হক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: হয়, আজি আপোনাৰ লগত আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানি সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ, এই সম্পৰ্কে।
1: হয় হয়।
0: গতিকে আমি যিহেতু জানো আমাৰ দেশখন কৃষি প্ৰধান দেশ, নহয় জানো? যথেষ্ট পৰিমাণে কৃষি কাৰ্যত মানুহ মনোনিৱেশ কৰে আৰু ইয়াৰ এটা বুৰঞ্জী আছে, ইতিহাস আছে।
1: হয়,
0: বিশেষকৈ উত্তৰ পূব ভাৰতৰ কৃষি ৰপ্তানিৰ ক্ষেত্ৰত এই ইতিহাস সম্পৰ্কে আপুনি প্ৰথমে জনাওকচোন।
1: হয়, নিশ্চয়কৈ। চাওক, আমাৰ উত্তৰ পূব ভাৰতত ৰপ্তানি আৰম্ভ হৈছিলে যেতিয়া ব্ৰিটিছ আমলৰ দিনতেই, ধৰক 1838 চনতেই প্ৰথমবাৰ ৰপ্তানি আৰম্ভ হৈছিলে। আৰু সেই 1838 চনৰ পৰা 1850 চনৰ ভিতৰত প্ৰায় এটা দশকৰ ভিতৰতে আমাৰ উত্তৰ পূৰ্বাঞ্চলে ৰপ্তানিৰ ক্ষেত্ৰত খুব ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছিলে। আৰু আনকি 1947 চনত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে, সেই সময়ত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনমূৰি আয়, বাৰ্ষিক জনমূৰি আয় ভাৰতবৰ্ষৰ আন আন ৰাজ্যসমূহতকৈও বেছি আছিলে। কিন্তু ভাৰতবৰ্ষৰ স্বাধীনৰ পিছৰ পৰা আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত ৰপ্তানিৰ ক্ষেত্ৰখনত অলপ কম গুৰুত্ব দিয়া হ'ল আৰু লাহে লাহে মানে আমাৰ সেই ৰপ্তানিৰ লগতে অৰ্থনৈতিক এই অঞ্চলটোৰ অৰ্থনীতিও লাহে লাহে দুৰ্বল হৈ আহিলে। আৰু তেনে সময়তে কি হ'ল, আমাৰ ভাৰত চৰকাৰে আকৌ সেই ৰপ্তানি বঢ়াবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিসমূহ লৈছে আৰু এতিয়া মানে ধৰক লাষ্ট দশকৰ পিছত আকৌ ৰপ্তানিৰ ক্ষেত্ৰখনত ভাল পাৰফৰ্মেঞ্চ দেখুৱাবৰ কাৰণে সক্ষম হৈছে।
0: সক্ষম হৈছে। এতিয়া ইয়াৰ প্ৰত্যাহ্বানসমূহ কেনেকুৱা বা সম্ভাৱনা কি কি?
1: হয়, চাওক, আমাৰ এই অঞ্চলটোত বহুত বেছিকৈ সম্ভাৱনা আছে ৰপ্তানিৰ ক্ষেত্ৰত। চাওক, আমাৰ নেচাৰেলি আমাৰ উত্তৰ পূৰ্বাঞ্চলখনৰ ভৌগোলিক অৱস্থাটোৰ ফালে লক্ষ্য কৰিলে আপুনি গম পাব আমাৰ উত্তৰ পূৰ্বাঞ্চলে যিমান যিটো বাউণ্ডেৰী, সেই বাউণ্ডেৰীৰ 98% বাউণ্ডেৰীয়ে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ লগত সংযোগ হয়। ধৰক চাইনা, ভূটান, বাংলাদেশ, ম্যানমাৰ, এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় বাউণ্ডেৰীৰ লগত আমাৰ এই অঞ্চলটোৱে সংযুক্ত হৈ আছে। গতিকে স্বাভাৱিকতে আমাৰ এই অঞ্চলটোৰ পৰা আমি ৰপ্তানিৰ কাৰণে সুব্যৱস্থা আছে। এতিয়া ভাৰতবৰ্ষৰ অইন ৰাজ্যসমূহৰ পৰা যদি ৰপ্তানি কৰিব লাগে, তেওঁলোকে এই অঞ্চলটোৰেই ৰপ্তানি কৰিবলৈ লাগিব। গতিকে আমাৰ এই অঞ্চলটো ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগত যদি তুলনা কৰোঁ, এই অঞ্চলটোৰ ৰপ্তানিৰ ক্ষেত্ৰত বেছি ভাল সুফল লাভ কৰিবৰ কাৰণে হয় হয় সম্ভাৱনা আছে। তাৰোপৰি আমাৰ অঞ্চলটো সুন্দৰ জলবায়ু আৰু অৱস্থানৰ বাবে বিভিন্ন থলুৱা ফল মূল আৰু মছলাজাতীয় শস্যকে সমৃদ্ধ এই থলুৱা সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত ইতিমধ্যে সমাদৰ লাভ কৰিছে। আন এটা উল্লেখ কৰিবলগীয়া কথা, অতি গুৰুত্বপূৰ্ণ কথা হ'ল, উত্তৰ পূৰ্বাঞ্চলৰ বহু অংশত এতিয়াও কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নহয়, যাৰ ফলত ইয়াত জৈৱিক সামগ্ৰী উৎপাদন কৰিবলৈ আমি সক্ষম হৈছোঁ। এই জৈৱিক সামগ্ৰীসমূহ কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
0: আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ কিবা তেনেকুৱা পদক্ষেপ আছে নেকি বা তেনেকুৱা নীতি আঁচনি?
1: হয় হয়, নিশ্চয়কৈ। ভাৰতবৰ্ষই এক্সপৰ্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি প্ৰণয়ন কৰিছে। তাৰোপৰি ভাৰতবৰ্ষই আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে স্পেচিফিকভাৱে কিছুমান আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত লুক ইষ্ট পলিচি, এক ইষ্ট পলিচি, বি চি আই এম, এম অ' পি চি ডি, এন ই আৰ, ইণ্ডো ম্যানমাৰ, থাইলেণ্ড ছুপাৰ হাইৱে প্ৰজেক্ট আদি উল্লেখযোগ্য।
0: এইসমূহৰ বিষয়ে অকণমান বিতংভাৱে ক'লে ভাল আছিল।
1: হয়, চাওক, লুক ইষ্ট পলিচি আৰম্ভ হৈছিলে অটল বিহাৰী বাজপেয়ী যি যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আছিলে সেই সময়তে আৰম্ভ হৈছিলে। সেই সময়ত 1960ৰ দশকত যেতিয়া আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইকনমিটো খুব ডাউন হৈ গৈছিলে, তেতিয়া মানে আগৰ ইকনমিৰ তুলনাত যেতিয়া খুব দুৰ্বল হৈ গৈছিলে, তেতিয়া তেওঁলোকে পলিচিৰ সহায়ত ভাবিছিলে যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইকনমি বঢ়াবলৈ হ'লে ইয়াত এক্সপৰ্টৰ এটা ডাঙৰ হাত আছে, গতিকে তেওঁলোকে সেই এক্সপৰ্টটো বঢ়াবৰ কাৰণে তেওঁলোকে এক্ট ইষ্ট পলিচি আৰম্ভ কৰিছিলে। আৰু শেষত 1921 চনত এই লুক ইষ্ট পলিচিটো পুনৰ এক্ট ইষ্ট পলিচিলৈ কনভাৰ্ট কৰা হৈছিলে আৰু সেই একখনৰ জৰিয়তে বেছিকৈ ৰপ্তানি কৰিবৰ কাৰণে উৎসাহ জনোৱা হৈছিলে।
0: তাৰপিছৰ আৰু সেইকেইটাৰ উদ্দেশ্য কেনেকুৱা ধৰণৰ আছিলে?
1: হয়, তাৰপিছত ইণ্ডো ম্যানমাৰ থাইলেণ্ড ছুপাৰ হাইৱে প্ৰজেক্ট, ধৰক আমাৰ নৰ্থ ইষ্টৰ কৃষকসকলে আৰু এটা সমস্যা হ'ল, আমাৰ কৃষকসকল সৰু হয় আৰু তেওঁলোকৰ উৎপাদন সামগ্ৰীও কম হয়, গতিকে আমাৰ কৃষকসকলে ছফিষ্টিকেটেড
0: যিবিলাক
1: মানে ব্যৱস্থা আছে, ধৰক ফ্লাইটত পঠিয়াব লাগে, ধৰক ফ্লাইটত দিব লাগে, তেনেকুৱা ধৰণৰ এক্সপৰ্টৰ ব্যৱস্থাসমূহ সুবিধাসমূহ ল'ব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে আমাৰ সাধাৰণ কৃষকসকলে ৰোডৱেটো বেছি প্ৰিফাৰ কৰে, স্থলপথটো বেছি সুবিধা প্ৰিফাৰ কৰে। সেইকাৰণে সেই স্থলপথটো ভাল কৰিবৰ কাৰণে, আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে এই প্ৰজেক্টটো গ্ৰহণ কৰিছিলে।
0: তাৰপিছত আৰু প্ৰজেক্ট আছে তেনেকুৱা ধৰণৰ?
1: হয়, আৰু কিছুমান আছে, এতিয়া ODOP ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰজেক্ট,
0: এনেকুৱা ধৰণৰ
1: হয়। ধৰক আমাৰ ইয়াত যেতিয়া খেতিয়কসকল সৰু আৰু বিভিন্ন ঠাইত কম সামগ্ৰী উৎপাদন কৰে, গতিকে এনেধৰণে যদি সামগ্ৰীবিলাক অ'ত ত'ত অলপ কমকৈ থাকে তেতিয়াহ'লে সেইবিলাক একগোট কৰাত অসুবিধা হয় আৰু সেইবোৰ ৰপ্তানি কৰাত বহুত অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে ODOP হ'ল ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট। ভাৰতবৰ্ষৰ আমাৰ নৰ্থ ইষ্টত বিশেষকৈ এই স্কিমটোৰ জৰিয়তে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিলে যাতে একে ঠাইতে একেটা বস্তু, একেটা সামগ্ৰী খুব বেছিকৈ উৎপাদন কৰিব পাৰি যাতে ট্ৰেন্সপৰ্টেশ্যনত সুবিধা হয়। এই প্ৰজেক্টৰ আণ্ডাৰত এতিয়া যিবিলাক FPO FPC আছে, এই FPO আৰু FPCবিলাকে এই প্ৰজেক্টৰ আণ্ডাৰত আমাৰ মানে এনেকুৱা চুবুৰীয়া অঞ্চলবিলাকত বেছিকৈ একেটা সামগ্ৰীৰ বেছিকৈ প্ৰডাকশ্যন কৰি সেইবোৰ ৰপ্তানিত মনোনিৱেশ কৰি আছে।
0: তেনেকুৱা আৰু আছে নেকি তেনেকুৱা কিবা?
1: আৰু তেনেকুৱা নাই।
0: গতিকে এতিয়া আমাৰ যিসকল সাধাৰণ কৃষক আছে তেখেতসকলে ৰপ্তানিৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এই বিষয়ে কওকচোন।
1: হয়, আপুনি এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। চাওক, আমাৰ অসমত

0: আজিলৈকে আমাৰ অসম বুলিয়ে নহয় গোটেই নৰ্থ ইষ্টৰ ভিতৰত এতিয়ালৈকে মাত্ৰ 120 ৰেজিষ্টাৰ্ড এক্সপৰ্টাৰ আছে। এক্সপৰ্টাৰ এইটো সংখ্যাৰ ক্ষেত্ৰত তেনেই নগণ্য। ধৰ আমাৰ নৰ্থ ইষ্টত, নৰ্থ ইষ্ট মানে আমি গোটেই 8 ৰাজ্য লগ লাগি কৈছোঁ, গোটেই 8 ৰাজ্যৰ ভিতৰত অকল 120 এতিয়ালৈকে ৰপ্তানি কৰিছে, কিন্তু
1: নিচেই কম
0: নিচেই কম। ইয়াৰ মূল কাৰণ হ'ল আমাৰ কৃষকসকলে এই ৰপ্তানিটো সহজভাৱে নলয়, বহুত কঠিন কাম তেনেধৰণৰ এটা মনোভাৱ আছে, সেইকাৰণে হয়তো খুব কম সংখ্যক মানুহ ৰপ্তানি কৰিবৰ কাৰণে আগুৱাই আহিছে। কিন্তু ৰপ্তানি কৰিবৰ কাৰণে যিবোৰ প্ৰচিডিউৰ লাগে, কাগজে পত্ৰই হয়তো এই ডকুমেণ্টেশ্যনখিনি যিমানখিনি নথি পত্ৰ দৰকাৰ হয় বেছি হয়, কিন্তু মানে খুব এটা ইজি আৰু খুব সহজ পদ্ধতি হয়। তেওঁলোকে কৃষকসকলে প্ৰথমতে নিজৰ নামত, নিজৰ ব্ৰেণ্ডত এটা ৰেজিষ্টাৰ্ড কোম্পানী খুলি ল'ব লাগিব, আৰু তাৰপিছত তেওঁলোকৰ নিজৰ IEC নাম্বাৰ, যিটো মানে ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, এই কোডটো লোৱাটো বাঞ্ছনীয়।
1: IEC
0: এইটো ইম্পৰ্ট এক্সপৰ্ট কোড। গতিকে এই সকলোখিনি সুবিধা তেওঁলোকে এপিডাৰ সহায়ত ল'ব পাৰে। তো এপিডাত এই কৃষক তেওঁলোকৰ বিভিন্ন ধৰণৰ
1: কেনেধৰণে আবেদন কৰিব, তেখেতসকলে এই কোডটো পাবলৈ হ'লে কি কৰিব লাগিব?
0: তেওঁলোকে এপিডাত গৈ যোগাযোগ কৰিব লাগিব, আৰু এপিডাই মানে,
1: এপিডা মানে
0: এগ্ৰিকালচাৰেল প্ৰচেছ এণ্ড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া।
1: আচ্ছা,
0: এইটো গুৱাহাটীত আছে,
1: অফিচটো
0: বেলতলাত, গুৱাহাটী বেলতলাত আছে। আৰু কৃষকসকলে এপিডাত গৈ যেতিয়া কথা পাতিব, তেতিয়া তেওঁলোকে মানে তেওঁলোকৰ ৰপ্তানিৰ ক্ষেত্ৰত কিছুমান কৰ্মশালা পাতে, সেই কৰ্মশালাত তেওঁলোকক গোটেই ডিটেইলছ শিকাই দিব। তেওঁলোকে প্ৰথমে আবেদন কৰাৰ পৰা, তেওঁলোকৰ NAC নাম্বাৰ পোৱাৰ পৰা, তেওঁলোকে আৰু কি কি ডকুমেণ্টছ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা উলিয়াব লাগিব তেনেকুৱা ধৰণৰ, আৰু তেওঁলোকে কোৱালিটি কণ্ট্ৰলৰ ক্ষেত্ৰতো কেনেধৰণৰ নৰ্মছ ফ'ল' কৰিব লাগিব, এই গোটেইখিনি এপিডাৰ অধিকাৰীবিলাকে তেওঁলোকক বুজাই দিব আৰু তেওঁলোকৰ নথি পত্ৰবিলাক পোৱাত সহায় কৰিব। গতিকে তেওঁলোকে, আমাৰ কৃষকসকলে যদি কাৰোবাৰ তেনেকুৱা ইচ্ছা থাকে ভাল প্ৰডাক্ট বেছি লাভত বিক্ৰী কৰিবৰ কাৰণে, তেওঁলোকে এপিডাৰ লগত যোগাযোগ কৰিব পাৰে।
1: তেতিয়া সেই কোডটো পাই গ'লে তেখেতসকলে ৰপ্তানি কৰাত
0: সুবিধা হ'ব।
1: আৰু ইয়াৰ অসুবিধাসমূহ কেনেধৰণৰ?
0: চাওক, আমাৰ উত্তৰ পূৰ্বাঞ্চলত ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধা আছে। প্ৰধানকৈ আন্তঃগাঁথনিৰ অসুবিধা,
1: যাতায়াত ব্যৱস্থা,
0: হয় হয়, আন্তঃগাঁথনিৰ অসুবিধাৰ কাৰণে যাতায়াতৰ অসুবিধা হ'ল, যাতায়াতৰ অসুবিধা হোৱাৰ লগে লগে খৰচ বাঢ়িব ধৰিলে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসুবিধা আছে। ছেকেণ্ডত শীতল সংৰক্ষণ ঘৰৰ অভাৱ, আমাৰ কৃষকসকলে একেটা ছিজনত বহুত প্ৰডাকশ্যন কৰি দিলে, বহুত কৰিলে, কিন্তু এই অধিক উৎপাদন
1: সংৰক্ষণ কৰি ৰখাৰ
0: উপযুক্ত ব্যৱস্থা নাই। উপযুক্ত ব্যৱস্থা নথকাৰ কাৰণে আমি কি কৰিব লগা হয়, আমাৰ সেই সামগ্ৰীখিনি আমি কম দামত ওচৰৰে ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি দিব লগা হৈ যায়, আৰু সেই ওচৰৰ ব্যৱসায়ীসকলে সেই সামগ্ৰীখিনি লৈ গৈ তেওঁলোকে বাহিৰৰ ৰাজ্যত সংৰক্ষণ কৰি, তেওঁলোকে কোৱালিটি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি বাহিৰত ৰপ্তানি কৰে। মুঠতে আমাৰ কৃষকে যিমান কষ্ট কৰি আছে তাৰ মুনাফা কিন্তু বেলেগে লৈ আছে। তাৰোপৰি আমাৰ,
1: উদাহৰণস্বৰূপে আমি কেতিয়াবা বজাৰত দেখোঁ বিলাহী বা অন্য সামগ্ৰীসমূহ যেতিয়া উভয়নদী হৈ পৰে,
0: হয় হয়,
1: তেতিয়া 1 কেজি দিও মানুহে নলয়,
0: হয় হয়,
1: আনকি এনেই পেলাই থৈ গুচি যায়গৈ, এনেকুৱা কেতিয়াবা পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে।
0: হয় হয়, আপুনি বিষয়টো খুব সুন্দৰকৈ উপস্থাপন কৰিছে। চাওক, বজাৰত গ'লে আপুনি দেখিব, বজাৰ যেতিয়া সামৰিবৰ হয়, সামৰিবৰ সময়ত কৃষকসকলে বহুত সামগ্ৰী, অকল বিলাহীয়ে নহয়, বিলাহী, বেঙেনা,
1: বন্ধাকবি,
0: ফুলকবি, কাৰণ সেইবোৰ এনেকুৱা এটা পৰ্যায়লৈ পাইগৈ যে কৃষকসকলে বজাৰত লৈ গ'ল, বজাৰৰ পৰা যদি আকৌ ঘৰত ঘূৰাই নিব লাগে, তেওঁলোকৰ সেই ঘূৰাই নিয়া খৰচটোৱে
1: নোলায়,
0: গতিকে তেওঁলোকে ঘূৰাই নি কৰিব কি, গতিকে তেওঁলোকে সেই বজাৰতে পেলাই থৈ আহিবলগীয়া হয়। গতিকে আমাৰ যদি তেনেকুৱা উন্নত ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে কৃষকসকলে তেওঁলোকৰ উৎপাদন কৰা সামগ্ৰীসমূহ সেই সংৰক্ষণ ঘৰত সংৰক্ষণ কৰি তেওঁলোকে যেতিয়া দাম বাঢ়িব বা কোৱালিটি কণ্ট্ৰল কৰি তেওঁলোকে যেতিয়া নিজৰ নথি পত্ৰ লাভ কৰিব, তেতিয়া তেওঁলোকে বাহিৰা দেশলৈ ৰপ্তানি কৰিব পাৰিব, আৰু সেই ৰপ্তানি কৰাৰ লগে লগে কৃষকসকলে নিজৰো আয় বাঢ়িলে আৰু লগতে নিজৰ দেশখনৰো আয় বঢ়াব পাৰিলেহেঁতেন। গতিকে এনে ক্ষেত্ৰত আমাৰ

0: সরকাৰৰ কৰণীয় বহুতখিনি আছে।
1: হয় হয়, মই এইটো কথাই ক'ব বিচাৰিছিলোঁ, তেখেতসকলে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে এই ক্ষেত্ৰত?
0: ইতিমধ্যে মই উল্লেখ কৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ লগতে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনিবিলাকৰ ভিতৰত মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ আজিকালি এইটো ODOP প্ৰজেক্টৰ ODOP আঁচনিৰ জৰিয়তে অসম চৰকাৰে FPC FPOবিলাকক খুব উদগনি জনাইছে আৰু তেওঁলোকৰ বাবে কিছুমান ছাবচিডিৰ ব্যৱস্থা কৰিছে, কৰি আমাৰ এই কৃষকসকলে অধিক উৎপাদন কৰা সামগ্ৰীসমূহ বাহিৰৰ দেশলৈ ৰপ্তানি কৰিবৰ কাৰণে সহায় কৰিছে।
1: এই ক্ষেত্ৰত আপোনালোকৰ বিভাগীয় তৰফৰ পৰা কিবা খেতিয়কসকলক আপোনালোকে কিবা উপদেশ দিব বিচাৰে নেকি?
0: হয় নিশ্চয়, মই কৃষকসকলক এইটোৱে ক'ব বিচাৰিম যে আমি আমাৰ উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে অকল উৎপাদন কৰিলেই নহ'ব। এতিয়ালৈ আমি সকলোৱে উৎপাদনৰ কথা শুনি আহিছোঁ বা শিকি আহিছোঁ, উৎপাদন বঢ়াব লাগে উৎপাদন বঢ়াব লাগে, কিন্তু আমি এইখিনিলৈকেও কৃষকক ভাবি চাবলৈ উপদেশ দিছোঁ যে আমি উৎপাদন কৰি আমি নিজে কনজিউম কৰি নিজে খাই যিখিনি বাচিব সেই বাচা সামগ্ৰীখিনি আমি ক'ত বিক্ৰী কৰিম। গতিকে আমি ব্যৱসায় ভিত্তিত যদি চাওঁ, আমি য'ত আমাৰ বেছিকৈ আয় হয় তাতে আমি বিক্ৰী কৰিম। গতিকে আমি এতিয়া গতানুগতিকভাৱে আমি ওচৰৰ বজাৰখনতে বিক্ৰী কৰি আছোঁ বা আমি গাঁৱৰ সেই মিডলমেনজনক সেই বেপাৰীজনকে বিক্ৰী কৰি আছোঁ। আমি গতিকে এই গতানুগতিকভাৱে চিন্তা নকৰি যদি আমি অলপ ভালকৈ চিন্তা কৰি চাওঁ, আমি যদি ৰপ্তানিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব খোজোঁ তেতিয়াহ'লে আমাৰ সেই আয় দুগুণ বা তিনিগুণ হোৱাৰো সম্ভাৱনা আছে। গতিকে মই কৃষকসকলক আহ্বান জনাইছোঁ, তেওঁলোক আহক আমাৰ অফিচলৈকে আহক বা APDAলৈকে যাওক বা DGFTলৈ যাওক, মুঠতে তেওঁলোকে এই ৰপ্তানিৰ ক্ষেত্ৰখনত অলপ মনোনিৱেশ কৰক আৰু তেওঁলোকে নিজৰ আয় বঢ়াবৰ কাৰণে চেষ্টা কৰক।
1: আপোনালোকে এই সম্পৰ্কে আপোনালোকৰ বিভাগীয় তৰফৰ পৰা কিবা এনেকুৱা মানে সজাগতা শিবিৰ তেনেকুৱা আয়োজন কৰে নেকি?
0: হয়, চাওক আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই তেনেকুৱা ধৰণৰ কোনো সজাগতা এতিয়ালৈকে কৰা নাই, কাৰণ এনেকুৱা
1: মানে বহুত কৃষক এতিয়া আমাৰ গাঁৱে ভূঞে চুকে কোণে সোমাই আছে, তেখেতসকলে এইবিলাকৰ বিষয়ে একো গমেই নাপায়, যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। তেখেতে অক্লান্ত পৰিশ্ৰম কৰি খেতি বাতি কৰে, তাৰ ফলত তেওঁলোকৰ মূলধনটোও নোলায় আৰু লোকচানৰ ঘৰত থাকে। এতিয়া কেতিয়াবা দেখা যায় মৰাপাতৰ ক্ষেত্ৰতে হওক বা শাক পাচলিৰ ক্ষেত্ৰতে হওক, তেখেতসকলে যথেষ্ট লছৰ সন্মুখীন হ'বলগীয়া হয়। এই ক্ষেত্ৰত নহ'বৰ বাবে আপোনালোকে তেনেকুৱা ধৰণৰ সজাগতা?
0: হয় নিশ্চয় নিশ্চয়, এইটো খুব দুৰ্ভাগ্যজনক যে আমাৰ কৃষকসকলে তেনেকুৱা সুবিধাসমূহ ল'ব পৰা নাই, কিন্তু আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰৰ তেনেকুৱা কোনো মেণ্ডেট নাথাকে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মেইন কাম হ'ল ট্ৰেইনিং, ডেমনষ্ট্ৰেশ্যন, মানে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত যিবিলাক প্ৰযুক্তি উদ্ভাৱন হৈছে সেই প্ৰযুক্তিবিলাক আমি আমাৰ নিজৰ ঠাইত টেষ্টিং কৰি সেইবোৰ কৃষকৰ মাজলৈ আগবঢ়াই দিয়া। গতিকে আমি এনেধৰণৰ পদক্ষেপ ল'বৰ কাৰণে, এনেধৰণৰ কাম কৰিবৰ কাৰণে আমাৰ অলপ অসুবিধা হয়। এই ক্ষেত্ৰত মই ভাবোঁ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ নাইবা অসম চৰকাৰে বিশেষ পদক্ষেপ লোৱা উচিত।
1: বৰ্তমান অসমত কি কি সামগ্ৰী ৰপ্তানি হৈ আছে বা কেনেধৰণেৰে আমাৰ কৃষকসকলে আগবাঢ়ি গৈছে এই বিষয়ে জনাওকচোন।
0: হয়, উত্তৰ পূৰ্বাঞ্চলে ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। যোৱা দশকত এই অঞ্চলটোত 3.1 বাৰ্ষিক হাৰত ৰপ্তানি বৃদ্ধি পাইছিলে আৰু য'ত ভাৰতবৰ্ষৰ ৰপ্তানিৰ বৃদ্ধিৰ হাৰ আছিলে 2.4%। এই ক্ষেত্ৰত যোৱা দশকত আমাৰ উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহতকৈও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে মই উল্লেখ কৰা অসম আৰু ভাৰত চৰকাৰৰ যুটীয়া প্ৰচেষ্টা আৰু কোৱান্টিটি হিচাপতো 2012-13 চনৰ পৰা বৰ্তমানলৈ 17.35 হাজাৰ মেট্ৰিক টনৰ পৰা 125.26 হাজাৰ মেট্ৰিক টনলৈ ৰপ্তানি বৃদ্ধি পাইছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত। আৰু যোৱা 6 বছৰত অকল কৃষি ক্ষেত্ৰখনত এই ক্ষেত্ৰখনে 45.3% ৰপ্তানিৰ উন্নতি লাভ কৰিছে। গতিকে আমি

0: লাকাডংটো আমাৰ এক যিটো
1: হালধি
0: হালধি লাকাডং নামৰ হালধি এইটো মেডিচিনৰ কাৰণে খুব ভাল গুণাগুণ সম্পন্ন এই লাকাডংটো আমাৰ এক খাচী মেণ্ডাৰিন এইবোৰ মেঘালয়ৰ পৰা ৰপ্তানি হৈ আছে ঠিক তেনেদৰে অৰুণাচল প্ৰদেশৰ পৰা অৰুণাচল অৰেঞ্জ আৰু কিৱি
1: কিৱি
0: কিৱি যিটো ফল কিৱি ফলটো আমাৰ ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি সংখ্যক ৰপ্তানি অৰুণাচল প্ৰদেশৰ পৰা হয় ঠিক তেনেকৈ নাগালেণ্ডৰ পৰা আমি সকলোৰে প্ৰিয় জানো ভোট জলকীয়া ভোট জলকীয়াটো আন্তঃৰাষ্ট্ৰীয় বজাৰত খুব সমাদৰ লাভ কৰিছে লগতে যিটো ট্ৰি টমেটো মানে গছত লগা যিটো
1: বিলাহী
0: বিলাহী সেই বিলাহীটো ৰপ্তানি হৈ আছে তেনেকৈ ত্ৰিপুৰাৰ পৰা কুইন পাইনেপল আনাৰসৰ কুইন নামৰ ভেৰাইটি যিটো খুব চুইচি হয় খুব ৰসাল সেইটো খুব বেছিকৈ ৰপ্তানি হৈ থাকে ঠিক তেনেকৈ মণিপুৰৰ পৰা চিৰাৰা খং চিল্লি যে জলকীয়াৰ এটা ভেৰাইটি আছে চিৰাৰা খং মানে মণিপুৰৰ
1: তেওঁলোকৰ ভাষাত
0: হয় হয় মণিপুৰৰ সেই চিৰাৰা খং নামৰ এটা ঠাইত সেই জলকীয়াটো উৎপাদন হয় সেই জলকীয়াটো আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ আছে তেনেকৈ মেমং নাৰেং বুলি এটা কমলাৰ ভেৰাইটি আছে গতিকে এনেধৰণৰ বস্তুবিলাক খুব বেছিকৈ ৰপ্তানি হৈ আছে আৰু এইখিনিতে আৰু এটা উল্লেখ কৰিব লাগিব লাৰ্জ কাৰ্ডামম ছিকিমৰ লাৰ্জ কাৰ্ডামম
1: ইলাচিটো
0: যিটো ডাঙৰ ইলাচি ডাঙৰ ইলাচিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুব বেছি সমাদৰ লাভ কৰিছে
1: হয় নেকি হয় হয় এইবিলাকতো বৰ ভাল কথা
0: হয় হয়
1: গতিকে আমাৰ কৃষকে যথেষ্টখিনি উৎপাদন কৰিছে আৰু ৰপ্তানিও কৰিছে নহয় জানো
0: এই ক্ষেত্ৰত আমি কৃষকসকলকে ধন্যবাদ দিব লাগিব কিয়নো কৃষকসকলে প্ৰডাকশ্যন উৎপাদন নবঢ়ালে তেওঁলোকে আমি তেওঁলোকে ৰপ্তানি কৰিব নোৱাৰে গতিকে ৰপ্তানি বাঢ়িছে মানে আমি বিশেষকৈ কৃষকসকলকো আমি শলাগ ল'ব লাগিব
1: হয় হয়
0: হয় ধন্যবাদ
1: ঠিক আছে আজি আপুনি আহি উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানি সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ সম্পৰ্কে যথেষ্টখিনি কথা জনালে আমাৰ কৃষক শ্ৰোতা নিশ্চয় উপকৃত হ'ব আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ নমস্কাৰ ইমান পৰে উত্তৰ পূব ভাৰতত কৃষি ৰপ্তানিৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ এই সম্পৰ্কে হোৱা আলোচনাটি শুনিলে আলোচনাটিত ভাগ ল'লে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ পাম পৰিচালক জিয়াউল হক আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে প্ৰিয় কৃষক বন্ধু এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতানটি আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও জিলাৰ নিজ দণ্ডুৱাৰ এগৰাকী উদ্যমী মহিলা অলি ডেকাৰ সৈতে হোৱা কথা বতৰা
2: নমস্কাৰ
1: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন
2: হয় মোৰ নাম অলি ডেকা মই মোৰ ডিষ্ট্ৰিক্ট হ'ল মৰিগাঁও মই দণ্ডুৱাৰ পুৰণি বুঢ়ীৰ নিবাসী হওঁ আজি আমাৰ প্ৰায় পাঁচ বছৰত ভৰি দিলোঁ পাঁচ বছৰ হ'ল কৰি থকা পিঠা পনা আপোনাৰ মানে কি আমি ৰেগুলাৰলি মানে আমাৰ দোকান আছে আমি দোকানত দিওঁ তাৰ বাহিৰেও আপোনাৰ গাঁৱত মানে বিয়া সকাম হওক অন্নপ্ৰাশন হওক এই সকলোখিনিতে মানে অৰ্ডাৰ মতে আমি দি থাকোঁ আৰু তেওঁলোকক যতন ধৰোঁ
1: কি কি পিঠা বনাই
2: তেলপিঠা বনাওঁ লাডু বনাওঁ নাৰিকলৰ লাডু তেলপিঠা তাৰপিছত আকৌ তিলপিঠা নাৰিকলৰ পিঠা এইখিনিয়ে বনাওঁ এইখিনি দি আছোঁ আমি আৰু
1: আপোনালোকে যিহেতু বহল ভিত্তিত কৰিছে মানে
2: হয় হয় হয়
1: গতিকে আপুনি অকলে কৰিছেনে নে আপোনাৰ লগত আৰু কোনোবা আছে
2: হয় বৰ্তমান মানে কি আমি একেলগে আছোঁ যদিও মানে নিজা নিজা কামবিলাক নিজে নিজে কৰোঁ আৰু কিন্তু মানে বস্তুবিলাক যেতিয়া আমাৰ মানে অভাৰ হেৰি হয় তেতিয়াহ'লে গোটেইখিনি একেলগে আমি বনাওঁ এনে ব্যক্তিগত হিচাপে নিজে কৰি আছোঁ আৰু
1: নিজে অকলে
2: হয় হয়
1: অকলে আপোনালোকে এই পিঠাবোৰ পেকেটিং কৰে
2: পেকেটিং কৰোঁ
1: পেকেটিং কৰি পেলাই আপুনি লৈ যায়
2: হয়
1: ঘৰলৈ বেপাৰী আহে নেকি
2: বেপাৰী মানে আমি বা তেওঁলোকে নিব আহে আৰু গাঁওখিনিয়ে বা নিবই আহে বাৰু তাৰ বাহিৰেও আমি বেকাৰীটো নিজে দি থৈ আহোঁগৈ
1: আৰু বিহুৰ সময়ত ধৰক আপোনালোকৰ বেছি মানে
2: বিয়া বাৰুটো লাগে আপোনাৰ হাজাৰ দুহেজাৰ পোন্ধৰশ এনেকে মানে আমাৰ প্ৰেচাৰটো পৰে
1: আৰু আপোনালোকে এটা পেকেটত কিমান মান থাকে ধৰক তিল পিঠা
2: এটা পেকেটত আপোনাৰ দহটা থাকে
1: দহটাত
2: আপোনাৰ ষাঠি টকা হয়
1: ষাঠি টকা হয়

0: তেনেকৈ আপোনালোকে লয় নহয়? আৰু তেলপিঠা,
1: তেলপিঠা আপোনাৰ 50 টকা, 10 পিচে থাকে,
0: 10 পিচে থাকে। আৰু লাড়ু,
1: লাড়ু আপোনাৰ 10 পিচে থাকে আৰু।
0: হয় নেকি? অঁ, তেনেকৈ মানে সেইবোৰ আপোনালোকে এটা জোখ হিচাপত, মানে
1: জোখ হিচাপত
0: কৰে। হয় হয়। লাড়ুৰ ভিতৰত কি কি লাড়ু? মিঠৈ লাড়ু,
1: লাড়ু আপোনাৰ মিঠৈ লাড়ু থাকে, নাৰিকল লাড়ু থাকে, তাৰপিছত পৰাপক্ষত আপোনাৰ তিলৰ লাড়ুটো থাকে আমাৰ।
0: সান্দহটো
1: আমি বৰ্তমান আমি কৰা নাই বাৰু। সান্দহটো আমি প্ৰয়োজন অনুসাৰে, মানে যেতিয়া বিশেষ প্ৰয়োজন তেতিয়া আমি দি দিওঁ আৰু।
0: ঠিক আছে, তেনেহ'লে আজিৰ কথা বতৰা আমি ইমানতে সামৰিছো। নমস্কাৰ।
1: নমস্কাৰ, নমস্কাৰ।
2: ইমান পৰে মৰিগাঁও জিলাৰ দণ্ডুৱাৰ উদ্যমী মহিলা অলি ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। এইখিনিতে শুনক মৰিগাঁও জিলাৰ দণ্ডুৱাৰ আন এগৰাকী উদ্যমী মহিলা ফুলেমাই ডেকাৰ সৈতে হোৱা কথা বতৰা।
0: নমস্কাৰ।
3: নমস্কাৰ।
0: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন।
3: মোৰ নাম শ্ৰীমতী ফুলেমাই ডেকা।
0: হয়। আপোনালোকৰ গাঁওখনৰ নাম?
3: দণ্ডুৱা পুৰণিবৰী।
0: দণ্ডুৱা পুৰণিবৰী, মৰিগাঁও জিলা।
3: মৰিগাঁও জিলা।
0: হয় হয়। আপুনি এগৰাকী মহিলা কৃষক নহয় জানো?
3: হয়।
0: আপুনি কি কি খেতি কৰিছে বিষয়ে জনাওকচোন।
3: আমি মানে শালি খেতিটো কৰে, এইবাৰ মানে আমাৰ মাকৈ কৰিছে।
0: মাকৈ কৰিছে, কিমান বিঘা মাটি?
3: 3 বিঘা মাটি কৰিছে।
0: 3 বিঘা মাটি মাকৈ খেতি কৰিছে। কেনেকে কৰিছে বা হাল কেনেকে বাই, কেইচা বাইছে?
3: কেইচা 4-4 চামান বাইছে, ট্ৰেক্টৰেদি বাইছে। আকৌ সেইবিলাক মানে বেলেগ কামলা লগাই দি মানে ৰুইছে, বেলেগৰ পৰা আনি পেলাই ৰুইছে আৰু কামলাবিলাক, মানুহ লগাইছে। তাৰপিছত এতিয়া হৈছে আৰু তুলিবৰ কাৰণে।
0: এইবাৰ
3: প্ৰথম কৰিছে, আগতে কৰা নাই। তাৰ বাহিৰেও আমাৰ এতিয়া পুখুৰী আছে, এই দিয়া হয়। এই দুবছৰমান হৈছে মাছ এৰি দিয়া নাই, মাছটো মানে মৰি যায়, কিবা বেয়া হৈছে।
0: আপোনালোকে পুখুৰী পানীখিনি পৰীক্ষা কৰাই ল'ব, মীন বিভাগৰ লগত যোগাযোগ কৰিব।
3: হয়।
0: তাৰপিছতে তেনেকুৱা ধৰণৰ তেওঁলোকে কি কৰিব লাগিব গোটেই উপায়খিনি দিব, তেতিয়া আপুনি মাছ পালনো কৰিব পাৰিব। তাৰোপৰি আপোনাৰ আৰু কি কি খেতি কৰে?
3: কি খেতি কৰি? বাকী তামোল পাণ আছে, সেয়াতে হৈ যায় আৰু।
0: তামোল পাণ আছে?
3: হয়।
0: কিমানমান তামোল গছ আছে?
3: আছে জানো 200-300 মান
0: তামোল গছ আছে।
3: হয়। পাণো আছিলে, বা পাণটো মৰি গৈছে, 4-5-6-7 জোপামান আছে আৰু পাণ, বাকীখিনি মৰি গৈছে। তাৰ বাহিৰে গৰু পুহিছোঁ।
0: গৰু আছে?
3: গৰু
0: কিমানমান আছে?
3: আগতে 3টা আছিলে, এটা বিক্ৰী কৰি দিয়া হ'ল, এতিয়া 2টা পোৱালি এটা আৰু মাক, বৰ্তমান 1.5 মাহমান হৈছে জগা, গাখীৰ খীয়াই আছোঁ আৰু।
0: কিমানমান গাখীৰ ওলায়?
3: 1.5 লিটাৰ, 2 লিটাৰ ওলায়।
0: মানে আমাৰ থলুৱা জাত,
3: থলুৱা জাত,
0: জাৰ্চি নহয়,
3: জাৰ্চি তাৰমানে ক্ৰছ,
0: ক্ৰছ।
3: হয়। দেখিছে
0: খাদ্য কেনে, কি কি দিয়ে আপুনি?
3: খাদ্য মানে মানুহজনে কিবা কিবি চাপৰ তাপৰ আনি পেলাই মানে আকৌ গুৱা দানা এতিয়া বনাই থৈ আবেলি বনাই ৰাতিপুৱা খুৱাই দিওঁ আৰু, সেইটোৱে। আকৌ ঘাঁহো কিনো আৰু চৰাবলৈও যায়,
0: চৰাবলৈও লৈ যায়। হয়। বিক্ৰী
3: মানে মানুহে লৈ যায়হি, ঘৰৰ পৰা লৈ যায়হি, সেইটো বুলি কয় ঠিকা বুলি কয়, তেনেকে মানে ঘৰ পৰা লৈ যায়।
0: হয়। এই গৰু কেতিয়াবা বেমাৰ আজাৰ হয়?
3: হয়। বেমাৰ হ'লে মানে হেৰি ভেটেনাৰীত যাই পেলাই মানে ঔষধ পাতি আনে। এই গৰুজনী জগাৰ পাছতে মানে পিছৰ তলপেটটোতো কিমানখিনিমান ফুলি থাকে, সেই পলিথিনৰ নিচিনা, পলিথিনৰ পানী দিলে যেনেকুৱা মানে থপ থপকৈ উঠে তেনেকৈ। তাৰপাছত তাত গৈ পেলাই
0: টেপ,
3: উহাৰটো নহয়, এই নাই নাই যে নাই তলত, তেনেকৈ আমি সিমানকৈ কৰি দিলে থপ থপকৈ মাত দিয়ে, পলিথিনত পানী থাকিলে যেনেকৈ মাত দিয়ে তেনেকুৱা। তাৰপাছত যাই পেলাই তাত গৈ পেলাই ভেটেনাৰীত গৈ পেলাই মাত্ৰ 3টা টেবলেটহে আনি দিলে, ভাল হৈ গ'ল।
0: ঠিক আছে দিয়ক, আপোনাৰ লগত কথা পাতি ভাল লাগিল। আপুনি এনেদৰে কাম কৰি আগবাঢ়ি যাওক, আকৌ কেতিয়াবা লগ পাম। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ।
3: হয়।
0: নমস্কাৰ।
3: নমস্কাৰ।
2: ইমান পৰে মৰিগাঁও জিলাৰ দণ্ডুৱাৰ উদ্যমী মহিলা ফুলেমাই ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

কৃষক বাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও।

এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি সন্ধ্যা প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান সূচী। 7:05 শুনিবলৈ পাব এটি বৃন্দগান। হীৰা দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ লহৰী। 8:02 প্ৰান্তে প্ৰান্তে অনুষ্ঠানটিত ৰহা কাম গাঁৱৰ বিষয়ে শুনিবলৈ পাব। 8:22 সুৰেশ চেতিয়াৰ গীটাৰ বাদন আগবঢ়োৱা হ'ব। অসমীয়া বোলছবি গীত শুনিবলৈ পাব 8:32। 9:15 বিধানসভাৰ দিনটোৰ প্ৰতিবেদন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এম এছ গোপালকৃষ্ণনৰ বেহেলা বাদন আৰু আৰ্শাদ আলী খানৰ কণ্ঠৰ খায়াল শুনিবলৈ পাব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি সন্ধ্যা প্ৰচাৰ কৰিব লগা অনুষ্ঠান সূচী।

আপোনাৰ এইচ আই ভি সংক্ৰমণ হোৱাৰ আশংকা আছে বুলি ভাবে নেকি? আপুনি এইচ আই ভিৰ বিষয়ে আৰু কিবা জানিব বিচাৰে নেকি? তেতিয়াহ'লে কাষতেই থকা সংহত পৰামৰ্শদান আৰু পৰীক্ষা কেন্দ্ৰলৈ গৈ বিনামূলীয়া পৰামৰ্শ গ্ৰহণ আৰু পৰীক্ষা কৰাওক। এইচ আই ভি বীজাণু সংক্ৰমিত মাকৰ শৰীৰৰ পৰা গৰ্ভত থকা সন্তানলৈ সংক্ৰমিত হ'ব পাৰে, সেয়েহে গৰ্ভাৱস্থাত সংহত পৰামৰ্শদান আৰু পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ বাবে যাওক। আক্ৰান্ত মাতৃয়ে উপযুক্ত চিকিৎসাৰে নিজৰ সন্তানক এইচ আই ভি সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।

ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ ফোন কল বাণীবদ্ধ কৰা হ'ব 28 মে বৃহস্পতিবাৰে দিনৰ 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। সেই সময়ত 9435050321 নম্বৰত ফোন কৰি শ্ৰোতাই নিজৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰিব পাৰিব। FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনীভূতত গৃহীত, ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আয়োগীয় সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া বিতং বাতৰি। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
1: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
0: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি আৰু যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালেকেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্ব আদৰ্শ ৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উল জোহা পালন কৰিব। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এটা পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শর্মাৰ পৰা।
2: অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তন অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদুল যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া, গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডিপিএ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মে'ত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মে'ত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশলৈ জিলা আয়ুক্ত ডঃ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
3: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ হয় এইটো ছাকচেছফুলি ক্লিয়াৰ কৰিছে আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে ফাৰ্ষ্ট শিবিৰত 50 বাচ্চা পৰীক্ষা আহিছে। ছেকেণ্ড শিৱিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170। আজি আৰু বেছি আহিছে। আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয়, ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই। বহুখিনি গাৰ্ডেনছ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কা অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
2: চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যত্ন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সাৰ্থক PDS অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 25,530 কোটি টকা আবণ্টন দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যিক সংস্থাসমূহক খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকানসমূহ উপকৃত হ'ব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণত ই সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণ আৰু ব্যৱস্থাপনা ব্যয়ৰ বাবদ কেন্দ্ৰীয় সাহায্য প্ৰদানৰ নিয়মাৱলী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আঁচনিখনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 81,35,00,000 লোকক সামৰি লোৱাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণত সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক তনবিতাৰ পৰা।
0: গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ ৰূপায়ণৰ বাবে বিশেষ মানসম্পন্ন বিধি প্ৰকাশৰ সময়ত নতুনকৈ সংযোজিত চতুৰ্থ বৰ্ষৰ বাবে এককালীন অনুমতি মাচুলৰ ব্যৱস্থা ৰখা হৈছিল। এই ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা নহয়, বৰং পূৰ্বৰে পৰা প্ৰচলিত মাচুল গাঁথনি আৰু নীতিগত ধাৰাবাহিকতাৰ অংশ হিচাপেহে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
4: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব তাত কিছুমান নিয়ম মাফিক আমাৰ কাম থাকে, যেনে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন। গতিকে এই যিটো প্ৰক্ৰিয়া, যি ধৰণে ফিজটো নিৰ্ধাৰণ কৰা হয়, সেই প্ৰক্ৰিয়াৰ মাজেৰে ফিজটো নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ আগলৈকে কলেজসমূহে যিটো ফিজ দি আছিলে সেইটো যিটো প্ৰক্ৰিয়াৰ মাজেৰে ঠিক কৰা হৈছিলে সেই একেটা প্ৰক্ৰিয়াৰ মাজেৰেও এইবাৰো ঠিক কৰা হৈছে। মাত্ৰ এই যোৱা 7 বছৰত এই যিটো পাৰ্মিশ্যন আৰু এফিলিয়েশ্যন ফিজৰ কথা কোৱা হৈছে, সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছো। আচলতে কথাটো এনেকুৱা নহয়, মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে।
0: গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুক নুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণ বিষয়ক ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধনীভূতত গৃহীত। ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ শিক্ষাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন। অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। 10 মিনিটত শুনিবলৈ পাব।

এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান সূচী। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব পুৱা 5:50। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব ক্ৰমে পুৱা 6:00 আৰু 6:05। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব বীৰেন্দ্ৰ কুমাৰ ফুকনৰ কণ্ঠৰ খয়াল। ইয়াৰ পিছতেই শুনিবলৈ পাব দিব্যাৰাণী হাজৰিকাৰ কণ্ঠৰ বৰগীত। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:15 আগবঢ়োৱা হ'ব সুপ্ৰভাত। 7:30 গীতৰ অনুষ্ঠান মূৰ্চনা। 8:00 চামাচাৰ প্ৰভাত। 8:15 মৰ্ণিং নিউজ। 8:30 গীতিমালিকা। 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ ৰিলে কৰি শুনোৱা হ'ব।

9:20 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানটিত অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰাৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব। 9:50 কেইটিমান অসমীয়া গীত, 10:00 এখনি আলেখ্য সুৱদি অসমৰ সুৰীয়া জিকিৰ, দিনৰ 11:00 পৰা 4:29 ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। 4:30 আগবঢ়োৱা হ'ব যুৱ তৰংগ। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25। 5:45 শিক্ষকৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:10 শুনিবলৈ পাব কৃষক বাণী।

সন্ধ্যা ছয় বজাত অসমীয়া বাতৰি, ছয় বাজি পঞ্চল্লিছ মিনিটত সন্ধিয়াৰ আঞ্চলিক বাতৰি, সাত বাজি দহ মিনিটত অসমীয়া বাতৰি, আঠ বজাত মুখ্য বাতৰিৰ শিৰোনাম আৰু ন বাজি পঁচিছ মিনিটত নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সাত বাজি পাঁচ মিনিটত শুনিবলৈ পাব এটি সমবেত কণ্ঠৰ গীত, হীৰেণ শুকাই পাতৰে গোৱা আধুনিক গীত শুনিবলৈ পাব। সাত বাজি বিশ মিনিটত চাৰে সাত বজাত হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি। আঠ বাজি দুই মিনিটত আগবঢ়োৱা হ'ব যুৱ ৰাগিনী। আঠ বাজি বত্ৰিছ মিনিটত অসমীয়া বোলছবি গীত শুনিবলৈ পাব। আঠ বাজি পঞ্চল্লিছ মিনিটত চামাচাৰ সন্ধ্যা, ন বজাত নিউজ এট নাইন আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, ন বাজি পোন্ধৰ মিনিটত বিধানসভাৰ প্ৰতিবেদন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। চাৰে ন বজাত ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাটক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠান পৰিস্থিতি।

ইমান পৰে ভৈৰৱ চন্দ্ৰ বৰদলৈৰ ৰচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জোনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। গেংটকত আজি ছিকিম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ধাৰণা, উদ্ভাৱন আৰু পাৰস্পৰিক বিশ্বাসৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত আগবাঢ়ি আহিবলৈ পৰামৰ্শ দিয়ে। শ্ৰীমতী মুৰ্মুৱে কয় যে সবলীকৰণৰ বাবে শিক্ষাই হৈছে উৎকৃষ্ট মাধ্যম। 2026 চনত ছিকিমে জৈৱিক ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে জৈৱ বৈচিত্ৰ আৰু সমৃদ্ধ প্ৰাণীকুল তথা উদ্ভিদকুলৰ বাবে ছিকিমৰ প্ৰশংসা কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থী জীৱনৰ পিছতো সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে গেংটকত আমা দিদি বাহিনী বাছ সেৱা মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে মহিলাসকলৰ সুৰক্ষা, আৰামদায়ক আৰু কম খৰচী যাতায়াতৰ ক্ষেত্ৰত এই বাছ সেৱা গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত 37,500 কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ আৰু মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবেই এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদান কৰি অনুষ্ঠানসমূহ আৰু লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে LNG, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অধিক শক্তিশালীভাৱে শক্তিখণ্ডত আগবাঢ়িব পৰা যাব আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাত কয়লা গেছীয়কৰণৰ এই উদ্যোগে সহায় কৰিব বুলিও আশা কৰা হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে দেশত কয়লা খণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ সুবিধাও উপলব্ধ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাৰ্থক PDSৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে অনুমোদন জনোৱা 25,500 কোটি টকা অনুমোদনৰ প্ৰশংসা কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক প্ৰযুক্তিগতভাৱে আগুৱাই নি এই ক্ষেত্ৰত অধিক স্বচ্ছতা বজাই ৰখাত এই আঁচনিখনে যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি হিতাধিকাৰীসকলৰ তথ্য বৰ্তাই ৰাখিব পাৰিলে আঁচনিখনৰ সুবিধাসমূহ প্ৰকৃত দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ব্যৱহাৰ কৰাত যথেষ্ট সহায়ক হ'ব। ইয়াৰ লগতে এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যসমূহত ক্ৰমান্বয়ে বাঢ়ি অহা সামগ্ৰীৰ মূল্যৰ সঠিক ৰূপায়ণ কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকানীসকলৰ লাভৰ অংশ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই আঁচনিখন ফলপ্ৰসূ হ'ব বুলি জানিবলৈ দিয়া হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা NEET UG প্ৰশ্নকাকত ফাদিল হোৱাৰ গোচৰত আৰু 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই সংক্ৰান্তত এতিয়ালৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহল্যানগৰৰ পৰা 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
সংস্থাটোৱে প্ৰকাশ কৰা মতে ঘটনা সংক্ৰান্তত আজি গ্ৰেপ্তাৰ কৰা লাতুৰৰ চিকিৎসক ডাঃ মনোজ চিৰুৱেই অভিযুক্ত পি ভি কুলকাৰ্ণিৰ পৰা ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত লাভ কৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ পুত্ৰসহ তিনিজন শিক্ষাৰ্থীক সহায় কৰিছিল। একেদৰে অন্যতম অভিযুক্ত ডাঃ অভং প্ৰভু মেডিকেল একাডেমীৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তেজস হৰ্ষদ কুমাৰ শ্বাহে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মনীষ হাৱালদাৰৰ পৰা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল কৰিছিল। চি বি আইৰ মুখপাত্ৰই এটা বিবৃতিত জনোৱা মতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে। তেওঁ কয় যে ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ 49টা স্থানত তালাচী চলোৱা হৈছে আৰু ভালেমান আপত্তিজনক নথি পত্ৰ, লেপটপ আৰু মোবাইল ফোন জব্দ কৰা হৈছে। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল। অহা 21 জুনত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে 3-দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। এই সময়ছোৱাত মন্ত্ৰীজনে 29 মে'ত ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলা কচ্ছ ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভিতৰত অতিকে সংবেদনশীল বুলি বিবেচিত হাৰামী নালা অঞ্চলত উপস্থিত হৈ বৰ্তমানৰ ভৌগোলিক পৰিস্থিতি চোৱা চিতা কৰাৰ পৰিকল্পনা থকা বুলিও জানিব পৰা গৈছে। মন্ত্ৰীজনে লগতে ভৌগোলিক প্ৰত্যাহ্বানেৰে আগুৰি থকা সংবেদনশীল অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰিব। মন্ত্ৰী শ্বাহে এই সময়ছোৱাত সীমা সুৰক্ষা বলৰ জ্যেষ্ঠ বিষয়া আৰু সামৰিক বাহিনীৰ বিষয়াসকলৰ সৈতে বৰ্তমানৰ সীমাৰ পৰিস্থিতি, সুৰক্ষা ব্যৱস্থা, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু আপাতকালীনভাৱে ল'বলগীয়া সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। এই সন্মিলনত বিষয়বস্তু ভিত্তিক আলোচনা, ৰাজ্যিক ভিত্তিক অংশগ্ৰহণ, কৃষিৰ লগতে আন বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ দলীয় আলোচনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কৈছে যে আহি থকা খাৰিফ শস্যৰ সময়ছোৱাত দীৰ্ঘস্থায়ী কৃষি ব্যৱস্থা, উৎপাদন বৃদ্ধি, বতৰৰ প্ৰত্যাহ্বান, আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সমৃদ্ধ কৰি তোলা বিভিন্ন বিষয়ৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষি প্ৰতিষ্ঠান আৰু বহু অংশীদাৰে খাৰিফ শস্যৰ সময়ছোৱাত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিব। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰা এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা আৰ এছ এছৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি আইয়ে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কমেও 2টা স্থানীয় ভাৰতীয় ভাষাৰ লগতে মুঠ 3টা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ বিষয়টো বিবেচনা কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু বিপুল এম পাঞ্চলীৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, চি বি এছ ই আৰু এন চি আৰ টিক জাননী জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে 2 সপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে। ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয়ে 5ম বাছনিৰ ইণ্ডোনেছিয়াৰ খেলুৱৈ জনাতন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। আনহাতে ছিংগাপুৰৰ খেলুৱৈ লৌ কিনৰ হাতত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে 20-22, 21-19 আৰু 17-21 ছেটত পৰাজয় বৰণ কৰে। আন এখন খেলত ভাৰতৰ লক্ষ্য সেনে চীনৰ লিউ গুৱাংজুৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ

0: আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভূত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জনাথন ক্ৰিষ্টিক 10-21, 21-18 ছেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে শ্ৰোতাই অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে। এতিয়া আৰম্ভ কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক হীৰা দাসৰ কণ্ঠৰ দুটি গীত। গীত দুটিৰ ৰচনা মলিন বৰাৰ।

ইমান পৰে শ্ৰোতাই হীৰা দাসৰ কণ্ঠত মলিন বৰাৰ ৰচিত আধুনিক গীত দুটি শুনিলে। অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: বাছি যাব
1: স্যার, ইমান কত পাম?
0: এটা লিংক পঠিয়াইছো, এতিয়া প্রসেসিংৰ বাবে 2 লাখ দিওক, বাকিখিনি পিছত।
1: স্যার 2 লাখ
2: কি হল দেউতা?
1: মাজনী এখেতে কৈছে যে মোৰ পার্সেলত ড্রাগছ পোৱা গৈছে।
0: আরে
1: কাটি দিলে?
2: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
1: প্ৰবঞ্চনা?
2: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা সাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা
1: তেন্তে পইচা হেৰুৱাবা।
3: RBI কয়
4: জানি লওক, সতৰ্ক হৈ ৰওক।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ ফোন কল বাণীবদ্ধ কৰা হ'ব। 28 মে' বৃহস্পতিবাৰে দিনৰ 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত সেই সময়ত 9435053214 এই নম্বৰত ফোন কৰি শ্ৰোতাই নিজৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ কৰিব পাৰিব। মনত ৰাখিব, 28 মে' বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 5 বজাৰ ভিতৰত। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। সুৰলহৰী অনুষ্ঠানত এইবাৰ শুনক আৰ ডি বৰ্মন আৰু আশা ভোচলীৰ কণ্ঠত যোশীলে বোলছবিৰ এই গীতটি।

শ্ৰোতাই শুনি আছে সুৰ লহৰী, প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। অনুষ্ঠানত এইবাৰ শুনক ৰূপকুমাৰ ৰাথোৰৰ কণ্ঠত ৰেহনাহে তেৰে দিল মে বুলছবিৰ এই গীতটি।

অনুষ্ঠানৰ শেষত শুনক নীৰজ শ্ৰীধৰৰ কণ্ঠত বিল্লু বোলছবিৰ এই গীতটি।

সুৰ লহৰী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। খন্তেক পাছতেই 8 বজাত মুখ্য বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা

বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা নহয়, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সাৰ্থক পি ডি এছ অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজি জামিন বিচাৰি বিশেষ ফাষ্ট্ৰেক আদালতত আবেদন দাখিল কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 6 অভাৰত এটাও উইকেট নেহেৰুৱাকৈ 80 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 MHz শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে শ্ৰোতাই অনুষ্ঠান শুনিছে নিউজ অন এআইআৰ এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়োৱা হৈছে প্ৰান্তে প্ৰান্তে।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠানত আগবঢ়াইছোঁ ৰহা কামগাঁও অঞ্চলৰ কথা বতৰা। এয়া আমি ৰহা কামগাঁৱত লগ পাইছোঁ এজন গাঁওবাসী মনিন্দ্ৰ কুমাৰ নাথক।
1: নমস্কাৰ, মোৰ নাম শ্ৰীমনিন্দ্ৰ নাথ, মোৰ ঘৰ ৰহা কামগাঁও।
2: এখন খেলপথাৰ দেখি আহিলোঁ।
1: আমাৰ গাঁওখনেই নহয়, আমাৰ এখন কয় কামগাঁও, তাৰ সিফালে এখন কয় মিকিয়াতি। মিকিয়াতি কামগাঁও আমি লগ লাগিবলৈ সেই সেইখন আমাৰ খেলপথাৰ। দুইখন গাঁৱে মানে দুইখন গাঁৱে ল'ৰা ছোৱালী দুইখন গাঁৱে সকলোৱে আমি সেই খেলপথাৰখন ব্যৱহাৰ কৰোঁ।
2: আৰু অনুষ্ঠানো হয় কেতিয়াবা,
1: তাত বিহু মুকলি বিহু পাতে ল'ৰা ছোৱালীখিনিয়ে, যুৱক সংঘই, তাতে বৰ ধুনীয়া অনুষ্ঠান হয়। আজি বিহু পাতা আজি 4 বছৰমান হৈছে।
2: তাতে খেল ধেমালি হয়,
1: খেল ধেমালি হয়।
2: খেল কেনেকুৱা, কি ধৰণৰ খেল হয় ইয়াত?
1: খেল মানে ফুটবল খেলটো পাতে, বিশেষকৈ আকৌ ল'ৰা ছোৱালীখিনি, আমাৰ দুখন স্কুল আছে তাত, এখন এম ই স্কুল আছে আৰু এখন এল পি স্কুল আছে। এই স্কুলৰ ল'ৰা ছোৱালীখিনিও তাতে খেলা ধূলা কৰে, দুইখন স্কুলৰ ল'ৰা ছোৱালী তাতে খেলা ধূলা কৰে। আৰু গাঁৱৰ যিখিনি যুৱক সংঘৰ ল'ৰা ছোৱালী এনেকৈ আছে, তাত ভলীবল খেলে আৰু ফুটবল খেলে, আৰু ফুটবল খেলো পাতে তাৰমানে তেনেকুৱা এনেকৈ।
2: আৰু গাঁৱত আগতে আমি দেখিছিলোঁ যে এটা পুথিভঁৰাল থাকে, এই ক্ষেত্ৰত কেনেকুৱা
1: জেগা কালৰ অৱস্থাত যেতিয়া হেৰি আছিলে তেতিয়া পুথিভঁৰাল আমাৰো আছিলে।
2: এতিয়া
1: পুথিভঁৰাল মানে কি হৈছে, এতিয়া বস্তুটো নাইকিয়া হ'ব ধৰিছে, পুথিভঁৰালটো নাই এতিয়া। আছে যেনেকৈ ধৰি লওক যুৱক সংঘ, কোনোবা এটা সংঘ আছে, তেওঁলোকৰ এটা গোট আছে বা এনেকুৱা কৰি চলিছে যে পুথিভঁৰাল এটা যে লাগে তাতে, বা আগতে কিতাপ পত্ৰ আমি জমা ৰাখিছিলোঁ আমাৰ দিনত, সেই বস্তুটো এতিয়া যুৱকবিলাকে মানে বা যুৱক যিখিনি উঠি অহা ল'ৰা ছোৱালীয়ে সেই বস্তু চিন্তা চৰ্চাটো এয়াই চলিছে এতিয়া, বস্তুটো তেনেকুৱা এটা দেখা নাই। আগতে আছিলে তেনেকুৱা এটা পুথিভঁৰালত বিভিন্ন ধৰণৰ কিতাপ, বিভিন্ন ধৰণৰ হেৰি বা ৰেডিঅ' এনেকৈ ৰাখিছিলে মানে কাৰ্যালয়টোত, এতিয়া তেনেকুৱা নাইকিয়া হ'ল। আমাৰ সেই এনেকুৱা এডোখৰ মাটি এতিয়াও পৰি আছে, একঠামান মাটি, তাৰমানে তাত পুথিভঁৰাল এটা আছিলে মানে ৰাইজৰ, তাৰমানে যুৱক সংঘবিলাক, কিন্তু এতিয়া বস্তুটো তেনেকুৱা নাই তাৰমানে।
2: হয়, আপুনি ৰেডিঅ'ৰ কথা ক'লে, আমি গম পাওঁ যে আপুনি বিভিন্ন ঠাইত ৰেডিঅ' বিতৰণ কৰিছে, কওকচোন।
1: মানে কথাটো এনেকুৱা হ'ল, মোৰ মানে আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী মন কী বাতটো শুনিবলৈ মন যায় বা ৰেডিঅ' অনুষ্ঠানত দি থাকে, তেতিয়া চিন্তা কৰিলোঁ যে ৰেডিঅ'টো তেনেকৈ নাই প্ৰায় ঘৰতে, আগতে ৰেডিঅ' আছিলে, এতিয়া ৰেডিঅ' নাই, এতিয়া ডেক আহিছে।

0: কিবা আহিল, পেণ্ডাপ আহিল, এই হৈ এনেকৈ বিভিন্ন ধৰণৰ গান বাজে। এতিয়া ৰেডিঅ' গানটোতো শুনিব নোপোৱা হ'লোঁ, ডেট তাৰিখ কেলেণ্ডাৰটোতো ৰেডিঅ'ত পোৱা যায়। সেইটো মই চিন্তা চৰ্চা কৰিবলৈ নাই, ৰেডিঅ' লাগে। আমাৰ AIEM প্ৰণৱজ্যোতি মছম ডাঙৰীয়াক মই এদিন মাতিলোঁ, তেওঁক ক'লোঁ দাদা আপুনি বোলে আন একো নকৰিলোঁ, একো ধন টকা পইচা দিব নালাগে, আপুনি মোক ৰেডিঅ' দৰ্শন দিয়ক। তাত দাদাই মোৰ মতে ৰেডিঅ' দৰ্শন আনি দিলে, আমি ধুনীয়াকৈ বিতৰণ কৰি দিলোঁ দৰ্শন গাঁৱত দহটা মানে হেৰিত। হ্যাঁ, তো মানে রাজহুৱা হিসাবে কাউ ব্যক্তিগত হিসাবে দিয়া নাই, তাৰমানে এনেকুৱা এটা গোটক বা এনেকুৱা হেৰি এনেকৈ দহখনে দিয়া দিছোঁ। তাৰমানে
1: মন কি বাত আৰু অন্যান্য
0: আকাশবাণী হেৰিটো শুনো, আৰু মোৰ নিজৰে ৰেডিঅ' আছে, মই এইটো মই শুনোৱে মই। হয়
1: হয় হয়, আপোনাৰ দেখিছোঁ টেবুলতে সজাই থৈছে ৰেডিঅ' এটা। হয়, কেনেকুৱা লাগে আপোনাৰ ৰেডিঅ'ৰ অনুষ্ঠান?
0: মোৰ বহুত ভাল লাগে, মানে শুনো, মই প্ৰায়ে শুনোৱে, মই মানে ৰেগুলাৰ শ্ৰোতা। কিন্তু মই আপোনালোকৰ লগত ফোন নকৰোঁ বা মই গান অনুৰোধ নকৰোঁ, মই লোকে যি কয় সেয়ে শুনি থাকোঁ, মই আপোনালোকৰ অনুষ্ঠানে শুনি থাকোঁ।
1: হয়, আৰু এটা কথা, গাঁওখনত আপোনালোকৰ গাঁওখন যথেষ্ট দীঘল, আমি দেখি আহিলোঁ, দুখনকৈ বিদ্যালয় আছে। এই বিদ্যালয়ত কেতিয়াবা আপুনি দিহা পৰামৰ্শ দিয়েনে বাৰু?
0: এই বিদ্যালয় বুলি ক'ব যাওঁতে অলপ খোকোজা এটা মোৰ আছে, যেতিয়া আমাৰ দেউতা আজি ঢুকোৱা এবছৰ হৈ গ'ল, তেতিয়া দেউতা আহে মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট আছিলে, তেতিয়া দেউতা যেতিয়া থাকে তেতিয়ালৈ ঠিকেই আছিল বা সেনেকুৱা হৈ আছে। দেউতা এতিয়া ঢুকোৱাৰ পৰা মানে মই যোৱা নাই বিদ্যালয়লৈ বা মই হেৰিও কৰা নাই, আৰু সেই কমিটিত ৰখাও নাই বাৰু। কিন্তু আগৰ শিক্ষা ব্যৱস্থাটো যিটো মানে ল'ৰা ছোৱালীখিনি যিটো আগৰ আছিল, কেইজনমান মানে মানে টিচাৰ আছিলে ভাল আছিল, এতিয়া কিন্তু যি দেখিছোঁ তেনেকুৱা এটা মই ভাৱ হয় পৰিৱেশটো অলপ দেখা নাই।
1: আপোনালোকৰ দায়িত্ব থাকে যে গৈ ঠিকমতে ল'ৰা ছোৱালী আহিছেনে বা পিতৃ মাতৃয়ে সন্তানক পঠাইছেনে নাই খবৰ কৰাটো এটা দায়িত্ব থাকে।
0: নাই, হয়, সেইটো আমাৰ দায়িত্ব থাকে। এতিয়া বিভিন্ন কাম কাজত যেতিয়া মই বা যাব পৰা নাই বা ল'ৰা ছোৱালীও মোৰ বা নাই বা ওলাই গ'ল, ল'ৰা ছোৱালীয়ে পঢ়ি শুনি ওলাই গ'ল, কিন্তু মই যাওঁ কিন্তু ল'ৰা ছোৱালীক দেখা পাওঁ, সুধোঁ কেতিয়া কিবা ক্লাছ হৈছে নাই, মাষ্টৰ আহিছে নাই আহিছে। এতিয়া আজিকালি সেইকাৰণে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ, একচুৱেলি লোকেলিটি মানে টিচাৰ দিব নালাগে স্কুলত, বেলেগৰ পৰাই দিব লাগে। এতিয়া যি কেইগৰাকী বেলেগৰ আছে, ধুনীয়া ছাৰ্ভিচ দি আছে তেওঁ আমাৰ।
1: আৰু গাঁৱত আপোনালোকৰ বেমাৰ আজাৰ হ'লে ক'লে যায়?
0: বেমাৰ আজাৰ হ'লে আমাৰ ওচৰতে মহদখালী বুলি কয়, ইয়াৰ পৰা 1.5 কিলোমিটাৰ হ'ব, তাতে এখন আমাৰ ডিস্পেঞ্চৰী আছে। তাৰপিছত আমাৰ ৰহাত আছে, চৰকাৰী হেৰি আছে, আৰু নগাঁৱত আছে। হ্যাঁ, তেনেকৈ যায়।
1: আৰু শেহতীয়াকৈ গাঁৱত আমি দেখা পাওঁ যে বিভিন্ন ঠাইত ড্ৰাগছৰ আসক্ত পৰিমাণ বেছি, HIV পৰিমাণ বেছি হৈ গৈছে। এই ক্ষেত্ৰত আপোনালোকে কি কৰে, সজাগতাৰ কাৰণে কি কৰে?
0: এই ক্ষেত্ৰত এটাই ভাল লাগে, আজিলৈকে তেনেকুৱা এটা কেছ ধৰা পোৱা নাই বা ড্ৰাগছ খাইছে বা কোনোবা অঞ্চলত, আমাৰ গাঁওখনত এই অঞ্চলটোত কিন্তু নাই। বিশেষ হাতত আছে, ক'ৰবাত শুনা পাওঁ, কিন্তু আমাৰ
1: এইখিনি
0: তথাপিও আমি এইখিনি সজাগতা কৰিছোঁ, তেনেকুৱা এটা বস্তু অহা নাই আজিলৈকে, আৰু চকুত পৰা নাই তাৰমানে। সেইটো লৈ মানে বহুত মানে নিজকে মানে গৌৰৱ কৰোঁ, আৰু মনে মনে কওঁ।
1: হয়, এই ব্যৱস্থাটো যাতে আপোনালোকৰ গাঁৱত অব্যাহত থাকক, এইটো আমাৰ অনুৰোধ থাকিল। আৰু এটা কথা শেষত মই সুধিব খুজিছোঁ, খেতি পথাৰৰ ক্ষেত্ৰত কেনেকুৱা?
0: খেতি পথাৰ ক্ষেত্ৰত তাত বৰ মই নিজৰ বাবে এটা পদক্ষেপ লৈ, এইটো ভাৰত চৰকাৰী বস্তু আছিলে, চেণ্ট্ৰেলৰ হয়, মই এটা ছ'লাৰ প্ৰজেক্ট আনিছিলোঁ 62 লাখ টকা। মোৰ নিজৰ বাৰী পিছপিনে মোৰ নিজৰ পটা মাটি লাগে, তাতে এইটো পাতিলোঁ, বৰ্তমান ৰানিং চলি আছে। মিনিমাম 100 ঘৰ মানুহে খেতি মানে এতিয়া কৰি ধুনীয়া উপকৃত হৈছে। পানী এইটো পানী মানে ডাঙৰ এটা প্ৰজেক্ট, মানে 600-700 বিঘা মাটি আৰামত খেতি কৰিব পাৰে। ডিপাৰ্টমেণ্টৰ মানুহ চাবলৈ আহে, গোটেই বস্তুটো সেই নহয়, মোক কৰি থৈ গৈছে তেওঁলোকে, মানে বেনিফিচাৰীকে কৰি থৈ যায়। আৰু তেওঁলোকে এটা আমি ৰয়েলিটি দিওঁ বছৰেকত, এতিয়া 1 ঘৰ মানুহে খেতি কৰিছে 1 বিঘা মাটিত, আমি 500 টকা এটা বা 300 টকা এটা লওঁ। তেওঁলোকে ধান কাটা লাগে, এনেইতো 1 বিঘা মাটি খেতি কৰিলে পাম্পত থৈ কৰিলে আপুনি মিনিমাম 5,000 টকা এটা খৰচ হ'ব, তেলৰ পৰা ধৰি মেচিন খৰচ। কিন্তু আমাক সেইটো নাই, এতিয়া তেওঁলোকক ন্যূনতম আমি এটা লওঁ 500 বা 400 টকা এটা লওঁ, তাই 1% আমি অফিচলৈ দিব লাগে, সেইটো ৰয়েলিটি দিব লাগে। মানে কিবা বেয়া হ'লে কিবা ক'লে আমি ডিপাৰ্টমেণ্টে আমাক ভাল কৰি থৈ যায়হি লগত লগত।
1: ধান কথালৈকে তেওঁ ফ্ৰী পাব নে কি, পানীটোহে ফ্ৰী পায়?
0: চব পানীটো ফ্ৰী, তেওঁ খেতি নিজে কৰিব, তেওঁ নিজৰ মাটি নিজে কৰিব। আমি চব বনাই দিছোঁ, একদম তলে তলে পাইপ পুতি একদম গোটেই পানীৰ হেৰি চব গোটেই ব্যৱস্থাখিনি বনাই দিছে। এইটো প্ৰজেক্টটোৱে 62 লাখ টকা প্ৰজেক্ট।
1: এইখিনিতে এটা কথা, আমি অলপ আগতে এজন ল'ৰাৰ লগত কথা পাতিছিলোঁ, তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ নহৈ বাহিৰত কাম কৰিবলৈ যায়। এই ক্ষেত্ৰত কেতিয়াবা আপুনি এনেকুৱা সজাগতা পাতে নেকি যে ইয়াতেই খেতি কৰক, ইয়াতেই কাম কৰক, বাহিৰলৈ কিয় যাব লাগে, এনেকুৱা কথাবিলাক আপোনাক কেতিয়াবা চিন্তা কৰেনে বাৰু?
0: তেনেকৈ কৰিছোঁ মই, এতিয়া এটা APCU তেনেকৈ গঠন কৰিলোঁ, তেনেকৈ মই এটা প্ৰজেক্ট কৰিছিলোঁ ষ্টেট বেংক আৰু মানে মীন মহাবিদ্যালয়ৰ ফালৰ পৰা, মীন অফিচৰ ফালৰ পৰা, এনেকৈ 500 মানুহক লোন দিছিলোঁ।

0: ফিচাৰী কেছ আছে, সেই মানুহখিনিকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰি এটা APC গঠন কৰিলোঁ। এটা এটা 22 বিঘা মাটি মই ফুলত লৈ লিজত লৈ ইয়াতে এটা হেডচাৰি কৰিছোঁ আৰু তেনেকৈ দেখুৱাই দিছোঁ। চব্জি নিজে খেতি কৰিছোঁ, মালভোগ কল কৰিছোঁ, জিকা কৰি দেখুৱাই দিছোঁ, চব বিভিন্ন ধৰণৰ চব্জি মানে জৈৱিক পদ্ধতিৰে কৰিছোঁ। তেনেকৈ উঠি অহা যুৱক যুৱতীখিনিয়ে চাওক, বাহিৰলৈ নগৈ কাম কৰিব নগৈ নিজে এইখিনি কওক, আমাৰ দেহাও সুস্থ হৈ থাকিব, ৰাইজো সুস্থ হ'ব, ভাল হেৰি খায়। তেনেকৈ মাছ খেতি কৰিছোঁ, তেনেকৈ তেনেকৈ মিটিং হৈছে, তেনেকৈ বহুতখিনি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, অফিচৰ ফালৰ পৰা, তেনেকুৱা এগ্ৰিকালচাৰ আহিছে, ফিচাৰী আহিছে, তেনেকৈ সজাগতা বহুতখিনি মই শিবিৰ দিছোঁ। তেনেকৈ
1: হয়, আমি বিভিন্ন ঠাইলৈ গ'লে কেতিয়াবা কয় যে আমাক কৃষি বিভাগে সহায় কৰা নাই, সহায় নকৰিলেও আমিও কেতিয়াবা তেওঁলোকক মাতি আনি গাঁৱত এনেকুৱা সজাগতা সভা পাতিব লাগিব আৰু নেতৃস্থানীয় ব্যক্তিসকলৰে দায়িত্ব, যিটো কাম আপুনি কৰিছে নহয় জানো, সেয়াও এটা দেশ নিৰ্মাণৰ এটা উদাহৰণ বুলি ক'ব পাৰি। বৰ ভাল লাগিলে আপোনাৰ লগত আজি আমি কথা পাতিলোঁ, আকাশবাণীৰ পৰা আহিলোঁ, আৰু আটাইতকৈ ভাল লাগিল আপোনালোকৰ ঘৰত আমি এটা ৰেডিঅ' দেখিলোঁ, আপুনি 10টাকে ৰেডিঅ' বিতৰণ কৰিছে। আমি ভাবোঁ এই যি পদক্ষেপ আমাৰ আন শ্ৰোতাসকলে যিসকলে আজি শুনি আছে তেওঁলোকেও যদি পাৰে তেনেকৈ ৰেডিঅ' শুনাৰ প্ৰতি আগ্ৰহিত কৰক নহয় জানো, আৰু আপোনাৰ দৰে আদৰ্শৱান ব্যক্তিয়েহে গাঁও এখন গঠনত অৰিহণা যোগাব পাৰে। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, আপোনালৈ ধন্যবাদ।
0: ধন্যবাদ।
1: কামগাঁৱত অৱস্থিত এটি জল জীৱন মিছনৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। আমি অলপ আগতে দেখিছোঁ যে ইয়াত সুন্দৰকৈ পানীভাগ তেখেতসকলে উঠাইছে, নিশ্চয় ষ্টক কৰে, তাৰপিছতহে ৰাইজলৈ বিতৰণ কৰে। এই প্ৰসংগতে কথা পাতিম। দাদা, আপোনাৰ নামটো?
2: দীপজ্যোতি নাথ।
1: দীপজ্যোতি নাথ, আপুনি অলপ আগতে দেখিলোঁ পানী উঠালে, এই পানী উঠাই ইয়াতে কিমান সময়ত কেনেকৈ ৰাইজৰ কাৰণে বিতৰণ কৰে, অকণমান প্ৰক্ৰিয়াটো আমাৰ ৰাইজৰ কাৰণে কওকচোন।
2: হয়, নমস্কাৰ। ৰাতিপুৱা 7টাৰ পৰা পানীটো ব্যৱহাৰ কৰোঁ, তলৰ পৰা উঠাওঁ, মানে ফিল্টাৰ কৰি পেলাই ষ্টকটো আজিয়ে কৰি দিওঁ, কৰি পুৱাই 7 বজাত দি দিওঁ। যদি কাৰেণ্টৰ অসুবিধা থাকে তেনেহ'লে অলপ ইফাল সিফাল হয় সময়টো, দিনটোত ওৱান টাইম দি দিওঁ। তো 7টাৰ পৰা দিলে আপোনাৰ 9টালৈকে দি দিওঁ পানী।
1: এই পানীখিনি কিমান লিটাৰ আপুনি?
2: আমাৰ চেণ্টিভেজেলত 80,000 লিটাৰ ষ্টক হয়।
1: এই 80,000 লিটাৰ হ'ল নে নাই কেনেকৈ গম পায়?
2: আমাৰ ইয়াতে বাল্বৰ মিটাৰ দিয়া আছে, মিটাৰত গম পোৱা যায়, আৰু টেংকিটো ফুল লেবেল এটা দিয়া আছিল, লেবেলটো বেয়া হ'লেও এতিয়া গম পাওঁ যে আমি অভাৰফ্লো হৈ গ'লে গম পাই যাওঁ আৰু, হৈ গ'ল কমপ্লিট।
1: কিমান সময়ত আপুনি পানীটো দিয়ে?
2: পুৱা 7 বজাত
1: দিয়ে, 1 ঘণ্টাৰ কাৰণে দিয়ে,
2: ডেৰ ঘণ্টাত 80,000 কমপ্লিট শেষ হৈ যায়।
1: হয়, আৰু কিমান আপোনাৰ গ্ৰাহক কিমান আছে?
2: মোক গ্ৰাহক প্ৰায় ইয়াতে 400 ঘৰ।
1: আৰু কেতিয়াবাতো টেপ ফাটে বা বেয়া হয়, তেনে ক্ষেত্ৰত কি কৰে?
2: তেনেকুৱা ক্ষেত্ৰত ইয়াতে কমিটি এখন বনোৱা আছে, আৰু প্ৰতি মেম্বাৰৰ পৰা মাহত 50 টকাকৈ এটা বৰঙণি লোৱা হয়। সেই বৰঙণিটো কমিটিৰ হাতত জমা থাকে, যেতিয়াই ক'ৰবাত পাইপ লিকেজ হ'ব, কাৰোবাৰ টেপ বেয়া হ'ব, সেই টকাটোৱে সেই মেৰামতিটো কৰা যায়।
1: আৰু কেতিয়াবা গাঁৱৰ ৰাইজে আপত্তি কৰে নেকি, আমি 50 টকা কিয় দিম চৰকাৰৰ পানী?
2: সেইটোতো কয়, আগত নকৈছিলে, প্ৰথম যেতিয়া JJM অহা নাছিলে, যেতিয়া হৰ ঘৰ জল বুলি আহিল JJM, JJM অহাৰ পৰা এই প্ৰশ্নটো মানুহে কৰা হ'ল যে চৰকাৰে দিছে ঘৰে ঘৰে, আমি 50 টকাটো কিয় দিম?
1: কিন্তু ইয়াতে এটা কথা হয়, কি কৈছে আপুনি,
2: ৰাইজে এইটোৱে বুজি নাপায় ইয়াতে যে চৰকাৰে দিলে সত্য, কিন্তু বস্তু ৰাখিবলৈতো আমি লাগিব। এতিয়া ইয়াত কিবা এটা বেয়া হৈ গ'লে চৰকাৰলৈ খবৰ দিয়ালৈ এই স্কিম মানে শেষেই হৈ যাবগৈ, ইয়াতে এনেকৈ ধ্বংস হৈ যাব। সেইটো কাৰণে সেই 50 টকাটো ব্যৱহাৰ কৰা হয় ইয়াতে। ইয়াতে মটৰৰ কিবা এটা প্ৰব্লেম হ'ল, কাৰেণ্টৰ কিবা এটা হ'ল, সেই তাৰ কাৰণে সেই পইচাটো ব্যৱহাৰ কৰোঁ।
1: হয়, সাধাৰণতে কেনেকুৱা অভাৱ অভিযোগ আপোনালোকৰ ইয়াত বেছিকৈ আহে? পাইপ ফটা, টেপ বেয়া হোৱা,
2: মটৰ বেয়া হয় কেতিয়াবা, কাৰেণ্টৰ কিবা কেবুল জ্বলি যায়, এনেকুৱা ধৰণৰ প্ৰব্লেম আহে।
1: এই আপোনাৰ নিজৰ মাটি
2: মিডিয়াটোত, ফিল্টাৰ মিডিয়াটোৰ মেটেৰিয়েলবিলাক চেঞ্জ কৰিব লগা হয় 3 বছৰৰ মূৰত, তাৰ কাৰণে টকা দৰকাৰ।
1: কিমান দিনৰ মূৰে মূৰে আপোনাৰ বেয়া হয়?
2: আপোনাৰ 3 বছৰ মেটেলটো থাকে, 3 বছৰ পিছত মেটেলটো ডেমেজ হৈ যায়, তেতিয়া উঠাই আকৌ নতুন মেটেল দিব লগা হয়।
1: তাত খৰচ কিমান পৰে?
2: তাত খৰচ আপোনাৰ 40,000-45,000 টকা হয়।
1: বহুতখিনি পৰে নহয় জানো? হয়, আৰু আমি গম পাওঁ যে বহুত এটা প্ৰচেছৰ পিছতহে খোৱা পানীটো ৰাইজৰ মাজলৈ যায়, বিশুদ্ধ খোৱা পানী পায়, সুন্দৰ পানীখিনি।
2: হয় হয়, সুন্দৰ পানী পায় ৰাইজে। আপোনাৰ ইয়াতে ব্লিচিং ব্যৱহাৰ কৰা হয়, আমাৰ কেমিকেল মানে হেৰি কৰিবলৈ কাৰণে, যিটো মানে টেবলেট এটাও দিয়ে, সেইটো বিশেষ ইমান নাজানো, টেবলেটটো ভিটামিন টেবলেট পৰিষ্কাৰ কৰা।
1: আৰু নিজেও আপুনি ভালকৈ নিৰীক্ষণ কৰিছে নে, তাত চৰাই এটা মৰি আছে নেকি, সাপ এটা মৰি আছে নেকি, বেং এটা মৰি আছে নেকি?
2: তেনেকুৱা হ'বলৈ মানে ইয়াত ব্যৱস্থাটো নাই, কমপ্লিট এই আবদ্ধ আছে, খালি বেলকনিটো খোলা থাকে আৰু সেইটো আমি নন ষ্টপ চাওঁৱেই তাত কিবা আছে নেকি কিবা নাই নেকি।
1: আমি মন কৰি পেলাই আমি চাব পাৰোঁ, কেতিয়াবা চৰাই এটা উৰি আহি পৰিব, কোনোবাই শিলগুটি এটা মাৰি দিলেও তাত আহিব,
2: কিবা কাৰণ তেনেকা হৈ যায় কেতিয়াবা।
1: আৰু পানীটো কিমান খোৱাৰ কাৰণে উপযোগী, আপোনালোকে মহখুলিত নি পৰীক্ষা কৰিছেনে?
2: হয়, এইটো চেকআপ কৰোঁ আমি, এই মাহত দুবাৰকৈ কৰোঁ, দুবাৰ দুবাৰ আমি এবাৰ হেৰিটো দি দিওঁ কিটটো, তাত চাই পেলাই আকৌ কৈ দিয়ে যে ঠিকে আছে।
1: ৰাইজক সজাগতা সভাৰ কাৰণে কি কৰে, সজাগতা কেতিয়াবা কৰিবলগীয়া হয় নেকি, মেল মিটিং কৰিবলগীয়া হয়?
2: কেতিয়াবা কৰা হয়, মিটিং হয় মাহত, মানে তিনি মাহৰ মূৰত এবাৰ সজাগতা অনুষ্ঠান এটা হয়, আমাৰ পাব্লিক হেল্থ অফিচৰ পৰা আহে।
1: কেতিয়াবা এনেকুৱা নেতৃস্থানীয় ব্যক্তি ওলায় নেকি যি মহান আদৰ্শৰে হয়তো আপোনাক কৈছে এইখিনি টকা মই আপোনাৰ এই অনুষ্ঠানটোৰ কাৰণে দিছোঁ, এইকেইটা টেপ কিনি দিছোঁ, এইকেইডাল পাইপ কিনি দিছোঁ, এনেকুৱাও ব্যক্তি আছেনে বাৰু?
2: এতিয়ালৈকে তেনেকুৱা কোনো নাই।
1: তেনেকুৱা হয়, আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকলকে আমি এইখিনিতে কৈছোঁ যে আমাৰ ৰেডিঅ' শুনি থকা কোনো শ্ৰোতা যদি এই অনুষ্ঠানটি শুনিছে, আপুনিও পাৰিত মানে কেনেকৈ সহায় কৰিব পাৰে, আপুনিও এই ক্ষেত্ৰত আগভাগ ল'বচোন। দেশ নিৰ্মাণ কৰিবলৈ হ'লে আমাৰ সকলোৰে সহায় সহযোগিতা দৰকাৰ। বাৰু, আপোনাৰ লগত আমি কথা পাতি ভাল পালোঁ, আমি আকাশবাণীৰ পৰা আহিলোঁ। এনেধৰণৰ জলজীৱন মিছনৰ কাৰ্যালয় সকলো গাঁৱতেই আছে আৰু সকলোখিনি পৰিষ্কাৰ হওক, আৰু গাঁৱৰ ৰাইজে কেতিয়াবা আহি নিজেও চাফ চিকুণ কৰিব পাৰে, এটা সেৱা শ্ৰমদান
2: মানে এইটো কমিটিয়ে এইটো কৰাব পাৰে কিন্তু নকৰে, সেইটো মই কৰি লওঁ আৰু, নিজে কৰিব লগা হয়,
1: নিজেও কৰিব পাৰে। ইয়াতে খোৱা পৰা উঠিছে, দেখিছে এখন লেতেৰা হৈছে, চাফা কৰিছে নহয়,
2: মানে যিমানটো নহয় মানে পানীৰ অনুষ্ঠানটো এইটো চাফ চিকুণকৈ ৰাখিবই লাগে, সেইটো মই দায়িত্ব বুলিয়েই ধৰোঁ আৰু, মই তেনেকৈ কৰি নিজে চলাই আছোঁ আৰু।
1: আমি কৰি পেলাই দেখুৱাব পাৰিব লাগিব, কৈ থকাতকৈ নহয়।
2: হয় হয় হয়,
1: জলজীৱন মিছনৰ কাৰ্যালয়ৰ পৰা এই অঞ্চলৰ সকলো গ্ৰাহকলৈ আমাৰ এটা অনুৰোধ থাকিল, তেওঁলোকে যাতে অতিৰিক্ত পানী খৰচ নকৰক, কেতিয়াবা টেপ এৰি থৈ দিয়ে চৰকাৰী পানী বুলি, এই এনেকুৱা এটা হয় কেতিয়াবা মটৰ লগাই পানীটো উঠাই লৈ যায়,
2: সেইখিনি নহওক, সেইখিনি নহওক আৰু, তেনেকুৱা কৰিলে মানে লাষ্টৰ বেলেগ মানুহলৈ প্ৰব্লেমটো আহি যায়, মানে পানীটো লাষ্টৰ মানুহখিনিয়ে পানীটো নাপায়। হয়
1: হয়, কি নাম কৈছিলে আপোনাৰ?
2: দীপজ্যোতি নাথ।
1: দীপজ্যোতি নাথ, আপোনাৰ লগত কথা পাতি আমাৰ খুব ভাল লাগিলে, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে। সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অংগনবাড়ী কেন্দ্ৰত আমি উপস্থিত হৈছোঁ। অংগনবাড়ী কেন্দ্ৰৰ নাম হৈছে কামগাঁও 2 নং অংগনবাড়ী কেন্দ্ৰ। কৰ্মীৰ নাম শ্ৰীমতী বীণা ডেকা, সহায়িকাৰ নাম কল্পনা ডেকা। ইতিমধ্যে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছোঁ, এতিয়া সময় হৈছে চাগে, নিশ্চয় ল'ৰা ছোৱালী ঘৰমুৱা হ'ল। আমি অকণ ভাল পৰিৱেশ যদিও ইয়াত আমি ফেন দেখা নাই, নিশ্চয় গৰমৰ প্ৰভাৱ পৰে। আমি অকণ কথা পাতিম বাইদেউগৰাকীৰ লগত। বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
1: হয়, আপোনাৰ নামটো?
3: বীণা ডেকা।
1: বীণা ডেকা, আপুনি কওকচোন, অংগনবাড়ী কেন্দ্ৰখনৰ প্ৰসংগত কওঁ, কওক, গাঁৱৰ ভিতৰৰ এখন অংগনবাড়ী কেন্দ্ৰ, গতিকে ইয়াতেই ল'ৰা ছোৱালীক প্ৰাথমিক জ্ঞান দিয়া হয়, স্বাস্থ্য ৰক্ষাৰ কথা কোৱা হয়, যতন লোৱা হয়, গৰ্ভৱতী প্ৰসূতি আৰু বহুত দায়িত্ব আপোনালোকৰ আছে। আপোনাৰ আজিৰ দিনটোৰ কেনেদৰে আপুনি পাৰ কৰিলে অকণ কওকচোন।
3: আজিৰ দিনটো মানে আজি আমাৰ প্ৰথমতে আদৰণি আছিলে শিশুসকলৰ, তাৰপৰা প্ৰাৰ্থনা কৰা হ'ল, ব্যায়াম কৰা গ'ল, তাৰপৰা আমাৰ কাৰ্যসূচীৰ মতে আজি আমাৰ হেৰি আছিলে, এইটো মোৰ শৰীৰ মোৰ পৰিয়াল, তাৰ বিষয়ে ল'ৰা ছোৱালীক মানে শিক্ষা দিয়া হ'ল, তাৰপৰা অলপ খেলা ধূলা কৰাই মানে ল'ৰা ছোৱালী, মাত্ৰ বৰষুণ অহাৰ কাৰণে অকণমান সোনকালে দিছোঁ আৰু।
1: ঠিক আছে, ঠিক আছে। কিমান আছে আপোনাৰ ল'ৰা ছোৱালী?
3: মোৰ ল'ৰা ছোৱালী এনেই মোৰ 11 জন, 3 বছৰৰ পৰা 6 বছৰ। মোৰ মানে চেণ্টাৰ দুটাৰ মাজ কৰা আছে, পশ্চিম কামগাঁও এটা আছিলে, সেই ল'ৰা ছোৱালীখিনি মানে মোৰ ইয়াত পচন টেকা কাটা আছে, সেই পচন টেকাৰ পৰা মানে সেনে বাদ পৰিছে, যদিও মানে 3-4 জন আহিছে সেইফালৰ পৰা, আজি বৰ্তমান 12 জন ল'ৰা ছোৱালী।
1: 12 জন, এই 12 জনক অহাৰ পিছত তেওঁলোকৰ এই বিদ্যা এই অংগনবাড়ীলৈ অহাৰ পিছত কেনেকুৱা এটা পৰিৱৰ্তন হয় বাৰু? তেওঁলোকে হয়তো ঘৰত কথা নকয়, ইয়াত কথা শিকে বা খাবলৈ পায়, আকৌ আহিবলৈ
3: বিচাৰে। হয় মানে অফিচৰ পৰা আমাৰ অলপ মানে খেলাবিলাক মানে ৰং পেঞ্চিল কিবা কিবি এইবিলাক দিছিলে, মই মানে বিতৰণ কৰি দিছোঁ, সেইখিনি বহুত আনন্দ পাইছে, ভাল পাইছে, আগতকৈ 2 জন বেছিকৈ আহিছে।
1: 2 জন বেছিকৈ আহিছে, আহি পেলাই কয় নেকি, বাইদেউ আজি কি খোৱাব আমি খাম, কয়নে?
3: সেইটো বা কৰে, তাৰমানে এই খাদ্যটো যে নাই সেইটো সেনেকৈ কৈ থৈছোঁ আৰু।
1: খাদ্য কিমান দিনৰ পৰা দিয়া নাই?
3: খাদ্য আমাৰ এতিয়া এমাহ হ'ল আৰু।
1: এমাহ হ'ল, গতিকে তেওঁলোকে চাগে অকণ অসুবিধা পায়।
3: অসুবিধা পাওঁ, যিটো খাদ্য দিছে মানে সেই খাবলৈ টান পায়, চুজি আৰু মানে হেৰি দিছিলে ডাল খিচিৰি, সেইখিনি ইমান ভাল নাপায়, তথাপিতো থাকিলে মানে বনাই দিয়া যায় অলপ অলপ, এতিয়া মানে খাদ্যটো নাই।
1: আৰু তেওঁলোকৰ আপোনাৰ ঘৰটো ভাগিছে,

0: সেইটো অলপ ফাটিছে মানে ল'ৰা ছোৱালীয়ে খান্দিয়ে থাকে দেখিছে নহয় খান্দি থৈ দিয়া
1: মানে
0: ভাল পায় তাৰমানে
1: আপোনাৰ কেন্দ্ৰত তেনেকুৱা শাৰীৰিকভাৱে অকণ বাধাগ্ৰস্ত বা তেওঁলোকৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে কি কৰে
0: এমাহ সেই আই বি এছ কেম্প বহে ডক্টৰ আহে সিহঁতক মানে দেখা চাবলৈ দিওঁ মোৰ চেণ্টাৰত যেনিবা তেনেকুৱা বাৰু নাই স্বাস্থ্য বেয়া ল'ৰা ছোৱালী
1: আৰু তেওঁলোকক খোৱা বোৱাটো অকণ গুৰুত্ব দিব লাগে
0: খোৱা বোৱাত গুৰুত্ব দিব লাগে আহিলে খাদ্য খুৱাওঁ যেতিয়া আমাৰ খিচিৰি আহে চুজি আহে তাৰপিছত আকৌ
1: ঘৰতো যতন ল'ব লাগে
0: ঘৰতো মাখন এতিয়া মানে গাৰ্জেণ্টো আহিছে গাৰ্জেণ্টক যতন ল'বলৈ কৈছোঁ মিটিং এখন পাতিলোঁ মিটিংখনত কৈছোঁ তেখেতলোকক অলপ যতন ল'ব এই আছিলে মানে পাব্লিক হেলথৰ মিটিং আছিলে আজি তেনেকৈ যতন ল'ব লাগে খাদ্য ল'ৰা ছোৱালীক কেনেদৰে খোৱাব লাগে কেনেদৰে কথা বতৰা ক'ব লাগে ল'ৰা ছোৱালীক কেনেকৈ খেলা ধূলা কৰিব লাগে সময়মতে সেইটোখিনি শিক্ষা দিয়াৰ কথাটো মানে গাৰ্জেণ্টক কোৱা হয় আৰু
1: আপোনাৰ অধীনত কিমান প্ৰসূতি মাতৃ আছে
0: প্ৰসূতি মাতৃ মোৰ প্ৰসূতি এগৰাকী মানে গৰ্ভৱতীটো নাই
1: আৰু তেওঁলোককো শিকা কথা শিকাব লাগে কেনেকৈ সন্তানক গাখীৰ দিব
0: হয় সেইটো কোৱা যায় কিমান দিনলৈ সিহঁতক মানে মাকৰ গাখীৰ খুৱাব লাগে কিমান দিনৰ পৰা মানে আহাৰ বনাই খুৱাব লাগে সেইটো কোৱা যায় ছমাহৰ পিছত খোৱা যায় সেইটো কোৱা যায়
1: হয় টীকাকৰণৰ
0: কথা কোৱা হয়
1: এই গাঁৱৰ ভিতৰৰ এটা অংগনবাড়ী কেন্দ্ৰত মই যদি আপোনাক কওঁ আজি যে আপোনাৰ কি অসুবিধা আছে এই অংগনবাড়ী কেন্দ্ৰটোৰ অসুবিধাৰ কথা কওকচোন যি সদায় এই অসুবিধাটো ভুগি আছে কিন্তু আপুনি ক'তো প্ৰকাশ কৰে
0: অসুবিধা মানে ধৰি লওক মানে চেণ্টাৰটোৰ ভিতৰতো মানে যিটো পৰিৱেশৰ কথাটো কৈছোঁ মানে পানী পৰে এতিয়া আপুনি বৰষুণ পৰিলে আপুনি দেখিলে থাকেনে সোনকালে ছুটি দি দিলোঁ অলপ মানে মানে 5 মিনিটমানৰ আগত ছুটি দিছোঁ আৰু আপুনি পাইছেই চাগে ল'ৰা ছোৱালী পাইছে এই পানী পৰে মানে লাইটৰ ব্যৱস্থা নাই গৰমৰ কাৰণে কিছুমান ল'ৰা ছোৱালী আনাই নাই ফেন নাই এতিয়া এগৰাকীয়ে কৈছে ফেন নোহোৱাৰ কাৰণে আমাৰ দেউতাকে নপঠিয়ায় মই বোলো তেতিয়া আমাক বোলো অফিচৰ পৰা ফেন দিয়া নাই আমিওতো ল'ব নোৱাৰোঁ যদি কোনোবা দান দিয়ে তেতিয়াহ'লে আমি ল'ব পাৰোঁ মোৰ পৰা 100 টকা
1: এটা চুৰ কৰি লৈ যায়
0: এই চুৰটো কৰেই তথাপিতো মানে স্কুলত আছেতো আৰু স্কুলৰ বাউণ্ডাৰীৰ ভিতৰত ইমান সহজতে মানে চুৰ কৰিব নোৱাৰে কিন্তু ফেন নায়েই
1: ফেন এখন থাকিলে ভাল কেতিয়াবা কোনোবাই অনুদানো দিয়ে
0: বিচাৰিছোঁ নিদিলেনো কি কৰোঁ আৰু অনুদান
1: এইটো অনুদান বিচৰা নহয় অনুদান নিজেই মানুহে মন কৰি
0: হয় এল পি স্কুলত দিছে বাৰু সেইবিলাক আমাৰ গাঁও অঞ্চলত দুখীয়া মানুহ হয়
1: তেওঁলোকক হাত ধুৱাব লাগে ধুনীয়াকৈ
0: হাত ধোৱাৰ পৰিৱেশটো আছে বাৰু চাবোনে হাত ধুৱাব লাগে তাৰপৰা চেনিটাইজাৰ কৰিব লাগে পেলু ঔষধ খুৱাব লাগে আহিছে আৰু আগষ্টতে খুৱাব পেলু ঔষধ
1: বাৰু বাইদেউ ভাল লাগিলে আপোনাৰ লগত আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আহি ইয়াত কথা পাতিলোঁ নিশ্চয় এই অঞ্চলৰ যিসকল শ্ৰোতা আছে যিসকলে আমাৰ আকাশবাণী শুনি থাকে তেখেতসকলে এই কথা শুনি এই অংগনবাড়ী কেন্দ্ৰত এপাক চাবহি পাৰিব আৰু বাইদেউক যিখিনি পাৰে সহায় কৰিব পাৰিলে কেতিয়াবা পাঠদানো কৰিব পাৰিব ইয়াৰ অঞ্চলৰ শ্ৰোতাসকলে তেতিয়াহ'লে বাইদেউ কথা বতৰা সামৰিছোঁ ধন্যবাদ
0: ধন্যবাদ
1: ইমান পৰে আজিৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠানত ৰহা কামগাঁও অঞ্চলৰ কথা বতৰা শুনিলে আজিৰ প্ৰান্তে প্ৰান্তে ইমানতেই সামৰিছোঁ নমস্কাৰ
2: প্ৰান্তে প্ৰান্তে অনুষ্ঠানটি শুনিলে অনুষ্ঠানটি আগবঢ়ালে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰনাথে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা যন্ত্ৰ সংগীতৰ অনুষ্ঠানত এতিয়া শুনক সুৰেশ চেতিয়াৰ গীটাৰ বাদন

যন্ত্ৰ সংগীতৰ অনুষ্ঠানত ইমান পৰে সুৰেশ চেতিয়াৰ গীটাৰ বাদন শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। পথ সুৰক্ষাই জীৱন ৰক্ষা। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰাটো নিয়ম বহিৰ্ভূত। পথত সদায় বাওঁফালে অহা যোৱা কৰক। সদায় নিজৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে দুচকীয়া যান চলাওঁতে হেলমেট পিন্ধিহে চলাব লাগে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া শুনাব লোৱা হৈছে কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমেই শুনক জয়ন্ত হাজৰিকাৰ কণ্ঠত বনৰীয়া ফুল বোলছবিৰ এই গীতটি।

ইমান পৰে শ্ৰোতাই কেইটিমান অসমীয়া বোলছবি গীত শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া 8:45 চামাচাৰ সন্ধ্যা, 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 9:15 বিধানসভাৰ প্ৰতিবেদন আৰু 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: Shooter Isha Singh today broke the world record in the women's 25-meter pistol event at the ISSF World Cup in Munich. 21-year-old Isha earned 43 points from a possible 50 in the final to surpass the previous record of 42 points held by South Korea's Kim Ye-ji and claimed the gold medal. India has been awarded the hosting rights for the 2027 Asian Relays and the 2028 Asian Indoor Championships. The decision was taken at the Executive Council meeting of the Asian Athletics Association held in Hong Kong ahead of the Asian Under-20 Championships beginning tomorrow. World Athletics Vice President Adil Sumariwala said the 2027 Asian Relays will be held in Chandigarh, while Bhubaneswar will host the 2028 Asian Indoor Championships. In IPL cricket, Rajasthan Royals were 234 for 6 in 18.1 overs against Sunrisers Hyderabad in the eliminator match in New Chandigarh when reports last came in. And now before we end the bulletin, the headlines once again. Centre approves extension of Sarthak BDS scheme to modernise public distribution system with outlay of over 25,500 crore rupees. Severe heatwave conditions to continue over central and northwest India during next 2 to 3 days. Prime Minister Modi urges citizens to take care of vulnerable people amid soaring mercury. Supreme Court upholds legality of Election Commission's SIR drive, says exercise advances free and fair elections. Assam Assembly passes Uniform Civil Code Bill, becoming third state in the country to adopt the legislation. Indian shooter Isha Singh breaks world record in women's 25-meter pistol event, clinching gold at ISSF World Cup in Munich. That is all in the news at 9. Good night.
1: ये आकाशवाणी है खबरों के साथ, मैं तनवीरुल फरीद।
2: आधी दिन तो
3: ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি সামৰণি পৰিল। বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিৰোধী শিবিৰৰ ব্যাপক প্ৰতিবাদৰ মাজতো ধ্বনিভোটেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা সদনৰ মজিয়াত বহুচৰ্চিত 2026 চনৰ সমৰূপ নাগৰিক সংহিতা অসম বিধেয়ক চমুকৈ UCC গৃহীত হ'ল। ইয়াৰ লগে লগে ৰাজ্যত প্ৰশস্ত হ'ল বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত একক ব্যৱস্থা প্ৰযোজ্য হোৱাৰ পথ। সমান্তৰালভাৱে ইয়াৰ বাবেই লিংগ সমতাও ৰাজ্যত স্থাপন হ'ব। UCC বলবৎ হোৱা মাত্ৰেই কন্যা সন্তানেও লাভ কৰিব সম্পত্তিৰ সমান অধিকাৰ। ৰাজ্যত পূৰ্ণ শতাংশই বাল্য বিবাহ, বহুবিবাহ, লাভ জিহাদ আদিৰ দৰে কুপ্ৰথা আৰু প্ৰতিৰোধ হ'ব। লিভ ইন ৰিলেচনশ্বিপৰ বাবেও ৰাজ্যত বাধ্যতামূলক হ'ব পঞ্জীয়নৰ ব্যৱস্থা। বৃহৎ জনাদেশৰ মাধ্যমেৰে তৃতীয়বাৰৰ বাবে ৰাজ্যত NDA নেতৃত্বাধীন চৰকাৰ গঠনৰ ক্ষেত্ৰত অসমৰ নাৰী শক্তিয়ে আগবঢ়োৱা অনবদ্য সমৰ্থনৰ বাবে নাৰী শক্তিলৈ এই সন্মান। বহুচৰ্চিত UCC বিধেয়কখনক লৈ দীৰ্ঘ সময় ধৰি চলা বিতৰ্কৰ অন্তত সদনত এনেদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বেই পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনত সদনৰ মজিয়াতেই নহয় বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তেও ৰাজ্যক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ সুযোগ পালে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে UCC উত্থাপন কৰা হ'ব। যোৱা 9 এপ্ৰিলত ৰাজ্যবাসীয়ে জনাদেশ দিলে আৰু 4 মে'ত ঘোষণা হ'ল নিৰ্বাচনী ফলাফল। জনাদেশ অনুসৰি 102 আসনেৰে ৰাজ্যত NDAৰ নেতৃত্বত গঠন হ'ল চৰকাৰ। যোৱা 12 মে'ত অসম মন্ত্ৰীসভাই গোপনীয়তাৰ শপত গ্ৰহণ কৰিলে আৰু ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি UCC বিধেয়কখন গৃহীতকৰণৰ বাবে সদনৰ মজিয়াত উত্থাপন কৰা হ'ল। বিধেয়কখন উত্থাপন কৰি গৌৰৱ অনুভৱ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে UCCৰ জৰিয়তে সেইসকল মহিলালৈ যিসকল মহিলাই স্বামীৰ বহুগামিতাৰ বাবে একাকীত্বৰ জীৱন কটাবলগীয়া হৈছিল, সেইসকল কন্যা সন্তান যিসকলে চিকিৎসক, অভিযন্তা, শিক্ষয়িত্ৰী, বিধায়িকা হোৱাৰ সপোন পুহি ৰাখিছে, UCC সেইসকল কন্যা সন্তানলৈ এক সন্মান। যিসকলে বাল্য অৱস্থাতে মাতৃত্বৰ বোজা বহন কৰিবলৈ বাধ্য হৈছে তেওঁলোকলৈও UCCৰ এই বিধেয়কখন তেওঁলোকলৈও সন্মান। লগতে স্বাৰ্থামেখী লোকৰ বাবে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা মহিলাসকল আৰু যুৱক যুৱতীসকললৈ এই সন্মান, আৰু লগতে যিসকলে জোৰ জুলুম, প্ৰতাৰণা, প্ৰবঞ্চনাৰ বলি হৈছে সেইসকলৰ বাবেও এই UCC এক সন্মান বুলি মন্তব্য আগবঢ়োৱা হয়। গতিকে কংগ্ৰেছে প্ৰতিবাদ কৰিলেও নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তে প্ৰদান কৰা প্ৰতিশ্ৰুতি নিৰ্বহন কৰিব পৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়, কাৰণ কংগ্ৰেছে এতিয়া ৰাজ্যৰ সমূহ ৰাজ্যক প্ৰতিনিধিত্ব নকৰে। কংগ্ৰেছে এতিয়া কেৱল এটা ধৰ্মৰ লোককহে প্ৰতিনিধিত্ব কৰে। সদনৰ মজিয়াতে এই কথা স্পষ্ট হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহুগামিতা সকলো ধৰ্মতে আছে, ইয়াৰ বাবে UCC

0: সন্নিৱিষ্ট কৰা হৈছে কঠোৰ ধাৰা। কিন্তু কংগ্ৰেছে কেৱল কোৰাণ শ্বৰীফ আৰু শ্বৰিয়তৰ উদ্ধৃতিৰে UCCক বিৰোধিতা কৰিছে, যিয়ে এটা বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ গোটক প্ৰতিনিধিত্ব কৰাটোকে সূচাইছে। কংগ্ৰেছে নিজকে সাম্প্ৰদায়িক দল হিচাপে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে সৰ্বধৰ্ম সৰ্বসমাজক প্ৰতিনিধিত্ব কৰা উচিত, কাৰণ কংগ্ৰেছ হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেলৰ দল। কংগ্ৰেছৰ নেতৃত্বত চলা সংগ্ৰামৰ বাবেই দেশে লাভ কৰিছিল স্বাধীনতা, কিন্তু এতিয়া কংগ্ৰেছ জীয়াই আছে এটা বিশেষ ধৰ্মৰ মাজত। কংগ্ৰেছে সাম্প্ৰদায়িকতাক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে দেশৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰা উচিত। দেশৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিলে কংগ্ৰেছে UCCৰ বিৰোধিতা কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 1925 চনৰ পৰাই দেশত সম নাগৰিকৰ ধাৰণা চলি আহিছে। 1925 চনত অনুষ্ঠিত কংগ্ৰেছৰ জাতীয় অধিৱেশনতে সমৰূপ নাগৰিক সংহিতা হ'ব লাগে বুলি বলিষ্ঠ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, কিন্তু সেই সময়ত এনে মহৎ ধাৰণাই পূৰ্ণতা লাভ নকৰিলে। অথচ এতিয়া সেই কংগ্ৰেছ দলৰ জনপ্ৰতিনিধিসকলে কেৱল এটা বিশেষ দৃষ্টিভংগীৰে চাই UCCৰ বিৰোধিতা কৰাটো সঁচাকৈয়ে দেশৰ বাবে দুৰ্ভাগ্যজনক। UCC কেৱল এটা বিশেষ ধৰ্মক লক্ষ্য কৰি সদনত উত্থাপন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সনাতনী সংস্কৃতিত যুগে যুগে বণ্ডিত হৈ আহিছে নাৰী শক্তি। নাৰী শক্তিৰ সন্মানাৰ্থে ইতিমধ্যে প্ৰণয়ন কৰা হৈছে নাৰী শক্তি বন্দন অধিনিয়ম। কংগ্ৰেছসহ অন্যান্য সহযোগী বিৰোধী দলৰ অসহযোগিতাৰ বাবে এই অধিনিয়ম এই মুহূৰ্তলৈকে দেশৰ লগতে অসমতো বলবৎ নহলেও নাৰী শক্তিক সন্মান প্ৰদৰ্শনৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কেতিয়াও পিছমুহুকি নাহে। নাৰী শক্তিয়ে সন্মান পাবই লাগিব। নিৰ্বাচনত জয়ৰ ক্ষেত্ৰত নাৰীৰ শক্তিৰ আছে বৃহৎ সমৰ্থন, সেয়েহে সদনত উত্থাপন কৰা হৈছে UCC। এই UCC অনুসৰি এতিয়াৰে পৰা বিয়াৰ বাবে পুৰুষৰ 21 বছৰ আৰু ছোৱালীৰ ন্যূনতম বয়স হ'ব লাগিব 18 বছৰ। বিবাহ সম্পাদনৰ দুমাহৰ ভিতৰত উভয় পক্ষই বাধ্যতামূলকভাৱে বিবাহ পঞ্জীয়ন কৰিব লাগিব। বিবাহৰ বাবে ধাৰ্য কৰা ন্যূনতম বয়সতকৈ কম বয়সৰ পক্ষৰ মাজত UCCৰ জৰিয়তে বিবাহ পঞ্জীয়ন নিষিদ্ধ কৰা হৈছে। বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত বয়স হলেও কোনো পক্ষয়ো জীৱিত পতি বা পত্নী থকাৰ সময়ত বিবাহ বিচ্ছেদ নোহোৱালৈকে দ্বিতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদ সম্পাদন কৰিব নোৱাৰিব। ইয়াৰ লগে লগে ৰাজ্যত প্ৰতিৰোধ হ'ব বাল্য বিবাহৰ লগতে বহু বিবাহৰো। ইমানেই নহয়, UCCয়ে ৰাজ্যত লিংগ সমতাও স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে এতিয়াৰে পৰা কন্যা সন্তানেও সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব। মৃত ব্যক্তিৰ পত্নী আৰু সন্তানৰ লগতে জীৱিত পিতৃ মাতৃক ক্ৰম অনুসাৰে সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াত সন্তান বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ সন্তান শব্দটোৱে কন্যা সন্তানকো সামৰি লৈছে। ইয়ে সামাজিক ন্যায় প্ৰদান কৰাই নহয়, ৰাজ্যত স্থাপন কৰিব লিংগ সমতাও। UCCয়ে লিভ ইন ৰিলেশ্যনশ্বিপ ব্যৱস্থাকো সামৰি লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ উচ্চতম ন্যায়ালয়ে লিভ ইন ৰিলেশ্যনশ্বিপক ইতিমধ্যে মান্যতা প্ৰদান কৰিছে। অৱশ্যে ৰাজ্যৰ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা নিলগত ৰখা বুলিও মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ আগেয়ে শাসক বিৰোধী উভয় শিবিৰে সদনত চলা বিতৰ্কত অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰি নিউ গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক দীপলু ৰঞ্জন শৰ্মাই বহুচৰ্চিত বিধেয়কখনৰ পূৰ্ণ সমৰ্থন কৰি কয় যে UCC বলবৎ হোৱাৰ মাত্ৰেই ৰাজ্যৰ নাৰী শক্তিয়ে উপযুক্ত সন্মান লাভ কৰিব। নাৰী শক্তিক উপযুক্ত সন্মান প্ৰদান কৰাটো সভ্য সমাজৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলিও তেওঁ উল্লেখ কৰে। লগতে শ্বাহবানু গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিষয়েও সদনত উল্লেখ কৰে বিধায়কগৰাকীয়ে। UCC কোনো ধৰ্ম বা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে নহয় বুলি জাগীৰোড সমষ্টিৰ বিজেপি বিধায়ক পীযুষ হাজৰিকাই স্পষ্ট কৰে। দেশৰ সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ অনুসৰি সদনত UCC উত্থাপন কৰা বুলি তেওঁ উল্লেখ কৰে। সদনত উত্থাপন কৰা UCCয়ে দেশৰ সংবিধানৰ 25, 26, 27 অনুচ্ছেদ উলংঘন কৰাৰ উপৰি শ্বৰিয়ত তথা কোৰাণ শ্বৰীফৰ ওপৰতো আঘাত হানিছে। UCCৰ 2 নম্বৰ দফা অনুসৰি ৰাজ্যত বসবাস কৰা জনজাতি লোকসকলক UCCৰ আওতাৰ বাহিৰত ৰখা হৈছে, গতিকে UCC কোনো কাৰণতে অভিন্ন নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীতকৰণৰ বাবে প্ৰস্তাৱ উত্থাপনৰ বাবে বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক অনুমতি প্ৰদানৰ পূৰ্বে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বিধেয়কখন অসম বিধানসভাৰ বাছনি কমিটিলৈ প্ৰেৰণৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱত কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সমৰ্থন জনায়। পাছত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। লগে লগে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে অধ্যক্ষৰ মেজ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে বিৰোধী শিবিৰে সদনত অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিধেয়কখন গৃহীতকৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। পাছত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলৰ প্ৰতিবাদৰ মাজতে ধ্বনিভোটেৰে সদনে ইউ চি চি বিধেয়কখন গৃহীত কৰে। সদনে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বিধেয়কখনো গৃহীত কৰে। ইয়াৰ লগে লগে পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে দুখন বিধেয়ক, এখন অধ্যাদেশ, নাৰী শক্তি বন্ধন অধিনিয়ম বলবৎ কৰাৰ বাবে গ্ৰহণ কৰা এটা সংকল্প প্ৰস্তাৱো সদনে গৃহীত কৰে। এই অধিৱেশনতে বিন্নাকান্দি সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক বদৰুদ্দিন আজমলক বাদ দি 124গৰাকী নৱনিৰ্বাচিত বিধায়ক বিধায়িকাক জ্যেষ্ঠতাৰ ভিত্তিত অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অনিৰ্দিষ্টকাললৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ ইমানতে অন্ত পৰিল।
1: বিধানসভাত আজিৰ দিনটো শুনিলে।

0: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰা ৰোগৰ বীজাণু বিস্তাৰিত হয়। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে আৰু ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব বুলি মন্তব্য কৰে। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদ ধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জুনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। গোৱালপাৰা জিলাত লোকপিয়লত নিয়োজিত বিষয়াসকলৰ বাবে আজিৰে পৰা তিনিদিনীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। গোৱালপাৰা পশ্চিম সমজিলা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ টিমং, জিলা লোকপিয়ল বিষয়া নৱজিৎ পাঠক, দুধনৈৰ আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ধুবুৰী জিলাতো তিনিদিনীয়াকৈ লোকপিয়লৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়ল আয়োগৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দ্ৰ আৰু মুখ্য লোকপিয়ল কাৰ্যালয়ৰ মূল প্ৰশিক্ষক কিশোৰ কুমাৰ দাসে পৰিচালনা কৰা কাৰ্যসূচীত গণনাকাৰী বিষয়াসকলক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰ পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভূমিলেখ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক, অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসক আজি বিশেষ ন্যায়াধীশৰ আদালতে 4 দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পাছতে কোটি টকাৰো অধিক ধন উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত লাচিত কুমাৰ দাসক ন্যায়িক জিম্মাৰ পৰা তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে 45,000 টকা

0: কোচলৈ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দাসৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে 1 কোটিৰো অধিক টকা জব্দ কৰিছিল। ইপিনে বিশেষ ন্যায়াধীশৰ আদালতে মীন নিগমত 25 কোটি টকা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম চৰকাৰৰ যুটীয়া সচিব তথা নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নয়ন চন্দ্ৰ বসুমতাৰী আৰু প্ৰকল্প সঞ্চালক ভগীৰথ দাসক আজি 6 দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিধি বলবৎকাৰী সঞ্চালকালয়ে কলাধন বৈধকৰণ প্ৰতিৰোধ আইনৰ অধীনত যোৱা নিশা IPL ক্ৰিকেটত বৃহৎ পৰিমাণৰ অবৈধ জুৱাৰ ঘটনা সন্দৰ্ভত গুৱাহাটী, তিনিচুকীয়া আৰু নতুন দিল্লীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানত সঞ্চালকালয়ে 3খন বিলাসী বাহন, প্ৰায় 13 লাখ টকাৰ নগদ ধন আৰু মোবাইল ফোনসহ অন্যান্য বৈদ্যুতিক সামগ্ৰী জব্দ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে IPL জুৱাত ব্যৱহৃত কেইবাটাও বেংক একাউণ্টৰ লেনদেনো বন্ধ কৰি দিয়ে। মৰিগাঁও জিলাৰ নগাঁও মৰিগাঁও পথত আজি অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ তত্বাৱধানত পথ সুৰক্ষা সজাগতা অভিযান অনুষ্ঠিত হয়। জনসাধাৰণক পথ সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত জিলা পথ সুৰক্ষা সমিতি, আৰক্ষী, পৰিবহণ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে মই পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলিম শীৰ্ষক স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে 244 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 243 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 29টা বলত 97 ৰাণ সংগ্ৰহ কৰে। ইমানে পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত প্ৰথমেই শুনক MS গোপালকৃষ্ণনৰ বেহেলাবাদন ৰাগ বিলাহাৰী।

শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আৰশাদ আলী খানৰ কণ্ঠৰ খেয়াল ৰাগ মাৰুৱা।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে ক্ৰমে এম এছ গোপালাকৃষ্ণনৰ বেহেলা বাদন আৰু আৰ্শাদ আলী খানৰ কণ্ঠৰ খয়াল শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া সময় নিশা 10 বাজি যোৱাৰ লগে লগে কাৰ্যকক্ষৰ সহযোগী উৎপল গোহাঁই বৰুৱা, নিয়ন্ত্ৰণ কক্ষৰ সহযোগী হিমশেখৰ বৰুৱা আৰু আশীষ মজুমদাৰৰ সৈতে মই জ্যোতি হাজৰিকাই শ্ৰোতাৰ পৰা বিদায় লৈ আজিৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। এই একেবেণ্ডতে কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব 5:50 বজাত। শুভৰাত্ৰি, জয় হিন্দ।